এয়া আকাশবাণী নগাঁও। আজি দেওবাৰ, ইংৰাজী 2026 চনৰ জুন মাহৰ 21 দিন আৰু অসমীয়াৰ লেখেৰে 1948 আহাৰ মাহৰ 6 দিন। পুৱা 5:55 হৈ যোৱাৰ লগে লগে প্ৰথমে মই সমশ্ৰোতালৈ প্ৰীতি সম্ভাষণ আৰু সুপ্ৰভাত জনাই আজিৰ অনুষ্ঠান প্ৰচাৰ আৰম্ভ কৰিছোঁ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz। ষ্টুডিঅ'ত এয়া মই মিতালী শৰ্মা। মোৰ লগত নিয়ন্ত্ৰণ কক্ষত আছে আশীষ মজুমদাৰ আৰু কাৰ্যকক্ষত আছে মুকুন্দ নাথ।

আকাশবাণী নগাঁও খন্তেক পিছতে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা 6 বজাত হিন্দী বাতৰি আৰু 6:05 বজাত ইংৰাজী বাতৰি শুনিবলৈ পাব।

খন্তেক পিছতেই 6:15 আগবঢ়োৱা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 পশ্চিমবংগৰ কলকাতাৰ পৰা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া 12তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় উদযাপনৰ পোনপটীয়া সম্প্ৰচাৰ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। পুৱা 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি শুনিবলৈ পাব।

সমাচাৰ সন্ধিয়া আৰু 9 বজাত নিউজ এট 9। 9:15 পুনৰ খেলৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। নিশা 9:25 গুৱাহাটী কেন্দ্ৰৰ পৰা নিশাৰ আঞ্চলিক বাতৰি। নিশা 9:30 পুনৰ খেলৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। এয়া আছিল আজিৰ অনুষ্ঠানৰ আগতীয়া পৰিচিতি। আকাশবাণী নগাঁও আৰম্ভ কৰিবলৈ লৈছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

শ্রোতাই, আজিৰ উপাসনা অনুষ্ঠানটো কিমান পৰিক্ৰমে নৰেন্দ্ৰনাথ দাসৰ কণ্ঠত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, সমবেত কণ্ঠৰ লোকগীত আৰু শেষত ভজন শুনিলে পণ্ডিত ভীমসেন যোশী কণ্ঠ। উপাসনা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

সংস্থাৰে ইয়াত অংশ লয়। এই অনুষ্ঠানে স্বাস্থ্য, সম্প্ৰীতি আৰু সমূহীয়া কল্যাণৰ প্ৰসাৰৰ বিশ্বব্যাপী বিপ্লৱ হিচাপে যোগৰ ক্ৰমবৰ্ধমান ভূমিকাক পুনৰ সুদৃঢ় কৰে। ইপিনে, সাংস্কৃতিক মন্ত্ৰালয়ে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য বিজড়িত 100টা ঐতিহাসিক স্থানত বিশেষ যোগাভ্যাসৰ আয়োজন কৰে। এই উদ্যমৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লা, উত্তৰাখণ্ডৰ হৰিদ্বাৰ, ওড়িশাৰ কোণাৰ্ক, কৰ্ণাটকৰ হাম্পি, তামিলনাডুৰ মহাবলীপুৰম, মহাৰাষ্ট্ৰৰ মুম্বাই, বিহাৰৰ নালন্দা, গুজৰাটৰ আহমেদাবাদ, উত্তৰ প্ৰদেশৰ সাৰনাথ আৰু তেলেংগানাৰ হায়দৰাবাদ, লাডাখৰ লেহ আৰু অসমৰ শিলচৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ জবলপুৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ পাছতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ত উপস্থিত হ'ব আৰু বিশ্ববিদ্যালয়খনৰ 36 সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে ভাগ ল'ব। মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেলেও এই অনুষ্ঠানত অংশ ল'ব। পাছত ৰাষ্ট্ৰপতিয়ে কোনো ৰাষ্ট্ৰীয় উদ্যানত চহৰীয়া জনজাতীয় সম্প্ৰদায়ৰ লোক, চিতাবাসৰ তদাৰক কৰা কৰ্মী আৰু উদ্যানখনৰ কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰিব। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এদিন পূৰ্বে কালি পাশ্চাত্যৰ দেশসমূহৰ ভিন্ন প্ৰান্তত যোগৰ অনুশীলন কৰা হয়। কানাডাৰ টৰণ্টোত চৰকাৰী প্ৰতিনিধি, কূটনৈতিক নেতা, যোগ অনুশীলনকাৰী আৰু অন্যান্য নেতাসকলে যোগৰ বিশেষ সত্ৰত অংশগ্ৰহণ কৰে। এই সত্ৰত ভাষণ দি ভাৰতৰ কনচুল জেনেৰেলে সাংস্কৃতিক, ভাষিক আৰু ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি সুস্বাস্থ্য, সম্প্ৰীতি আৰু আভ্যন্তৰীণ ভাৰসাম্যৰ বাবে যোগৰ অনন্য শক্তি সন্দৰ্ভত আলোকপাত কৰে। ব্ৰাজিলত ভাৰতৰ ৰাষ্ট্ৰদূত দীনেশ ভাটিয়াৰ নেতৃত্বত বিশেষ যোগ সত্ৰ অনুষ্ঠিত হয়। ডেনমাৰ্কতো কালি যোগ অনুশীলনৰ আয়োজন কৰা হয়। কাৰ্যসূচীত ভাৰতৰ ৰাষ্ট্ৰদূত মনীষ প্ৰভাতে ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফেডৰিকছনলৈ লিখা এখন পত্ৰ পাঠ কৰি দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত INS দুনাগিৰি, INS সংশোধক আৰু INS অগ্ৰয় নামৰ 3খন থলুৱাভাৱে নিৰ্মিত জাহাজ নৌসেনাত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰিব। গাৰ্ড এণ্ড ৰিজ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ নামৰ প্ৰতিষ্ঠানটোৱে নৌসেনাৰ যুদ্ধ জাহাজ ডিজাইন ব্যুৰই আৰ্হি প্ৰস্তুত কৰা জাহাজকেইখন নিৰ্মাণ কৰি উলিয়াইছে। জাহাজকেইখনৰ অন্তৰ্ভুক্তিৰ ফলত নৌসেনা বাহিনীৰ যুদ্ধ অভিযান, জল নিৰীক্ষণ আৰু ছাবমেৰিন বিধ্বংসী অভিযানৰ সামৰ্থ্য বৃদ্ধি পাব বুলি আশা কৰা হৈছে। INS দুনাগিৰি নামৰ জাহাজখন ব্ৰহ্মোচ ক্ষেপণাস্ত্ৰ আৰু মধ্যম দূৰত্বভেদী প্ৰতিৰক্ষা প্ৰণালীৰে সুসজ্জিত। ইয়াৰ বিপৰীতে INS সংশোধত নামৰ জাহাজখন উপকূল আৰু গভীৰ পানীৰ অভিযানৰ বাবে সাজি উলিওৱা হৈছে। একেদৰে INS অগ্ৰয় নামৰ জাহাজখন টৰ্পেডো, ৰকেট নিক্ষেপক আৰু ছোনাৰ দৰে ছাবমেৰিন বিধ্বংসী প্ৰণালীৰে সুসজ্জিত। নৌসেনাই প্ৰকাশ কৰা মতে এই জাহাজকেইখনত 75%ৰো অধিক স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰা হৈছে আৰু 200ৰো অধিক অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ইয়াৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ সৈতে জড়িত। ভাৰতীয় ধ্বজা বহন কৰা দেশ বৈভৱ, দেশ বিভোৰ আৰু ছানমাৰ হেৰাল্ড নামৰ খাৰুৱা তেল পৰিবাহী 3খন টেংকাৰে সফলতাৰে হৰ্মুজ প্ৰণালীক অতিক্ৰম কৰা বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। টেংকাৰ 3খনে 8,60,000 মেট্ৰিক টনৰো অধিক খাৰুৱা তেল কঢ়িয়াই আনিছে। শ্ৰীসোণোৱালে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্বত চৰকাৰে দেশৰ সামুদ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সৰ্বাধিক অগ্ৰাধিকাৰ দি আহিছে। শ্ৰীসোণোৱালে কয় যে তেওঁৰ মন্ত্ৰালয়ে ভাৰতৰ নাৱিক আৰু শক্তিখণ্ডৰ সুৰক্ষা সুনিশ্চিত কৰাৰ অৰ্থে সংশ্লিষ্ট সকলো সংস্থাৰ সৈতে সমন্বয়েৰে কাম কৰি আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা NEET UG 2026 আজি পুনৰ অনুষ্ঠিত হ'ব। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত হ'বলগীয়া এই পৰীক্ষাত 22,79,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই GMR, CCTV আৰু বায়'মেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মকড্ৰিল বা আখৰাৰ আয়োজন কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে পৰীক্ষা নিকা, স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সংস্থাটো সম্পূৰ্ণৰূপে সাজু। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক কমিটি গঠন কৰা হৈছে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কালি মহাৰাষ্ট্ৰৰ কোলহাপুৰত 1,445 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ শ্ৰী অম্বাবাই মন্দিৰ উন্নয়ন প্ৰকল্প শুভাৰম্ভ কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্নাবিছ আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে কয় যে ঐতিহাসিক কাৰ্বিৰত থকা শ্ৰী অম্বাবাই মন্দিৰ সমগ্ৰ দেশৰ ভক্তসকলৰ এটি প্ৰধান বিশ্বাস আৰু উপাসনাৰ কেন্দ্ৰ। তেওঁ কয় যে প্ৰকল্পটোৱে মন্দিৰটোৰ ঐতিহাসিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য সুৰক্ষিত ৰাখি ইয়াক আধুনিক তথা তীৰ্থযাত্ৰীক আকৰ্ষিত কৰিব পৰা স্থানত পৰিণত কৰিব। তেওঁ কয় যে এই প্ৰকল্পটোৱে ভক্তসকলৰ সা সুবিধা বৃদ্ধি কৰিব।

0: লগতে ধৰ্মীয় পৰ্যটন কেন্দ্ৰ হিচাপে কোলহাপুৰৰ স্থান উন্নীত কৰিব। শ্ৰীশ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা 12টা বছৰত উন্নয়ন, সাংস্কৃতিক পুনৰুজ্জীৱন, ৰাষ্ট্ৰীয় সুৰক্ষা আদিৰ ক্ষেত্ৰত দেশে বিশেষভাৱে অগ্ৰগতি লাভ কৰিছে। তেওঁ কয় যে এই সময়ছোৱাক দেশৰ ইতিহাসে ৰূপান্তৰকাৰী বিকাশৰ সময় হিচাপে স্মৰণ কৰিব। দেশৰ সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে সমগ্ৰ দেশতে গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ঐতিহাসিক ক্ষেত্ৰসমূহ সংৰক্ষণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে অম্বাবাই মন্দিৰ উন্নয়ন প্ৰকল্পই কেৱল তীৰ্থযাত্ৰীৰ বাবে আন্তঃগাঁথনি উন্নয়ন কৰাই নহয় বৰঞ্চ কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টি কৰাৰ লগতে স্থানীয় অৰ্থনীতিও উন্নীত কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগতে সীমা সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। এই অভিলাষী মন্দিৰ উন্নয়ন প্ৰকল্পটোৱে ঐতিহাসিক স্থান সুৰক্ষিত কৰাৰ লগতে অঞ্চলটোৰ পৰ্যটনকেন্দ্ৰিক উন্নয়নক ত্বৰান্বিত কৰিব। ভাৰত আৰু দক্ষিণ কোৰিয়াই লোক প্ৰশাসন আৰু ডিজিটেল প্ৰশাসনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ বাবে উভয় দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰিছে। কালি নতুন দিল্লীত কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং দক্ষিণ কোৰিয়াৰ গৃহ আৰু সুৰক্ষা মন্ত্ৰী ইয়ুন হুজুঙ্গৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ডিজিটেল প্ৰশাসন, ই প্ৰশাসন, সামৰ্থ বৃদ্ধি আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদানৰ ক্ষেত্ৰত উভয় দেশৰ সহযোগিতাত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত ডঃ সিঙে কয় যে ভাৰত আৰু দক্ষিণ কোৰিয়া উভয়ে গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্যৰ লগতে আইনৰ শাসনৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীসিঙে লগতে কয় যে উভয় দেশে লোক প্ৰশাসন আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে বুজাবুজি চুক্তি চূড়ান্ত কৰাৰ বাবে আলোচনা কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰি কষ্টক 2-1 গ'লত পৰাস্ত কৰি নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। খেলখনত জাৰ্মানীৰ হৈ ডেনিজ উণ্ডাভেই 2টা গ'ল দিয়ে। ইয়াৰ পূৰ্বে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাষ্টনত অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত নেডাৰলেণ্ডছে ছুইডেনক অনায়াসে 5-1 গ'লত পৰাস্ত কৰে। কালি অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 গ'লত পৰাভূত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বিশ্বজুৰি আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ ৰেড ৰোডত আয়োজিত মূল অনুষ্ঠানৰ পৰা দেশবাসীক যোগাভ্যাসত নেতৃত্ব দিয়ে। প্ৰধানমন্ত্ৰীয়ে আজি কলকাতাত INS জোনাগিৰি, INS সংশোধক আৰু INS অগ্ৰয় নামৰ 3খন থলুৱাভাৱে নিৰ্মিত জাহাজ নৌসেনাত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰিব। ভাৰতীয় ধ্বজা বহন কৰা খাৰুৱা তেল পৰিবাহী 3খন টেংকাৰে সফলতাৰে হৰমুজ প্ৰণালীক অতিক্ৰম কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট UG 2026 আজি পুনৰ অনুষ্ঠিত হ'ব। আৰু জাৰ্মানীয়ে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে ময়ো এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, গীতিমালিকা।

সুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছো মৃদুলা দাসৰ কণ্ঠৰ এটি গীত, গীতিকাৰ নিত্যৰঞ্জন বৰঠাকুৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: নিত্যরঞ্জন বৰঠাকুৰৰ কথা আৰু বিপুল বৰুৱাৰ প্ৰযোজনাত মৃদুলা দাসৰ কণ্ঠগীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন

0: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
0: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: গীতিমালিকা এইবাৰীয়া পুলক বেনাৰ্জী, দ্বিজেন্দ্ৰমোহন শৰ্মাৰ ৰচিত গীতটিৰ প্ৰযোজনা খগেন মহন্তৰ।

0: পুলক বেনাৰ্জীৰ কণ্ঠগীতটি শুনিলে। দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ ৰচিত গীতটিৰ প্ৰযোজনা আছিল খগেন মহন্তৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো মনীষা হাজৰিকাৰ কণ্ঠৰীতি গীত, গীতিকাৰ অশ্বিনী বৰা, প্ৰযোজনা মুকুল বৰুৱাৰ।

মনীষা হাজৰিকাৰ কণ্ঠত অশ্বিনী বৰা ৰচিত আৰু মুকুল বৰুৱা প্ৰযোজিত গীতটি শুনিলে, আৰু এই গীতটিৰেই সমৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: এয়া আকাশবাণী গুৱাহাটী। পৌৰাঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। দেশ বিদেশত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰকাশ। নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীট ইউজি। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা। আৰু জাৰ্মানীৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে যোগাভ্যাসৰ বাবে বছৰৰ আটাইতকৈ দীঘল দিনটো অৰ্থাৎ 21 জুন সৰ্ববৃহৎ সামূহিক উদযাপনৰ দিন হৈ পৰিছে। তেওঁ কয় যে যোগ অকল শাৰীৰিক ব্যায়ামেই নহয় বৰং মানৱীয় উদ্যমৰো অভিব্যক্তি। তেওঁ কয় যে 40 বছৰ বয়সত 20 বছৰৰ দৰে নমনীয় আৰু 50 বছৰত 30 বছৰ বয়সতকৈও অধিক প্ৰাণৱন্ত হৈ থকাটো আমাৰ লক্ষ্য হোৱা উচিত। যোগাভ্যাসে সন্তুলিতভাৱে জীৱন ধাৰণত আৰু মানসিক স্বাস্থ্যৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ পথ অন্বেষণত সহায় কৰে বুলি তেওঁ মন্তব্য কৰে।
1: যোগ হামে জীৱন কো বেলেন্স ৱে মে জিনে কি কলা শিখাতা হে। যোগ হামে ডু অর ডোন্ট শিখাতা হে। অর জব হাম হামারে শরীর কো সহী ঢঙ্গ সে চলানা শিখ লেতে হে তো স্বাস্থ্য হামারা স্বভাব বন জাতা হে। সাথিও যোগ কেবল হামারে শারীরিক স্বাস্থ্য পর হি ফোকাস নাহি করতা। যোগ মানসিক স্বাস্থ্য সে শারীরিক স্বাস্থ্য কা মার্গ দিখাতা হে।
0: অসমতো যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত 23,000ৰো অধিক গাঁৱৰ 37,383টা স্থানত যোগাভ্যাসৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যই অংশগ্ৰহণ কৰে। বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰিছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। মেঘালয়ত কালি জোৱাই নৰ্টিয়াং কৰিয়াপ খান্দুলি সংযোগী পথ প্ৰকল্প মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ অধীনত ঋণৰ প্ৰায় 90% কেন্দ্ৰীয় চৰকাৰে ঘূৰাই দিয়ে আৰু ৰাজ্য চৰকাৰসমূহে নামমাত্ৰ ব্যয় বহন কৰে। এই ব্যৱস্থাৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ উপকৃত হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে সামগ্ৰিক প্ৰকল্প ব্যয় প্ৰায় 75% বহন কৰি আহিছে। তেওঁ কয় যে এই প্ৰকল্পসমূহে পথ, বিদ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান, দক্ষতা বিকাশ কেন্দ্ৰ আৰু উন্নয়নৰ বাবে প্ৰয়োজনীয় অন্যান্য সামাজিক আন্তঃগাঁথনি সৃষ্টিত পোনপটীয়াকৈ অৱদান আগবঢ়াই আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিৰ এখন পৰ্যালোচনা বৈঠকত অংশ লৈ ৰাজ্যৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় প্ৰকল্পসমূহৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগসমূহক সকলো প্ৰকল্প নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সুচাৰুৰূপে আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। আনহাতে প্ৰকল্পসমূহৰ নিয়মীয়া তদাৰক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে চিকিৎসা শিক্ষা সঞ্চালকালয়ক নিয়মিতভাৱে নিৰীক্ষণ আৰু পৰ্যবেক্ষণ অব্যাহত ৰাখিব নিৰ্দেশ দিয়ে। ইপিনে মুখ্যমন্ত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়ৰ চৌহদসমূহত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণৰ বাবে বন বিভাগৰ সৈতে সমন্বয় সাধনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। বৈঠকত ৰাজ্যৰ BSC নাৰ্ছিং মহাবিদ্যালয় আৰু GNM প্ৰতিষ্ঠানসমূহৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়। সভাখনত মুখ্য সচিব ডঃ ৰবি কোটা, অতিৰিক্ত মুখ্য সচিব ডঃ KK দ্বিবেদীকে ধৰি সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে 5টা মূল নীতি ক্ৰমে সুস্থ জীৱনশৈলী আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, ৰোগৰ আগতীয়া চিনাক্তকৰণ, স্থানীয় পৰ্যায়ত উন্নত চিকিৎসাৰ সুবিধা, স্বাস্থ্যসেৱাৰ মান উন্নয়ন আৰু সম্পূৰ্ণ ডিজিটেলকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘালে ব্যক্ত কৰিছে। কালি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ সভাকক্ষত হোৱা এখন বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে অৱগত কৰে।
2: 5টা শিতানত আমি কাম কৰি প্ৰথম হ'ল প্ৰিভেণ্টিভ হেলথ কেয়াৰ, অৰ্থাৎ মানুহ ৰোগীৰ অৱস্থালৈ যাব নালাগে। তাৰ বাবে জীৱনশৈলীটো ভাল থাকিব লাগে, খোৱা বোৱাটো ভাল থাকিব লাগে, মানুহে যোগা, এক্সাৰচাইজ, খেলা ধূলাৰ জৰিয়তে নিজকে স্বাস্থ্যৱান ৰখাৰ চেষ্টা কৰিব লাগে। দেট ইজ প্ৰিভেণ্টিভ হেলথ কেয়াৰ। ছেকেণ্ডটো হ'ল আর্লি ডিটেকশন অর্থাৎ রোগী হওয়ার লগে লগে যেন আমি ধরিব পারো। নম্বর থ্রি ট্রিটমেন্ট ইন ভিসিনিটি অর্থাৎ চিকিৎসাটো বহুত দূরলৈ যায় নহয় ওচৰতে চিকিৎসাটো পাব লাগে অন্তত 10-12 কিলোমিটাৰৰ ভিতৰতে চিকিৎসাটো পাব লাগে। চাৰি নম্বৰ হ'ল য'ত হাই ষ্টেণ্ডাৰ্ডৰ কোৱালিটি চাৰ্ভিচ লাগে বা স্পেচিয়েলাইজেচন লাগে তাৰ কাৰণে মেডিকেল কলেজবোৰকো আমি ষ্ট্ৰেংথন কৰি আছো যে গুৱাহাটী মেডিকেল কলেজৰ লোড কমক আৰু যি মেডিকেল কলেজ 8-10 বছৰ হৈ গ'ল তেখেতসকলেও চেণ্টাৰ অফ এক্সিলেঞ্চ হোৱাৰ কাৰণে কাম কৰিব লাগে। আৰু পাঁচ নম্বৰ হ'ল ডিজিটেলাইজেচন আমাৰ যিমান সেৱা হওক ডাটা হওক ডাটা কালেকশ্যন হওক মনিটৰিং হওক যিমান আমি ডিজিটেলাইজ কৰি যাম ইমানে আমাৰ সার্ভিসবোৰো ভাল হ'ব আৰু বিভাগৰো সেৱাৰ মানদণ্ড উন্নত হ'ব।
0: বৈঠকৰ পাছতে সঞ্চালকালয়ৰ সমীপতে থকা স্বাস্থ্য ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে স্বাস্থ্যখণ্ডৰ সামগ্ৰিক উন্নয়ন সেৱাৰ মান বৃদ্ধি আৰু জনসাধাৰণলৈ অধিক ফলপ্ৰসূ স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লয়। তেওঁ কয় যে স্বাস্থ্য ক্লাবৰ দৰে পদক্ষেপ ৰাজ্যৰ চিকিৎসা ব্যৱস্থাটো অধিক শক্তিশালী কৰিব। ইপিনে ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণত আছে বুলি উল্লেখ কৰি ৰাইজক আতংকিত নহবলৈও তেওঁ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিমবংগৰ তাৰাকেশ্বৰৰ পৰা পি এম কিষাণ উৎসৱ দিৱস কাৰ্যসূচী উপলক্ষে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ 23 সংখ্যক কিস্তি আনুষ্ঠানিকভাৱে মুকলি কৰে। এই আঁচনিৰ ধন যোগ্য কৃষকসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হয়। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী কৃষকে 2000 টকাকৈ বছৰত 3টা কিস্তিত মুঠ 6000 টকা লাভ কৰি আহিছে। অসমৰ বিভিন্ন জিলাৰ কৃষি বিভাগে প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানটো কৃষকৰ বাবে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰে। মৰিগাঁও জিলাৰ কৃষি বিভাগেও অনুষ্ঠানটিৰ পোনপটীয়া সম্প্ৰচাৰ কৰে। কপিলী উন্নয়ন খণ্ডৰ অধীনত চৰাইবাহী গাঁও পঞ্চায়তত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁৱৰ প্ৰায় 66,594 গৰাকী কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি এই অনুদান লাভ কৰিছে। শোণিতপুৰ জিলাতো কালি মুঠ 37,802 গৰাকী কৃষকে এই আঁচনিৰ ধন লাভ কৰে। শিৱসাগৰ জিলাৰ 62,148 গৰাকী কৃষকে বেংক একাউণ্টত পি এম কিষাণ আঁচনিৰ ধন লাভ কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউজি 2026 আজি পুনৰ অনুষ্ঠিত হ'ব। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত হ'বলগীয়া এই পৰীক্ষাত 22,79,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ চিচিটিভি আৰু বায়'মেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিল বা আখৰাৰ আয়োজন কৰায়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে সংস্থাটো পৰীক্ষা নিকা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীও নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। সমগ্ৰ দেশৰ লগতে আজি অসমতো চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ নীট পুনৰ অনুষ্ঠিত হ'ব। সুচাৰুৰূপে এই পৰীক্ষা আয়োজন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘালে কালি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ নিয়ন্ত্ৰণ কক্ষত বিভাগীয় জ্যেষ্ঠ বিষয়া আৰু আৰক্ষী প্ৰশাসনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি প্ৰস্তুতিৰ বুজ লয়। তেওঁ পৰীক্ষাৰ স্বচ্ছতা নিৰাপত্তা আৰু বিশ্বাসযোগ্যতা নিশ্চিত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। ইফালে ৰাজ্যৰ জিলাসমূহতো প্ৰশাসনৰ চোকা নজৰত পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু সন্ন্যাসীৰ আগমন ঘটিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী পোহৰ আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অম্বুবাচী মেলা চলি থকা দিনকেইটাত নিয়মীয়াকৈ ফগিঙৰ লগতে প্ৰতিদিনে 3বাৰকৈ কামাখ্যা ধামৰ চৌহদ চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে সুখবৰ কঢ়িয়াই ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত নিযুক্ত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনে ৰাজ্যৰ মুখ্য সচিবক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। উল্লেখযোগ্য যে এই সিদ্ধান্তৰ ফলত ইউৰোপীয় সংঘৰ 27খন দেশৰ নাগৰিকে এতিয়াৰে পৰাই অসম ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাহাল থকা চৰাইদেউ, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ অসমৰ পিছৰে পৰা ৰাজ্য চৰকাৰে বিদেশী দূতাবাসৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু জাপানেও অসম ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল। আনহাতে আমেৰিকা আৰু কানাডায়ো যাতে অনুৰূপ পদক্ষেপ গ্ৰহণ কৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰখা বুলিও তেওঁ উল্লেখ কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰহিলৈ পুৱা 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি সকলো পৰীক্ষাৰ্থীলৈ শুভকামনা জ্ঞাপন কৰে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰী কোষ্টক 2-1 গ'লত পৰাস্ত কৰি নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। খেলখনত জাৰ্মানীৰ হৈ ডেনিজ ওণ্ডাভেই 2টা গ'ল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাৱৰ মাজত কানচাছত অনুষ্ঠিত খেলখন গ'ল শূন্যভাৱে অমীমাংসিত হৈ ৰয়। প্ৰতিযোগিতাৰ কিছু সময় পাছত হ'বলগীয়া গ্ৰুপ এফৰ এখন খেলত জাপান টিউনিছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাষ্টনত অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত নেডাৰলেণ্ডছে ছুইডেনক অনায়াসে 5-1 গ'লত পৰাস্ত কৰে। কালি অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 গ'লত পৰাভূত কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাও অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
3: ইউৰোপীয় সংঘৰ অসম ভ্ৰমণত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ, দেশজুৰি পালন হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ৰাজ্যৰ 18,60,000 কৃষকৰ PM কিষাণ নিধিৰ অধীনত 372,00,000 টকাৰ অনুদান লাভ আৰু কালি ৰাজ্যজুৰি পালন কৰা বিষ্ণুৰাভা দিৱসৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ভ্ৰান্তিকলাৰ ৰূপকাৰ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী প্ৰায়োগিক দিশৰ শিল্পী বৰপেটাৰ সুশিব্ৰত ৰায় বিশ্বৰ বিভিন্ন দেশত চৰ্চিত হৈ পৰাৰ বাতৰি। ছিকিউৰিটি গাৰ্ডৰ পৰা ইলুজন আৰ্টলৈ দেশ বিদেশে চৰ্চিত বৰপেটাৰ সুশিব্ৰত ৰায় শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। হোমৱৰ্ক নকৰাৰ বাবে শিক্ষকৰ বেত্ৰাঘাটত মিৰ্জাৰ এখন বিদ্যালয়ৰ ছাত্ৰ মৌচম ৰাজ মহন্তৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত ন্যায়ালয়ে কঠোৰ ৰায়দান কৰাৰ বাতৰি অসমে প্ৰতিদিন কাকতে। উপাধ্যক্ষ প্ৰসূন গোস্বামী, কম্পিউটাৰ শিক্ষক অজয় কুমাৰ সিঙক 7 বছৰ কাৰাদণ্ড শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ইউৰোপীয় সংঘই 27খন সদস্য ৰাষ্ট্ৰৰ নাগৰিকৰ বাবে অসম ভ্ৰমণত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰাৰ বাতৰি, ইউৰোপৰ 27খন দেশৰ পৰ্যটকে ভ্ৰমণ কৰিব পাৰিব অসম শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দ্য চেণ্টিনেল সহ কেইবাখনো বাতৰি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। PM কিষাণ নিধিৰ 23 সংখ্যক কিস্তি হিচাপে দেশৰ 9,44,00,000 কৃষকৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে 17,000 কোটিৰো অধিক টকা হস্তান্তৰ কৰাৰ এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে কালি ৰাজ্যজুৰি পালন কৰা বিষ্ণুৰাভা দিৱসৰ বাতৰি, মানুহক মানুহ হিচাপে প্ৰতিষ্ঠা কৰাই কলাগুৰুৰ বিপ্লৱৰ মহামন্ত্ৰ শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ বিপন্ন প্ৰায় প্ৰাণীৰ ওপৰত আন্তৰ্জাতিক চোৰাং সৰবৰাহকাৰী চক্ৰৰ চকু পৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে। উল্টাপানী বনাঞ্চলৰ পৰা অনা 8টা সোণালী বান্দৰ জব্দ, মোনাত উশাহ ল'ব নোৱাৰি এটাৰ মৃত্যু শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে আজি ছুইজাৰলেণ্ডত আমেৰিকা আৰু ইৰাণৰ মাজত হ'বলগীয়া আলোচনাৰ বাতৰি, US ইৰাণ টক্স টু বিগিন ইন ছুইজাৰলেণ্ড টুডে শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া বাতৰি মাজলৈ উভতিছো।
0: ধন্যবাদ অৰূপ। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 জাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। দেশ বিদেশত 2ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন, বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰকাশ। নিশ্চিত নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীট UG, শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা আৰু জাৰ্মানীৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। এইখিনিতে শ্ৰোতাসকলক জনাই থওঁ আজি পুৱা 7:15 সুপ্ৰভাত অনুষ্ঠানটি 9:45 প্ৰচাৰ কৰা হ'ব। শ্ৰোতাসকল, এইখিনিতে শুনক এটি বাণিজ্যিক বিৰতি।
1: হেৰা, কাইলৈ জল জীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। হোটেলতো ৰিজাৰ্ভেশ্যন ফুল, ইফালে শ্বপিং মলতো গ্ৰাহকৰ ভিৰ। ইমান ডাঙৰ প্ৰকল্প আৰু ব্যস্ত ব্যৱসায়ৰ বাবে ডাঙৰ আকাৰৰ মজবুত পানী টেংকি ক'ত পাম বাৰু?
2: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ। জল জীৱন মিছন হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত LDPE, GRP, জিংক পানী টেংকিৰ লগতে HDPE পাইপ, আইৰণ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
1: হয় নেকি?
2: গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। যোগাযোগৰ নম্বৰ 7002286334। লিখিলেনে?
1: লিখিলো 7002286334।
2: বঢ়িয়া।
1: শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকি, য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে।
2: শইকীয়া এণ্টাৰপ্ৰাইজ, মজবুত আজি, নিশ্চিন্ত কাইলৈ।
0: আকাশবাণী নগাঁও আৰম্ভ কৰিছো সেউজী পাত।

0: ভাইটি ভণ্টিলৈ মৰম চেনেহ জনাই আজিৰ সেউজীপাত অনুষ্ঠান মুকলি কৰিছোঁ।
1: ভাইটি ভণ্টিহঁত, আজি বিশ্ব যোগ দিৱস, তোমালোকে ব্যায়াম কৰিছা নে নাই? নিশ্চয় কৰিছা নহয় জানো? আজি যোগ দিৱসৰ বিষয়ে কিছু কথা কৈছে বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই।
2: কণ কণ মইনাহঁত, আশা কৰোঁ তোমালোক ভালে আছা। তোমালোকক আজি মই যোগ দিৱস উদযাপনৰ ওপৰত কিছু কথা ক'বলৈ বিচাৰিছোঁ। আশা কৰিছোঁ সকলোৱে মন দি শুনিবা। এতিয়া যোগ দিৱস গোটেই পৃথিৱীতে কেতিয়াৰ পৰা আৰম্ভ হৈছে তোমালোকে নিশ্চয় জানা। 2015 চনৰ 21 জুনৰ পৰা সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰি আহিছে নহয় জানো? এই যোগ ব্যায়ামনো কি, মই আজি তোমালোকক এই বিষয়ে কওঁ। যোগ ব্যায়াম হৈছে এক বৈজ্ঞানিক পদ্ধতি যিয়ে আমাৰ শৰীৰ, মন আৰু আত্মা সুস্থ কৰি ৰাখে। যোগে যোগে কৃষ্ণ, বুদ্ধ, মহাবীৰ আৰু বিশ্বপ্ৰসিদ্ধ ঋষিমুনিসকলৰ লগতে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ ইত্যাদি মহাপুৰুষসকলে সুস্বাস্থ্যলৈ জীয়াই থাকিবলৈ কিছুমান নিয়ম আৰু দৈহিক ভংগী আৱিষ্কাৰ কৰিছিল। এই নিয়ম আৰু ভংগীবোৰক বৰ্তমান যুগৰ চিকিৎসা শাস্ত্ৰত দেহৰ বেমাৰ মুক্তি আৰু সুস্থ থকাৰ কাৰণে মানি লোৱা হৈছে। এই ভংগীবোৰকে যোগ ব্যায়াম বা আসন বুলি কোৱা হয়। মইনাহঁত, মনত ৰাখিবা, যোগ হৈছে এটা কলা। মইনাহঁত, এই যোগ দিৱস পতাৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণৰ মাজত যোগৰ উপকাৰিতাৰ বিষয়ে প্ৰচাৰ চলোৱা। মইনাহঁত, এই যোগ ব্যায়ামসমূহ কৰাৰ কিছুমান নিয়ম আছে, সেইসমূহ মই তোমালোকক এতিয়া ক'ব ওলাইছোঁ। 1 নম্বৰতে, ব্যায়াম সদায় পুৱাবেলা বা আগবেলা কিছু খোজকাঢ়ি বা দৌৰি গাটো অলপ গৰম কৰি আহি কৰিলে ব্যায়াম ভাল হয়। 2 নম্বৰতে, সুবিধাজনকভাৱে ঢিলা বা কম কাপোৰ পিন্ধি ব্যায়াম কৰিলে ভাল হয়। 3 নম্বৰতে, মইনাহঁত মনত ৰাখিবা, বৰ ভোকত বা ভৰ পেটত আসন কৰা অনুচিত। 4 নম্বৰতে, নিৰ্দিষ্ট একোটা সময়তহে আসন কৰা ভাল। 5 নম্বৰতে, মুকলি বা বায়ু চলাচল কৰিব পৰা ঠাইত আসন কৰিলে ভাল হয়। মইনাহঁত, 6 নম্বৰতে মনত ৰাখিবা তোমালোকে, যিকোনো আসন 2 বা 3 বাৰ 20-30 ছেকেণ্ড লৈ কৰিলেহে ভাল। 7 নম্বৰতে, একোটা আসনৰ অন্তত এবাৰ শোৱা আসনত জিৰণি ল'ব লাগে। 8 নম্বৰতে, যদি শৰীৰত কেতিয়াবা বেমাৰে দেখা দিয়ে তেতিয়া আসন নকৰিবা, বেমাৰ ভাল হ'লেহে কৰিবা। মইনাহঁত, যোগ ব্যায়ামে মানুহক কি কৰে এতিয়া মই তোমালোকক এই বিষয়ে কওঁ। মইনাহঁত, যোগ ব্যায়ামে এজন ব্যক্তিক শৃংখলাবদ্ধ আৰু আত্মবিশ্বাসী কৰি ৰাখিব পাৰে, লগতে শৰীৰকো স্বাস্থ্যৱান কৰি ৰাখিব পাৰে। তোমালোকে তোমালোকৰ ঘৰখনত যদি সৰুৰে পৰাই যোগাসনৰ অভ্যাস গঢ়ি তুলিব পাৰা, তেন্তে তোমালোক নিজে উপকৃত হোৱাৰ লগতে তোমালোকৰ দেউতা মাহঁতকো একো একোজন সুস্থ মানুহ হিচাপে গোটেই জীৱন পাই থাকিবলৈ সক্ষম হ'বা। তোমালোকৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু এটি নিৰোগী শৰীৰ লাভ কৰিবলৈ সক্ষম হ'বা। তোমালোকে কৰিব পৰা যোগ ব্যায়ামৰ কিছুমান হৈছে এনেধৰণৰ: প্ৰাণায়াম, পদ্মাসন, উত্থিত পদ্মাসন, ধনুৰাসন, চক্ৰাসন, হলাসন, ভুজাংগসন বা সৰ্পাসন, সুপ্ত পৰ্যাসন ইত্যাদি ভালেমানখিনি আসন তোমালোকে সময় থাকিলে কৰিব পাৰা। মইনাহঁত, নিয়মীয়া যোগাসনে তোমালোকৰ উশাহ নিশাহ প্ৰণালী উন্নত কৰিব, স্মৃতিশক্তি বঢ়াব, পঢ়া শুনাৰ প্ৰতি মনোযোগ বঢ়াব, লগতে আত্মবিশ্বাসো বঢ়াব। মইনাহঁত, তোমালোকৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে যোগ ব্যায়াম অতি উপকাৰী। ই তোমালোকক শান্ত আৰু একাগ্ৰ কৰি ৰাখিব। গতিকে মই আশা কৰোঁ তোমালোকে নিয়মিতভাৱে যোগাসন নিজে কৰাৰ লগতে ঘৰৰ সকলোকে কৰিবলৈ উৎসাহ দিবা। তেতিয়াহে তোমালোক একো একোজন সুনাগৰিক আৰু সুস্বাস্থ্যৱান ব্যক্তি হ'ব পাৰিবা। আজিলৈ ইমানতে সামৰিলোঁ দেই। কেতিয়াবা অন্য এটি বিষয়বস্তু লৈ আকৌ লগ পাম দেই। ধন্যবাদ।
1: ইমান পৰে। বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই কোৱা যোগ দিৱস সম্পৰ্কীয় কথাখিনি শুনিলা। এবাৰ গীত মাত শুনো আহা।
3: নমস্কাৰ, মোৰ নাম শ্ৰী সংঘমিত্ৰা কোঁৱৰ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা তোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন। এধাৰু সঁচা মোৰ বহুদিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ নাচোন।
4: নমস্কাৰ, মোৰ নাম শ্ৰী জানমণি দাস।
5: নমস্কাৰ, মোৰ নাম শ্ৰী পৰিণীতা দাস।
6: মোৰ নাম শ্ৰী ছায়ামণি দাস।
7: তোমালোকে বিয়া গীত গাবা কোৱা।

0: নমস্কাৰ, মোৰ নাম মিছ গুলচানা বেগম। মই আজি এটা কবিতা আবৃত্তি কৰিবলৈ আহিছোঁ। কবিতাটিৰ শিৰোনাম মই অসমীয়া কবি চৈয়দ আব্দুল মালিক। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমৰ দেহে প্ৰাণে মই জীয়াই থাকোঁতে মই অসমৰে অসমীয়া। মৰিলে ভৰি ল'ম অসমৰ ৰমীয়া মৰণ, অসমৰ হকে যুঁজি অসমৰ হকে মৰোঁ। ধৰ্ম মোৰ, জাতি মোৰ, অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ, অসম প্ৰকৃতিৰে ৰচা। চিনি পাম, বুজি পাম অমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া। ধন্যবাদ।
1: খুব সুন্দৰকৈ তুমি কবিতাটি পাঠ কৰিলা।
2: তোমাৰ ঘৰত কোন কোন আছে?
0: ঘৰত মোৰ মা, দেউতা আৰু বা আছে দুজনী।
1: দেউতাই কি কৰে?
0: খেতি কৰে।
1: মায়ে কি কৰে?
0: মা অংগনবাড়ী মাষ্টৰনী।
1: তোমাক বহুত থাকে জ্ঞান দি থাকে আৰু দেউতাই খেতি কৰে।
0: আৰু
1: দেউতাই পঢ়া শুনাৰ কথা তোমাক কি কয়?
0: ভালদৰে পঢ়িবলৈ কয়। আকৌ
1: আইও তুমি ভালকৈ পঢ়িবা, ডাঙৰ মানুহ হ'ব লাগিব।
0: হয়।
1: তুমি কি হ'বা?
0: মই মায়ে সৰুৰে পৰা কৈ আছে মই উকিল হ'বলৈ।
1: উকিল হ'বলৈ আমি ভালকৈ পঢ়িব লাগিব আৰু কণ্ঠস্থ আমাৰ ঠিক হ'ব লাগিব, যেন হয় নহয়। বিপৰীত উকিলক আমি প্ৰতিহত কৰিব পাৰিব লাগিব, যুক্তি তৰ্ক কৰিব পাৰিব লাগিব। আৰু তোমালোকে চবেই শুনিলানে? তোমালোকে চাগে বহুতে নাজানিছিলা যে তেওঁ উকিল হ'ব। আৰু মই ভাবোঁ আজি এই বিদ্যালয়লৈ আহিলেও তোমালোকেও চাগে উকিল, ডক্টৰ, ইঞ্জিনিয়াৰ যি হোৱা মনত এটা আশা লাগিব আৰু সপোন দেখিব লাগিব। আৰু তুমি যি ধৰণৰ বিদ্যালয়ত অসুবিধা পোৱা ছাৰ বাইদেউক ক'বা, নিশ্চয় তোমাক সুপথ দেখুৱাই দিব। আৰু এগৰাকী আহিছে, তোমাৰ নামটো?
3: নমস্কাৰ, মোৰ নাম শ্ৰী হীৰকজ্যোতি নাথ।
1: হীৰকজ্যোতি নাথে কি গাই শুনাবা আমাক?
3: গান।
1: গান কি গান গাবা? গোৱা।
3: সপোন সপোন যেন আজি মোৰে ভাল পোৱাবোৰ, জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ। সপোন সপোন যেন আজি মোৰে ভাল পোৱাবোৰ, জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ। এই প্ৰেমৰ বৰষা হাত উতি ভাহি যাওঁ মই তোমাৰে বুকুতে, যি পাল হওঁ আজি মই। সপোন সপোন যেন আজি মোৰে ভাল পোৱাবোৰ, জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ।

0: কেসায়া মোৰ মন আৰু মোৰ কায়া, শৰীৰত মোৰ ভিতৰত কিহৰে অন্ধমায়া, সপোন সপোন যেন আজি মোৰে ভাল পোৱাবোৰ, জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ।
1: হৈ গ'ল নে আৰু আছে? ঠিক আছে, তোমাক গান গাবলৈ কোনে শিকাইছে?
0: নিজে শিকিছোঁ।
1: নিজে শিকিছা? ক'ত? মোবাইলৰ পৰা বা ক'ৰ পৰা শিকিছা চাগে? আৰু ঘৰত কোন কোন আছে তোমাৰ?
0: মা দেউতা ককা আইতা ভাউ খুৰা খুৰী
1: বহুত আছে নহয় জানো? আৰু কোন শ্ৰেণীত পঢ়া তুমি?
0: সপ্তম।
1: সপ্তম শ্ৰেণীত পঢ়া, গতিকে আমি বিদ্যালয়ত যি ধৰণে ছাৰ বাইদেৱে পঢ়ায় এইখিনি ঘৰত পঢ়িব লাগিব। অকণমান দুষ্টামিটো কমাই কৰিবা, অকণমান দুষ্টামি থাকিবই লাগিব নহয় জানে?
2: মোৰ নাম ফাৰহানা বেগম, মই এটি গীত গাবলৈ আহিছোঁ। গীতটিৰ নাম মোৰে ভাৰতেৰে। গীতটি ৰচনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালা।

0: ফাৰহানা বেগমৰ কাৰণে এটা চাপৰি লাগিব নহয় জোৰকে। ইমান সুন্দৰকে তুমি গীতটি গালা, ৰেডিঅ'ত শুনাতকে তোমাৰ কণ্ঠত পোনপটীয়াকৈ শুনিবলৈ পাই মোৰ খুব ভাল লাগিছে। আমি সদায় ৰেডিঅ'ত বজাই থাকোঁ, কিন্তু পোনপটীয়াকে তোমাৰ গান শুনিলোঁ। তুমি ক'ত শিকিলা?
1: মই ঘৰতে শিকিছোঁ।
0: ঘৰতে? গানটো কিন্তু বৰ কঠিন জানানে, জটিল কিন্তু। আৰু তুমি ক'ত ক'ত গাইছা গান?
1: মই স্কুলতে গাইছোঁ, আৰু এবাৰ আমাৰ অঞ্চলত এবাৰ ফাংচন হৈছিলে, তাতে মই গাইছিলোঁ।
0: তাতে গাইছিলা? আৰু তোমাৰ দেউতাই কি কৰে?
1: খেতি কৰে।
0: মায়ে কি কৰে?
1: মায়ে অংগনবাদী সহায়িকা,
0: অংগনবাদী কৰে। আৰু দেউতাই কি খেতি কৰে অকণমান কৈ দিয়াচোন?
1: দেউতাই চব্জি খেতি, ধান খেতি, গোটেই খেতি খেতি কৰে।
0: তুমি লাগানে বাৰু অকণমান কেতিয়াবা?
1: অঁ মই খেতি।
0: আৰু তোমালোকে বাৰু খেতিত অকণমান কেতিয়াবা লাগি দিয়ানে বাৰু? অঁ, পানী দিয়া, এই যে চাহ জলপান দিয়া, তেনেকৈ আমাৰ প্ৰাথমিক জ্ঞানটো হয়।
1: পানী দিওঁ, চব্জি লগাওঁ, মানে পুলি লগাব লাগে তেতিয়াও লগাওঁগৈ, আৰু কিবা পাৰি আনিব লাগে, চব্জি ঘৰত আনিব লাগে।

0: তাহলে খুব
1: কিন্তু
0: খাই থাকে।
1: মোৰ দেউতা মায়ে এইবিলাক সেৱন নকৰে। মোৰ মানে আমাৰ যিটো মানে এতিয়া আছে কেইজনমান সেৱন কৰে, কিন্তু আমাৰ পৰিয়ালে বেছিভাগে সেৱন নকৰে।
0: হয়,
2: নমস্কাৰ, মোৰ নাম শ্ৰী অভিজিত নাথ।
0: অভিজিত নাথে কি শুনাবা আজি?
2: মই ভাওনা কৰিছিলোঁ, 12টা নাৰদৰ গীত আছে।
0: ভাল কথা।
2: খাতি সুমাধৱ প্ৰাণৰ বান্ধৱ ভকতি অমিয়া দিয়া সুখতো দুখতো লওঁ তোমাৰ নাম কৰিবা ধৰ্মক দয়া হৰি ৰাম ৰাম ৰাম কৃষ্ণ নাম ৰাম ৰাম প্ৰভু ভগয়ন্ত অনন্ত ঈশ্বৰ প্ৰপন।

0: রাম রাম, কৃষ্ণ নাম রাম রাম।
1: খুব ভাল লাগিলে। তুমি ভাওনা কৰিছা?
0: কৰিছোঁ।
1: কিমানবাৰ কৰিছা ভাওনা?
0: এবাৰ এবাৰ
1: এবাৰ কৰিছা আৰু শিক্ষাটো তুমি লৈছা আৰু, নহয় জানো? আগলৈ কি হ'বা?
0: আগলৈ মই পুলিচ হ'ম।
1: পুলিচ হ'বলৈ চুৰ ধৰিব লাগিব, দেশখন কৰিব লাগিব, নহয়
0: ছাৰ?
1: হয়, আমাৰ এটা নিজৰ পৰিকল্পনা থাকে। তাৰ কাৰণে কিন্তু তুমি শোৱাৰ পৰা সোনকালে উঠি অকণ দৌৰা দৌৰি কৰিব লাগিব, নহয়? কাৰণ দৌৰত ফাৰ্ষ্ট হ'লেহে তেনেকুৱা নিয়ম থাকে, নহয় জানো? আৰু ছাৰ বাইদেউ কৈছে নাই যে ছাৰ, মই বাইদেউ মই পুলিচ হ'ব বিচাৰিছোঁ? কৈছা?
0: কৈছোঁ।
1: ঘৰত দেউতাই কি কৈছে?
0: দেউতাই পঢ়ি দৌৰি থাকিব দিছে এনে।
1: দেউতাই কি কৰে?
0: দেউতাই মোৰ মিস্ত্ৰী কৰে।
1: মিস্ত্ৰী কৰে, গতিকে দেউতাই মিস্ত্ৰী কৰে, গতিকে আমি দেউতাহঁতৰ কষ্টখিনি আমি চকুৰ আগলৈ আনিব লাগিব যে মোৰ দেউতাই মিস্ত্ৰী কাম কৰিছে, দিন হাজিৰা কৰিছে, লোকৰ ঘৰত কাম কৰিছে, মই যাতে বিদ্যালয়ত সকলো সুবিধা পায়, পঢ়া শুনা কৰি আমি যাতে ডাঙৰ মানুহ হ'ব পাৰোঁ, নহয় জানো? ধন্যবাদ তোমালৈ। সকলোৱে চাপৰ এটা দিয়া। এই বিদ্যালয়ত আৰু দুগৰাকী ছাত্ৰী মোৰ কাষত আছে, আৰু আজি আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ কাৰণে সৌভাগ্য। আজি কিন্তু আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰত মই য'ত কথা পাতি আছোঁ, শ্ৰোতাসকল, আমাৰ সন্মুখত বহুতো ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ৰ আছে। পোনপটীয়াকৈ আমি আজি ইয়াতে বাণীবদ্ধ কৰাৰ ব্যৱস্থা কৰিছোঁ। নামটো জানি লওঁ।
2: নমস্কাৰ, মোৰ নাম শ্বেখ হিনা ৰাব্বানী।
1: তোমাৰ?
3: নমস্কাৰ, মোৰ নাম শ্ৰী পম্পী বৰা।
1: ক'ত পঢ়া তোমালোকে, কোন শ্ৰেণীত?
3: আমি টেনত, ক্লাছ 10।
1: বিদ্যালয়খনৰ নামটো কৈ দিয়া।
3: ঝুমুৰমুৰ মিলন বিদ্যাপীঠ হাইস্কুল।
1: হয়, কি গায় শুনাবা?

0: মই ৰাজু বৰা মজুমদাৰে মৰিগাঁৱৰ গছবাৰীৰ পৰা সমূহ শ্ৰোতালৈ নমস্কাৰ জনাইছোঁ।
1: মৰমৰ অকণিহঁত, তোমালোক নিশ্চয় কুশলে আছা। যোগ কৰা মানে ব্যায়াম কৰা। প্ৰতি বছৰে 21 জুন তাৰিখে যোগ দিৱস পালন কৰা হয়। গৌৰৱৰ কথা এই যে এই দিৱসটি আমাৰ দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদীদেৱে প্ৰথমে জাতিসংঘত প্ৰস্তাৱ দিছিল আৰু 2015 চনৰ পৰা প্ৰতি বছৰে পালন কৰি অহা হৈছে। আন্তৰ্জাতিক যোগ দিৱস উদযাপনৰ মূল লক্ষ্য হ'ল যোগৰ উপকাৰিতা আৰু স্বাস্থ্য সম্পৰ্কে মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰা। যোগৰ দ্বাৰা আমাৰ সুস্থ মন, সুস্থ শৰীৰ আৰু সুখী জীৱন পাব পাৰোঁ। শৰীৰ সুস্থ হ'লেহে মন সুস্থ হয় আৰু সুস্থ মনেহে এখন সুস্থ সমাজ গঢ় দিব পাৰে। মা দেউতা বা ডাঙৰসকলৰ পৰা শিকি বুজি লৈ কেনেকৈ যোগ ব্যায়াম কৰিব পাৰি শিকি ল'বা। তোমালোকৰ বিদ্যালয়তো নিশ্চয় এই দিনটো পালন নকৰা নহয়। শিক্ষাগুৰুসকলৰ পৰাও এই বিষয়ে জানি ল'বা। প্ৰতিদিনে যোগ ব্যায়াম কৰি নিজকে সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰিবা। আজিলৈ থৈছোঁ দেই। এবাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে জানোৱা হা।
2: বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকা নগৰত। ঢাকা বাংলাদেশৰ ৰাজধানী। বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাক গোপাল চন্দ্ৰ ৰাভা আছিল সৈন্য বিভাগৰ চাকৰিয়াল। মাকৰ নাম আছিল গেঠী ৰাভা। তেওঁলোকৰ উপৰিপুৰুষ শুকুৰাম কছাৰী আছিল ৰজাৰ বংশৰ লোক। সময়বোৰ গৈ থাকিল। চাওঁতে চাওঁতে বিষ্ণুপ্ৰসাদ ৰাভা বায়েক ককায়েকহঁতৰ লগত লৰি ঢাপৰি উঠলি ফুৰিব পৰা হ'ল। সৰুতে সকলোৰে মৰমতে ঘৰত মতা নাম একোটা থাকে। বিষ্ণু ৰাভাৰ ঘৰত মতা নামটো আছিল কটু। পৰিয়ালৰ সকলোৰে মৰমত কটুটো আছিল অতিশয় আৱেগপ্ৰৱণ। তেওঁৰ অলপতে ঠেহ পেচ লাগিছিল। ঠেহ পেচ লাগিলেই মাকৰ কাষ পায়গৈ। কেতিয়াবা আকৌ মাকৰ লগত ঠেহ পাতে। কেতিয়াবা ককায়েক বায়েকৰ বিৰুদ্ধে গোচৰ দিবলৈ চাকৰিৰ পৰা দেউতাক ঘূৰি অহালৈ ঠেহ পাতি কটু ৰৈ থাকে নীৰৱে নিমাতে। দেউতাকে কোলাত তুলি লৈ ককায়েক বায়েকহঁতক শাস্তি দিম বুলি ক'লেই তেওঁ আনন্দত আত্মহাৰা হৈ পৰে। দেউতাকে বিষ্ণু ৰাভাক সৰুতে কীৰ্তনৰ পদ গাই শুনাইছিল আৰু কীৰ্তন পুথিৰ বিভিন্ন সুন্দৰ সুন্দৰ কাহিনীবোৰ সাধু আকাৰে কৈ শুনাইছিল। এইবোৰ শুনি তেওঁৰ অন্তৰত বীৰত্বভাৱৰ সঞ্চাৰ হৈছিল। বিষ্ণু ৰাভাৰ দেউতাকে সুন্দৰ চেতাৰ বজাইছিল আৰু পুতেককো তেওঁ হাতত ধৰি চেতাৰ বজাবলৈ শিকাইছিল। দেউতাকৰ পৰা লাভ কৰা এনে অনুপ্ৰেৰণাৰ ফলতেই ভাৰতীয় সংগীত কলাৰ প্ৰতি প্ৰবল আগ্ৰহ শিশু অৱস্থাতেই বিষ্ণুৰ মনত জাগৃত হয়। বিষ্ণু ৰাভাৰ কণ্ঠও আছিল অতি নিমজ। ঢাকাৰ শ্ৰেষ্ঠ সংগীতজ্ঞৰ সান্নিধ্যত বিষ্ণু ৰাভাই যথেষ্ট সফলতা অৰ্জন কৰে। সেই সময়তে 1917 চনত মাত্ৰ 7 বছৰ বয়সত ৰজা হৰিচন্দ্ৰ নাটকৰ এটি সৰু ৰাজকোঁৱৰৰ চৰিত্ৰত অভিনয় কৰে। ইয়াৰ পিছৰে পৰা অভিনয়ৰ প্ৰতিও তেওঁৰ তীব্ৰ আকৰ্ষণ বাঢ়ে। ইতিমধ্যে বিষ্ণু ৰাভা পঢ়াশালীলৈ যাব পৰা হ'লেই। দেউতাকে ঢাকাৰ সেনাবাহিনীৰ প্ৰাথমিক বিদ্যালয়ত তেওঁক নাম লগাই দিলে। ঢাকা যিহেতু বঙালী প্ৰধান ঠাই, সেয়ে বিষ্ণু ৰাভায়ো বঙালী ভাষাতেই শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। কিন্তু তীক্ষ্ণ বুদ্ধিসম্পন্ন বিষ্ণু ৰাভাই বঙালী ভাষাতেই সুখ্যাতিৰে প্ৰাথমিক শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ল। ইয়াৰ পিছত বিষ্ণু ৰাভা আহিল তেজপুৰলৈ। তেজপুৰ চৰকাৰী হাইস্কুলত 4ৰ্থ শ্ৰেণীত তেওঁক নাম লগাই দিয়া হ'ল। তেজপুৰৰ সৌন্দৰ্যময় পৰিৱেশত বিষ্ণু ৰাভাৰ অকণেহিয়া উগুল থুগুল লাগিল। সেই সময়ৰ তেজপুৰৰ সংগীত নাটক, সংস্কৃতি চৰ্চা আৰু খেলা ধূলাৰ পৰিৱেশে বিষ্ণু ৰাভাৰ কোমল মনত থৌকি বাথৌ বিচিত্ৰ চিন্তাৰ জোৱাৰ তুলিলে। বিচিত্ৰ পৰিৱেশত বিদ্যালয়ত পঢ়াৰ দিশত বিষ্ণু ৰাভা কিছু পিছ পৰে। তাতে বঙালী মাধ্যমৰ পৰা অহাৰ বাবেও সমস্যাৰ সৃষ্টি হৈছিল। ফলত প্ৰথম বছৰ তেওঁ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে। কিন্তু বিষ্ণু ৰাভা হতাশ নহ'ল। তেওঁ প্ৰতিজ্ঞা কৰিলে যে এদিন তেওঁ শ্ৰেণীৰ ভিতৰত প্ৰথম হ'বই হ'ব। কথামতেই কাম। সঁচাকৈ তেওঁ এদিন সেই প্ৰতিজ্ঞা বাস্তৱত পৰিণত কৰিলে। সপ্তম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিষ্ণুৰাভা প্ৰথম হ'ল। বিষ্ণুৰাভাৰ এই সাফল্যত তেজপুৰ চৰকাৰী হাইস্কুলৰ শিক্ষকসকলে শলাগ ল'লে আৰু তেওঁক উজ্জ্বল ভৱিষ্যত গঢ়াৰ বাবে প্ৰেৰণা যোগালে। সেই সময়ত কেৱল যে পঢ়াতেই বিষ্ণুৰাভাই পাৰদৰ্শিতা দেখুৱাইছিল এনে নহয়। তেজপুৰ চৰকাৰী হাইস্কুলত পঢ়াকালত বিভিন্ন খেল যেনে ক্ৰিকেট, ফুটবল আদিতো বিষ্ণুৰাভাই নিপুণ খেলুৱৈৰ পাৰদৰ্শিতা ফুটাই তুলিলে। আনহাতে সংগীত, সাহিত্য, নাট চৰ্চাৰ অনুশীলনো ইয়াৰ মাজতে অব্যাহত ৰাখিলে। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে বান ৰংগমঞ্চত আলিবাবা নামৰ নাটকৰ এটা দৃশ্যত মাজিয়ানাৰ নাৰী চৰিত্ৰত বিষ্ণুৰাভাই নাচে আৰু অভিনয় কৰে। ইয়াৰ পাছৰ পৰা নৃত্য আৰু অভিনয়ৰ প্ৰতি তেওঁৰ হাবিয়াস তীব্ৰতৰ হৈ পৰে। সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে 1922 চনত তেজপুৰত বহা অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনত বিষ্ণুৰাভাই স্বেচ্ছাসেৱকৰ নায়ক হৈ অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰে। সকলোৰে প্ৰতি অমায়িক ব্যৱহাৰ, ডাঙৰৰ প্ৰতি সন্মান, বিভিন্ন অনুষ্ঠানৰ কাম কাজত গভীৰ নিষ্ঠা আদিও বিষ্ণুৰাভাক তেজপুৰত জনপ্ৰিয় কৰি তুলিলে। বিদ্যালয়ৰ শিক্ষকসকলৰ ভিতৰত সহকাৰী প্ৰধান শিক্ষক ইন্দ্ৰেশ্বৰ বৰঠাকুৰে বিষ্ণুৰাভাৰ বহুমুখী প্ৰতিভাৰ ভৱিষ্য উজ্জ্বলতাৰ ইংগিত পাই বিষ্ণুৰাভাক বৰকৈ মৰম কৰিছিল। তেখেতৰ অনুপ্ৰেৰণাতেই বিষ্ণুৰাভাই চিত্ৰকলা আৰু ভাস্কৰ্যকলাৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হয়। 1926 চনত সকলোকে চমক লগাই বিষ্ণুৰাভাই তেতিয়াৰ দৰং জিলাৰ সমূহ ছাত্ৰ ছাত্ৰীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ল আৰু সেই সময়ত এনে সুখ্যাতিৰ বাবে আগবঢ়োৱা কুইন এম্প্ৰেছ সোণৰ পদক লাভ কৰিবলৈও সক্ষম হ'ল। কিন্তু বঁটা বিতৰণী অনুষ্ঠানৰ দিনা মাকৰ অসুখৰ বাবে মৰমৰ মাকক এৰি থৈ বঁটা আনিবলৈ যাবলৈ ইচ্ছা নকৰিলে। শেষত মাকে কথাটো গম পাই লগে লগে তেওঁক বঁটা বিতৰণী অনুষ্ঠানলৈ পঠিয়াই দিলে। মাকৰ ইচ্ছামতে বিষ্ণুৰাভাই কুইন এম্প্ৰেছ বঁটা গ্ৰহণ কৰেগৈ। বঁটাটো আনি মাকৰ হাতত প্ৰথমে দি মাকক সেৱা কৰে। এই ঘটনা বিষ্ণুৰাভাৰ মাতৃপ্ৰেমৰ এক উজ্জ্বল দৃষ্টান্ত। চাওঁতে চাওঁতে বিষ্ণুৰাভাৰ শৈশৱ আৰু কৈশোৰৰ সুনাময় দিনবোৰ পাৰ হৈ গ'ল। নানা ঘাত প্ৰতিঘাত আৰু সংঘাতৰ সন্মুখীন হৈ তেওঁ আগবাঢ়ি গ'ল জীৱনৰ পৰিপূৰ্ণতাৰ অভিমুখে। ভাইটি ভণ্টিহঁত, এইজনা কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয় 1969 চনৰ 20 জুন তাৰিখে।
1: ভাইটি ভণ্টিহঁত, বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে শুনিলা। তোমালোকলৈ পুনৰ মৰম চেনেহ জনাই আজিৰ সেউজীপাত অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।
3: সেউজীপাত অনুষ্ঠানটি শুনিলে। এইখিনিতে শুনক এটি বাণিজ্যিক বিৰতি।
4: হেৰা, কাইলৈ জল জীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। হোটেলতো ৰিজাৰ্ভেশ্যন ফুল, ইফালে শ্বপিং মলতো গ্ৰাহকৰ ভিৰ। ইমান ডাঙৰ প্ৰকল্প আৰু ব্যস্ত ব্যৱসায়ৰ বাবে ডাঙৰ আকাৰৰ মজবুত পানী টেংকি ক'ত পাম বাৰু?
5: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ। জল জীৱন মিছন হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত LDP, GRP, জিংক পানী টেংকিৰ লগতে HDPE পাইপ, আইৰণ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
4: হয় নেকি?
5: গতিকে পলম নকৰি আজিয়েই যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। যোগাযোগৰ নম্বৰ 7002286334। লিখিলেনে?
4: লিখিলোঁ। 7002286334।
5: বঢ়িয়া।
6: শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকি, য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে।
5: শইকীয়া এণ্টাৰপ্ৰাইজ, মজবুত আজি, নিশ্চিন্ত কাইলৈ।
3: আকাশবাণী নগাঁও আগবঢ়াইছোঁ সুপ্ৰভাত। আজিৰ সুপ্ৰভাত অনুষ্ঠানটি 7:15ৰ পৰিৱৰ্তে এতিয়া প্ৰচাৰ কৰা হ'ব।

0: নমস্কাৰ, শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আজিৰ সুপ্ৰভাত অনুষ্ঠানটি মুকলি কৰিছোঁ। প্লেটোৱে কৈছে, নিজকে জয় কৰিব পৰাটোৱেই হৈছে সকলো বিষয়ৰ ভিতৰত প্ৰথম আৰু শ্ৰেষ্ঠ। আজি দেওবাৰ, 1948ৰ আহাৰ মাহৰ 6 দিন আৰু ইংৰাজী 2026ৰ 21 জুন। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:34 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:14। আজি শুক্লা সপ্তমী। আজি আন্তৰ্জাতিক যোগ দিৱস। আজিৰ 21 জুন দিনটো হৈছে উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন আৰু ইয়াক ছামাৰ ছলষ্টাইচ অৰ্থাৎ গ্ৰীষ্মকালীন আয়নকাল বুলিও কোৱা হয়। ভাৰতীয় যোগ পৰম্পৰা অনুসৰি এই দিনটো মানুহৰ আধ্যাত্মিক বিকাশ আৰু যোগাভ্যাসৰ বাবে অতি অনুকূল। এই কথা অনুধাৱন কৰি 2014ৰ 27 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 21 জুন তাৰিখটো যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল। ৰাষ্ট্ৰসংঘৰ অনুমোদন মৰ্মে 2015ৰ 21 জুনৰ পৰা গোটেই বিশ্বতে আন্তৰ্জাতিক যোগ দিৱস পালন কৰি অহা হৈছে। এইবাৰৰ যোগ দিৱসৰ বিষয়বস্তু হৈছে সুস্থ বাৰ্ধক্যৰ বাবে যোগ, পৰিৱৰ্তিত জীৱনশৈলী, মানসিক চাপ দূৰীকৰণ আৰু শৰীৰটো সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত যোগৰ ভূমিকা অপৰিসীম। আজি আন্তৰ্জাতিক যোগ দিৱসত যোগাভ্যাসৰ গুৰুত্ব সম্পৰ্কে কিছু কথা জনাইছে যোগ বিশেষজ্ঞ মমিতা গগৈয়ে।
1: আমি যদি শাৰীৰিকভাৱে অসুস্থ হৈ থাকোঁ তেতিয়াহ'লে মেণ্টেলি আমি কেতিয়াও সুস্থ হৈ থাকিব নোৱাৰিম। আমি সদায় সুস্থ হৈ থাকিবৰ কাৰণে আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিব লাগিব, তেতিয়াহে আমাৰ মনটো সুস্থ হৈ থাকিব। তাৰ কাৰণে আমি প্ৰথমে যোগাসনৰ অভ্যাস কৰিব লাগিব। যোগাসনৰ অভ্যাস আমি কেনেকৈ ধৰণে আৰম্ভ কৰিম, ক'ৰ পৰা কেনেদৰে, আমি প্ৰথমে যোগাসন কৰিবৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হৈ থাকিব লাগিব। মানসিকভাৱে প্ৰস্তুত হোৱাৰ পিছত আমি কোনোবা এগৰাকী প্ৰশিক্ষকৰ ওচৰত যাব লাগিব আৰু প্ৰশিক্ষকগৰাকীৰ আমি আদেশ মৰ্মে আমি তেওঁ যেনেকৈ ধৰণে আমাক প্ৰশিক্ষণ দিয়ে তেনেকৈ ধৰণে আমি কৰিব লাগিব। প্ৰথমে আমি সূক্ষ্ম ব্যায়াম, আমাৰ শৰীৰত প্ৰতিটো জইণ্ট আমি খুলি ল'ব লাগিব। জইণ্টটো খোলাৰ পিছত আমি পৱনমুক্ত, আমি শৰীৰত থকা বায়ু নিষ্কাশন কৰিব লাগিব দ্বিতীয়তে। তাৰপিছত আমি সূক্ষ্ম ব্যায়ামৰ পিছত আমি স্থূল ব্যায়াম, যিটোৱে আমাৰ শৰীৰটো গৰম কৰিব। চবতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে কাৰ্ডিঅ'ৰ কাৰণেও আমাৰ হৈছে সূৰ্য নমস্কাৰ। সূৰ্য নমস্কাৰ 12 কৰাৰ পিছত আমি চন্দ্ৰ নমস্কাৰ, আমাৰ শৰীৰত থকা দুডাল নাড়ী ইৰা আৰু পিংগলা আমি এক্টিভেট কৰিব লাগিব। তাৰপিছতেই আমি আসনলৈ যাম। প্ৰথম আমি কেইদিনমান যেতিয়ালৈকে আমাৰ শৰীৰত সেই নমনীয়তা নাহে তেতিয়ালৈকে আমি সূক্ষ্ম ব্যায়ামৰ পিছতেই বা স্থূল ব্যায়াম কৰাৰ পিছত সূৰ্য নমস্কাৰৰ পিছতে আমি খুব সাধাৰণ কিছুমান আসন কৰিম, যিখিনি আসনে আমাৰ শৰীৰটো খুব নমনীয় কৰি তুলিব। শৰীৰ নমনীয় হোৱাৰ লগে লগে আমি নিজেই নিজেই ভিতৰি ভিতৰি অনুভৱ কৰিব পাৰিম যে আমাৰ মানসিকভাৱে আমি সুস্থ হ'বলৈ আৰম্ভ কৰিছোঁ। এই মানসিকভাৱে সবলতা আনিব আমাৰ খুব পজিটিভ হৰম'ন ছিক্ৰিয়েশ্যনে। যেতিয়া আমি আসন কৰিম তেতিয়া আমাৰ হৰম'নবিলাকে ছিক্ৰিয়েশ্যন হ'বলৈ আৰম্ভ কৰিব, যিবিলাক হৰম'নে আমাক সদায় আমনি কৰি আছিল আৰু আমাক বেয়া হৰম'নবিলাকে আমাক খং উঠাইছিল, আমাক ভাগৰ, দুখ, বেদনা, কষ্ট দি আছিল, সেইবিলাক নোহোৱা কৰিব লাগিব। যেতিয়া আমাৰ আসন ছেশ্যন শেষ হ'ব তাৰপিছতে আমি প্ৰাণায়াম ছেশ্যন কৰিব লাগিব। প্ৰতিটো উশাহ মানে আমাৰ প্ৰতিটো উশাহতেই আমাৰ প্ৰাণ শক্তি বৃদ্ধি হোৱা, আমি কেইবা ধৰণৰ প্ৰাণায়াম কৰিব পাৰিব লাগিব। সেই প্ৰাণায়াম আমাৰ শৰীৰত থকা ৰোগবিলাক চাইহে আমি কৰিব লাগিব আৰু প্ৰশিক্ষকে আমাৰ সমস্যাবোৰ, শাৰীৰিক সমস্যাবোৰ জনাৰ পিছত আমাক তেওঁলোকে জনাব আমি কোনকেইটা প্ৰাণায়াম কৰিব পাৰিম আৰু কোনকেইটা আমি নোৱাৰিম। সেইখিনি প্ৰাণায়াম কৰাৰ পিছত আমি অট'মেটিক আমি খুব মানসিকভাৱে সুস্থ হ'বলৈ আৰম্ভ কৰিম। আমাৰ টোপনি নোহোৱা, কথা পাহৰি যোৱা, হঠাৎ আমি খিংখিঙীয়া হোৱা, খং উঠি যোৱা, সকলোখিনি আমাৰ একেবাৰে দূৰ হ'ব যেতিয়া আমি প্ৰাণ শক্তি বৃদ্ধি কৰিম। আসনৰ দ্বাৰা শৰীৰ আৰু প্ৰাণায়ামৰ দ্বাৰা আমাৰ মন একেবাৰে সুস্থ অৱস্থালৈ ঘূৰি আহিব। আমি সদায় সেই মনটো ষ্টেবল হৈ থাকিবৰ কাৰণে, আত্মশুদ্ধিৰ বাবে আৰু নিজেই ভিতৰি গম পাবৰ কাৰণে, চিনি পাবৰ কাৰণে আমি যাব লাগিব ধ্যান। ধ্যান কৰিবলৈ, ধ্যান কৰা বহুত নিয়ম থাকে, প্ৰতিজনে আমি প্ৰত্যেকে ধ্যানত গুচি যাব নোৱাৰোঁ। প্ৰথমে আমি ধ্যানত যাবৰ কাৰণে 2-3 যোগা নিদ্ৰা ছেশ্যন ল'ব লাগিব। যোগা নিদ্রা সেশনত আমার প্রশিক্ষকগুলিয়ে আমার গোটেই শরীরটো গোটেই শরীর থাকা অঙ্গবর বিষয়ে আমাক জানাব আর আমাক নিজে নিজে অনুভব করবলে দিব। তারপিছতে আমি এটা ত্রাটক সেশন করব, ত্রাটক একটা ক্রিয়া হয়, সি আমার গ্ল্যান্ড সিক্রেশন করাব, গ্ল্যান্ডরপর পজিটিভ হরমোন সিক্রেশন করাব, যিয়ে আনন্দ হরমোন ম্যাক্সিমাম ডোপামাইন আমার সিক্রেশন করাব, ই আমাক খুব দিনটো ফুর্তি করে রাখব আর আমাক আনন্দ দিব, কর্ম উদ্যম দিব। আর মেডিটেশন তারপর যেটা আমি একবারে সুস্থ হবলে আরম্ভ করি মানসিকভাবে আমি ফুর্তি অনুভব করিম, তেতিয়া আমি ডিপ মেডিটেশন যাব পারিম, সিয়ে আমার সকল চক্র অ্যাক্টিভেট করব। এতিয়া মই আপনাদের প্রত্যেককে সূক্ষ্ম ব্যায়ামৰ পৰা আৰম্ভ কৰি স্থূল ব্যায়াম, সূর্য নমস্কার, চন্দ্র নমস্কার, আসন চারি প্রকার আসন, বহি শুই থিয় হৈ পেট পেলাই পিঠি পেলাই সকল ধরনের আসন করবলে কম, তারপর প্রাণায়াম, তারপর ধ্যান, আর আমি ইয়ার এই গোটেইখিনি করার লগেলগে আমি আহারের উপর কিন্তু খুব গুরুত্ব দিম। আহার আর টোপনি ইয়ে হৈছে আমার শরীরটো সুস্থ করে রখা একমাত্র মাধ্যম। এই কারণে আমি আহার কি কি খাম, আমি কেনেকুৱা সুষম আহার আমি খাব লাগিব, সুষম আহারে আমার ডাইজেশন খুব ভাল করব, আর ডাইজেশন ভাল করার লগে সেই আহারের যি পজিটিভিটি আসবে আমার শরীরে সিয়ে স্প্রেড হব, আমার মানসিক সুস্থতা বাড়ব।
0: ইমান পরে শ্রোতাক আন্তর্জাতিক যোগ দিবস উপলক্ষে যোগাভ্যাসের গুরুত্ব সম্পর্কে কিছু কথা জানালে যোগ বিশেষজ্ঞ মমিতা গগৈয়ে। শিক্ষাবিদ, অভিনেতা আর সংগীতজ্ঞ পরাগধর সলিহা 1923 চনৰ 13 ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ আমলাপতিত পরাগধর সলিহাৰ জন্ম হয়। 1942 চনত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা তেওঁ আইএ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। 42ৰ ভাৰতীয়াগ আন্দোলনত সক্ৰিয়ভাৱে অংশ লোৱাৰ বাবে সলিহা তেজপুৰ জেলত 3 মাহ বন্দী হ'বলগীয়া হয়। কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পাছত কটন কলেজত পঢ়ি 1944 চনত সুখ্যাতিৰে বিএ ডিগ্ৰী লাভ কৰে। 1946 চনৰ পৰা 1947 চনলৈ গুৱাহাটী আৰ ল কলেজত সলিহাই আইনৰ শিক্ষা লাভ কৰিছিল। পিতৃ পদ্মধৰ সলিহাই 1947 চনত শিৱসাগৰত স্থাপন কৰা শিৱসাগৰ কলেজত তেওঁ প্ৰবক্তাৰূপে যোগ দি উপাধ্যক্ষাৰ দায়িত্ব বহন কৰিছিল। 1985 চনত তেওঁ এই কলেজৰে অধ্যাপকৰূপে অৱসৰ লয়। পৰৱৰ্তী কালত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপেও কিছুকাল কাৰ্যনিৰ্বাহ কৰে। তেওঁ পিয়লি ফুকন, সুনীত কোৰী আদি মঞ্চ নাটত অভিনয় কৰাৰ উপৰিও অপৰাজেয়, এণ্টনি মোৰ নাম, চিৰাজ আদি বোলছবিত অভিনয় কৰিছিল। 1995 চনৰ পৰা 1999 চনলৈ ৰাজ্যসভাৰ সাংসদৰূপে তেওঁ অসমক প্ৰতিনিধিত্ব কৰিছিল। 1999 চনৰ আজিৰ তাৰিখতেই পৰাগধৰ সলিহাৰ মৃত্যু হয়। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইখিনিতে শুনো আহক সমৰ হাজৰিকাৰ কণ্ঠৰ এটি গীত।

0: আজি বিশ্ব সংগীত দিবস 1983 চনত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল। সংগীতৰ প্ৰতি প্ৰেম আৰু সংগীত শিল্পীলৈ সন্মান জনাই ভাৰতকে ধৰি 120খনতকৈও অধিক দেশত এই দিৱস উদযাপন কৰা হয়। অসমৰ এগৰাকী কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী ৰবীন বৰুৱা। যোৰহাট জিলাৰ চাৰিগাঁৱত 1957 চনত ৰবীন বৰুৱাৰ জন্ম হৈছিল। যোৰহাট বাহনা বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ চিত্ৰকলাৰ প্ৰতি থকা অসীম আগ্ৰহৰ বাবে অসম চাৰুকলা মহাবিদ্যালয়ত ছবিৰ প্ৰশিক্ষণ লয়। পৰৱৰ্তী সময়ত শিশু আলোচনী, মৌচাক আৰু সফুৰাত চিত্ৰশিল্পীৰূপে যোগদান কৰে। এইখিনি সময়তে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সান্নিধ্যলৈ আহে আৰু প্ৰান্তিক আলোচনীত 33 বছৰ কাম কৰে। বৰুৱা যোৰহাট ফাইন আৰ্ট ছ'চাইটিৰ প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁ অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰিছিল। 2022 চনৰ 21 জুন তাৰিখে তেখেতৰ মৃত্যু হয়। এইবাৰ আহোঁ বিশ্ব ইতিহাসৰ আজিৰ দিনটোৰ ঘটনাৱলীলৈ। 1788 চনৰ আজিৰ তাৰিখতে আমেৰিকাৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল। 2006 চনৰ আজিৰ তাৰিখতে প্লুটোৰ ন আৱিষ্কৃত উপগ্ৰহকেইটাক নিক্স আৰু হাইড্ৰা নাম দিয়া হয়। ভাৰতীয় ইতিহাসৰ পাত লুটিয়ালে আমি পাওঁ যে 1940 চনৰ আজিৰ তাৰিখতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক কেশৱ বলিৰাম হেজৱাৰৰ মৃত্যু হৈছিল। 1948 চনৰ আজিৰ তাৰিখতে চক্ৰৱৰ্তী ৰাজাগোপালস্বামী স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল। প্ৰিয় শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হওক, মংগলময় হওক তাৰ কামনাৰে আজিৰ সুপ্ৰভাত অনুষ্ঠানটিৰ পৰা মই মণিকা দেৱীয়ে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
1: সুপ্ৰভাত অনুষ্ঠানটি শুনিলে অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ 9864160507।
1: আকাশবাণী নগাঁও, আজি যোগ দিবস। সেই উপলক্ষে এতিয়া আগবঢ়াইছোঁ এটি কথোপকথন, বিশ্ব যোগ দিবস। ইয়াত ভাগ লৈছে এগৰাকী যোগ প্ৰশিক্ষক তথা বিচাৰক সঞ্জীৱ দাসে, আৰু তেখেতৰ সৈতে কথা পাতিছে কিৰণ চন্দ্ৰ নাথে।
2: শ্ৰোতাসকল নমস্কাৰ। আজি 21 জুন বিশ্ব যোগ দিবস। প্ৰতিবছৰে 21 জুন তাৰিখে যোগ দিবস পালন কৰা হয়। এই বৰ্ষতো ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বহু প্ৰান্তত যোগ দিবস অনুষ্ঠিত কৰিছে। আজি এই দিনটোৰ যিহেতু এটা বিশেষ বৈশিষ্ট্য আছে, আমি যোগ দিবসৰ কথাই আজি আলোচনা কৰিম। আৰু ইয়াৰ বাবে আজি আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ মজিয়াত উপস্থিত আছে ধিং অঞ্চলৰ এজন আচাৰ্য সঞ্জীৱ দাস। তেখেত এগৰাকী যোগ প্ৰশিক্ষক, লগতে যোগৰ বিচাৰকো। আজিৰ এই দিনটোত আমি যোগ দিবসৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিম, আৰু যোগৰ পৰা আমাৰ কি উপকাৰ হয়, কেনেধৰণে আমি কৰিব পাৰিম, এই সকলো কথা পাতিম। প্ৰথমে আমি চিনাকি হওঁ। নমস্কাৰ আপোনাক।
3: নমস্কাৰ।
2: মই যদিও আপোনাৰ নামটো উচ্চাৰণ কৰিছোঁ সঞ্জীৱ দাস বুলি, আপোনাৰ পৰা যদি আজিৰ দিনটোত আমাৰ শ্ৰোতাসকলে শুনিব পাৰে ভাল হ'ব।
3: নমস্কাৰ। মই পোনপ্ৰথমতে আকাশবাণী কেন্দ্ৰৰ সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। মই সঞ্জীৱ দাস, প্ৰধান আচাৰ্য, আৰু আপোনালোকে জানি সুখী হ'ব যে নৰ্থ ইষ্টৰ ভিতৰত দ্বিতীয়তম যোগ প্ৰশিক্ষণ তথা চিকিৎসা কেন্দ্ৰ পূৰ্বাঞ্চল যোগ নিকেতনৰ লগত মই জড়িত, বৰ্তমান সম্পাদকৰ দায়িত্বত আছোঁ। আৰু সৰুৰে পৰা যোগাসনৰ লগত জড়িত হৈ মই যোগাসন খেলুৱৈ হিচাপে কেইবাবাৰো ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ। বৰ্তমান ৰাষ্ট্ৰীয় যোগাসনৰ যি ৰাষ্ট্ৰীয় খেলসমূহ হয় তাতে বিচাৰকৰ হিচাপে মই অসমৰ পৰা গৈ কেইবা জেগাতো সেই দায়িত্ব পালন কৰি আহিছোঁ।
2: প্ৰতিবছৰে যোগ দিবসৰ এটা বিষয়বস্তু সন্নিৱিষ্ট হৈ থাকে, আমাৰ শ্ৰোতাসকলক অৱগত কৰকচোন।
3: আমি প্ৰত্যেকে গম পাই 21 জুন আজিৰ দিনটো বিশ্ব যোগ দিবস। প্ৰতিবছৰে এটা এটা বিশেষ বাণী লৈ যোগ দিবসবিলাক পালন কৰা হৈ আছে। এইবছৰৰ বাণী হৈছে সুস্থ বাধ্যকতাৰ বাবে যোগ। আমি আজি এইবাৰৰ মূল বিষয়টো হৈছে সুস্থ বাধ্যকৰ বাবে যোগ।
2: হয়, ইয়াক অকণমান বিস্তৃতভাৱে আমাৰ শ্ৰোতাসকলক বুজাই দিলে কি বুজিব?
3: আমি প্ৰত্যেকে জানো যে আমাৰ প্ৰতিজন ব্যক্তিৰ জীৱনকালৰ পৰিৱৰ্তন হৈ থাকে শিশুৰ পৰা বাৰ্ধক্যলৈকে। তে আমি যেতিয়া বাৰ্ধক্যতালৈ যাম, আমাৰ বয়স যেতিয়া বৃদ্ধি হ'ব, তাতে আমাৰ শৰীৰৰ যি বিভিন্ন অংগ প্ৰত্যংগবিলাক আছে সেই পূৰ্বৰ দৰে সেই কাম কৰিব পৰা নোহোৱা হয়। আমাৰ কিছুমান জইণ্টছ আছে, জইণ্টছবিলাকৰ মুভমেণ্টছ কমি যায়, কিছুমান শাৰীৰিক পৰিশ্ৰম কমি যায়, আমাৰ বিশেষকৈ উশাহ নিশাহৰ প্ৰতি আমি যথেষ্ট সজাগ হ'ব লগা হয়। এই ধৰণৰ কামবিলাক নকৰাৰ কাৰণে আমি দেখা গৈছে যে বহুতে বাৰ্ধক্য হোৱা মানে অসুস্থ হোৱা বুলি ভাবে, কিন্তু আমি যোগৰ মাধ্যমত, যোগৰ কিছু বিশেষ বিশেষ ক্ৰিয়াৰ মাধ্যমত আমি সুস্থ জীৱন যাপন কৰিব পাৰোঁ। বাৰ্ধক্যসকলে যাতে, যেনেকৈ আমাৰ কিছুমান জইণ্টছ মুভমেণ্টছ আছে, সন্ধি ব্যায়াম আছে, যিবিলাক বাৰ্ধক্য হোৱাৰ ফলত সেই সন্ধিবিলাক মুভমেণ্টছ নহয়, তে আমি যদি নিয়মিতভাৱে সেই সন্ধিবিলাক মুভমেণ্টছ কৰি থাকিব পাৰোঁ বা সন্ধি ব্যায়ামখিনি নিজৰ শৰীৰৰ সামৰ্থ্য অনুযায়ী কিছু ব্যায়াম আমি কৰি থাকিব পাৰোঁ। আৰু আমাৰ কিছু উশাহ নিশাহৰ ব্যায়াম আছে, যিটো আমি প্ৰাণায়াম বুলি কওঁ, যে ছন্দবদ্ধভাৱে নিয়মিতভাৱে কিছুমান প্ৰাণায়ামৰ অভ্যাস, সন্ধি ব্যায়াম, প্ৰাণায়ামৰ অভ্যাস আৰু কিছু সহজভাৱে কৰিব পৰা কিছু যোগাসন, এইখিনি আমি ৰেগুলাৰ নিয়মিতভাৱে যদি কৰিব পাৰোঁ তেতিয়াহ'লে আমি সকলোৱে সুস্থ বাৰ্ধক্য জীৱন যাপন কৰিব পাৰিম।
2: আমাৰ আমি নিৰোগী হৈ থাকিব পাৰোঁ আৰু আমাৰ আয়ু বৃদ্ধি কৰিব পাৰোঁ আৰু আমি কাৰ্যক্ষম হৈ থাকিব
3: পাৰোঁ
2: আৰু এতিয়া যোগাসনৰ আজিৰ দিনটোত আমি ক'ব খোজোঁ যে যোগাসনৰ বয়সৰ কি কথা আছে, কিমান বয়সৰ পৰা কিমান বয়সলৈকে কৰিব পাৰে?
3: যোগাসনৰ তেনেধৰণৰ কোনো বয়স নাথাকে। আমি সকলো বয়সৰ ল'ৰা ছোৱালী যোগাসন বা যোগাভ্যাস কৰিব পাৰোঁ, কিয়নো আমি মাতৃগৰ্ভৰ পৰাই শিশুৱে যোগাভ্যাস কৰিয়েই ভূমিষ্ঠ হয়। আমি গৰ্ভাৱস্থাত যেতিয়া নেকি শিশু মাতৃৰ গৰ্ভত থাকে তেতিয়া তেওঁ এটা বিশেষ ভংগীমাত থাকে, সেইটো আসনৰে ৰূপান্তৰ। আমাৰ যোগীসকলে তাৰে এটা আসনৰ নাম দিছে গৰ্ভাসন, মানে শিশুৱে গৰ্ভত যেতিয়া থাকে এটা বিশেষ ভংগীমাত থাকে, সেই আসনৰ ভংগীমাতে আসনৰ নাম দিয়া হৈছে গৰ্ভাসন। তাত তেনেহ'লে আমি অনুমান কৰিব পাৰোঁ যে শিশুৰ পৰা বৃদ্ধলৈকে সকলো বয়সৰ ল'ৰা ছোৱালী আসন প্ৰাণায়াম আদি অভ্যাস কৰিব পাৰে, যদিও বয়স অনুপাতে কিছু কিছু আসন, কিছু কিছু প্ৰাণায়াম, কিছু কিছু মুদ্ৰা তাৰ বাধা নিষেধ আছে, যিখিনি আমি শিশুসকলে কৰিব নালাগে। ধন্যবাদ।
2: আৰু সেয়া নিশ্চয় গুৰুৱে বা যাৰ গুৰিত যোগ শিকে তেওঁলোকে তেওঁলোকক বুজাই দিব যে এইকেইটা তোমালোকে নকৰিবা, এইকেইটাহে কৰিবা। এতিয়া কথা হ'ল যোগাসন কৰাৰ ক্ষেত্ৰত আমি যদি চাওঁ সময়, আমি দেখা পাওঁ যে আজি বিশ্ব যোগ দিৱসত পুৱাবেলাটোৱে নিৰ্বাচন কৰি লয়, ইয়াৰ কাৰণ কি?
3: আমাৰ মানে কি যোগাসন কৰাৰ আমি সময় যেতিয়া সময় পাম আমি মই ক'বলৈ যাম যে আজিকালি প্ৰত্যেকৰে সময়ৰ অভাৱ হৈছে,
2: দৌৰাদৌৰি
3: হৈছে, গতিকে সেই ক্ষেত্ৰত চাব গ'লে যাৰ যেতিয়া সময় হ'ব সময় উলিয়াই ল'ব। কিন্তু যোগাসনৰ কাৰণে এটা উপযুক্ত সময় হৈছে পুৱাবেলা। পূৰ্বৰ দিনত ঋষি মনীষীসকলে ব্ৰহ্ম মুহূৰ্তত পুৱাবেলাত উঠি তেওঁলোকে যোগাভ্যাস কৰিছিলে। সেই মুহূৰ্তত কি হয়, আমাৰ পৰিৱেশ একদম শান্ত হৈ থাকে, মুকলি বতাহ বৈ থাকে। এই সময়ত যদি আমি যোগাভ্যাস কৰিব পাৰোঁ তেতিয়াহ'লে অধিক উপকাৰ আমি পাব পাৰোঁ,
2: শুদ্ধ অক্সিজেন,
3: শুদ্ধ অক্সিজেন
2: পাব।
3: হয় হয়,
2: কাৰণ পুৱাবেলা যান বাহনৰ পৰিমাণ কমি থাকে, কল কাৰখানা বন্ধ হৈ থাকে, সেইকাৰণে পুৱাৰ ভাগত অক্সিজেন পাবৰ কাৰণে এই যোগাসনটো পুৱাৰ ভাগত কৰা হয়। আৰু অক্সিজেনেই হৈছে মূল চাবিকাঠি, সেইকাৰণে আমি পুৱাবেলা বা মুকলি ঠাইত কৰিব লাগে, নহয় জানো?
3: পুৱাবেলা হৈছে উপযুক্ত সময়।
2: আৰু এটা যোগাসনৰ কৰিলে ধৰক এটা যোগাসনৰ পৰা ইটো যোগাসনলৈ যাওঁতে তাৰ মাজৰ ব্যৱধানটো কিমান হ'ব লাগে?
3: আমি মানে নিজৰ নিজৰ প্ৰতিজন যিসকলে যোগাভ্যাস কৰিব তেওঁলোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ এটা শাৰীৰিক ক্ষমতা থাকে। আমি শাৰীৰিক ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি যোগাখিনি অভ্যাস কৰিব পাৰোঁ। এটা কথা কোৱা হয় যে স্থিৰম সুখম আসনম, মানে স্থিৰভাৱে কিছু সময় বহি থকাৰ নামেই হৈছে আসন। তে আমি যদি সুখত থাকিব নোৱাৰোঁ তেতিয়া, আমি যদি কষ্ট অনুভৱ কৰি থাকোঁ তেতিয়া আমি বিশ্ৰাম ল'ব লাগিব। তাৰো কিছু পদ্ধতি আছে, যৌগিক পদ্ধতি, বিশ্ৰাম লোৱাৰ পদ্ধতি আছে, কিছুমান আসন আছে, সেই আসনবিলাক কৰিলে আমি পূৰ্বৰ দৰে আকৌ শক্তি লাভ কৰিব পাৰোঁ, আকৌ আমি ৰিপিট আসন কৰিব পাৰোঁ।
2: হয়, আমি আৰু কথা পাতিম। এইখিনিতে এটা মোৰ মনত পৰিছে যে আমি ওম ধ্বনি, ওম ধ্বনিটো যদি আজিৰ দিনটোত আমি শুনিব পাৰোঁ, শ্ৰোতাসকলক শুনাব পাৰোঁ, খুব ভাল লাগিব। আপুনি ওম ধ্বনিটো কেনেকৈ কৰিব লাগে আৰু ওম ধ্বনি আপুনি আৰম্ভ কৰকচোন।
3: ওমটো আমাৰ আদি শব্দ বুলি কৈছে, পৰম ব্ৰহ্ম বুলি কৈছে। তে আমি প্ৰত্যেকে জানো ওম যেতিয়া উচ্চাৰণ কৰোঁ তাৰ তিনিটা শব্দ থাকে, অ, উ আৰু ম, তিনিটা শব্দ মিলি ওম উচ্চাৰিত হয়। গতিকে মই শ্ৰোতাসকলক অনুৰোধ জনাম যেতিয়াই আমি ওম উচ্চাৰণ কৰিম সেই তিনিটা শব্দৰ প্ৰতি আমি যথেষ্ট নজৰ দিব লাগিব। আৰু ওম উচ্চাৰণ কৰোঁতে আমি বিশেষকৈ তিনিবাৰ ওম ধ্বনি কৰিবলৈ দিওঁ, তাৰমানে আমাৰ তিনিটা ক্ষেত্ৰৰ পৰা ওম ধ্বনিটো উচ্চাৰণ হ'ব লাগে। প্ৰথম আমাৰ নাভি প্ৰদেশৰ পৰা প্ৰথম উচ্চাৰণ, দ্বিতীয়বাৰ যেতিয়া আমি উচ্চাৰণ কৰিম আমি অনুভৱ কৰিব লাগিব আমাৰ বক্ষদেশৰ পৰা সেই শব্দ উচ্চাৰিত হৈছে, তৃতীয়বাৰ যেতিয়া আমি উচ্চাৰণ কৰিম আমি অনুভৱ কৰিব লাগিব আমাৰ কণ্ঠৰ পৰা সেই ওম ধ্বনিটো উচ্চাৰিত হৈছে।
2: হয়,
3: আৰু তিনিটা ওম কৰোঁতে যিহেতু মই ক'লোঁৱেই যে আমাৰ অ, উ আৰু ম এই তিনিটা শব্দ মিলি ওম ধ্বনি উচ্চাৰণ হৈছে, আমি প্ৰথমবাৰ যেতিয়া ওম উচ্চাৰণ কৰিম তেতিয়া অ, উ আৰু ম তিনিটাৰ ব্যৱধান সমান থাকিব। দ্বিতীয়বাৰ যেতিয়া আমি উচ্চাৰণ কৰিম অ, উ একেলগে আৰু উটো দীঘলীয়াকৈ হ'ব, শেষত ম হ'ব। তৃতীয়বাৰ যেতিয়া উচ্চাৰণ কৰিম আমি ওম শব্দটো একেলগে উচ্চাৰণ কৰিম, মটো দীঘলীয়াকৈ উচ্চাৰণ কৰিম। যিটো আমি ভ্ৰামৰী প্ৰাণায়াম বুলি এটা প্ৰাণায়াম আছে, যে তেতিয়া আমি যিটো শব্দ উচ্চাৰণ কৰোঁ তেনেধৰণে শেষৰ ওমটো উচ্চাৰণ কৰিব লাগিব।
2: এবাৰ ওমটো যদি শুনিব পাৰোঁ,
3: ঠিক আছে। আমি তিনিবাৰ ওমধ্বনি উচ্চাৰণৰ যি পদ্ধতি আমি কৰিছোঁ, যেতিয়াই আমি ওমধ্বনি উচ্চাৰণ কৰিম প্ৰথম অৱস্থাত দীঘলকৈ উশাহটো ল'ব লাগিব। আমি প্ৰথমতে দীঘলকৈ উশাহ ল'লোঁ, তাৰপিছত ওম উচ্চাৰণ।

0: মূৰটো দীঘলকৈ দি আমি শেষ কৰিলোঁ।
1: আৰু আপুনি যিখিনি কথা ক'লে এইটো অতি গুৰুত্বপূৰ্ণ কথা, আমি ওম কৰিলেই নহ'ব,
0: হয় তাৰ পদ্ধতি আছে, শুদ্ধভাৱে কৰিলে তাৰ পৰা আমি যথেষ্ট
1: নিশ্চয় প্ৰেক্টিচ কৰিলে গুৰুৰ লগত নিশ্চয় আমাৰ আয়ত্তত আহি যাব নহয় জানো। আপোনাৰ লগত আৰু এটা কথা ইয়াতে সংযোগ কৰিব পাৰোঁ, আমি যেনেকৈ শোৱাৰ পৰা উঠিয়ে দাঁত মুখ ধোৱা এটা আমাৰ অভ্যাস, ঠিক তেনেকৈ আমি যোগাসনক কেনেকৈ আমাৰ অভ্যাসৰ লগত পৰিণত কৰিব পাৰোঁ?
0: তে সকলো বিষয়খিনি অভ্যাসত আমি অতি কঠিন কঠিন কামবিলাকো আমি সমাধান কৰিব পাৰোঁ, অভ্যাসেই সকলো কাম সহজ হৈ পৰে। গতিকে আমি দৈনিক আমাৰ এটা অভ্যাস হৈ আছে, আমি ৰাতিপুৱা উঠি দাঁত ব্ৰাছ কৰোঁ, পানী খাওঁ, এইটো এটা অভ্যাস,
1: চাহ খাওঁ।
0: মই অনুৰোধ ৰাখিম শ্ৰোতা বন্ধুসকলক যাতে আমি দাঁত ব্ৰাছ কৰাৰ পিছত আমি অন্য আহাৰ খোৱাৰ আগতে অন্তত কুহুমীয়া পানী দুই গিলাচ আমি ৰেগুলাৰ খাই ল'ব লাগিব। খোৱাৰ পিছত আমি আসন, মোৰ সময় হৈছে 10 মিনিট সময়, মই 10 মিনিট সময় অলপ সঞ্চালন ক্ৰিয়া কৰিলোঁ, মোৰ সময় হৈছে মই সঞ্চালন ক্ৰিয়া কৰাৰ পিছত 2টা আসন কৰিব পাৰিলোঁ, মোৰ সময় নাই আজি দেখেই সঞ্চালন ক্ৰিয়া আৰু 2টা আসনতেই মই সীমাবদ্ধ ৰাখিলোঁ, মোৰ হাতত সময় আছে এতিয়া মই প্ৰথমতে পানী খালোঁ, কিছু শাৰীৰিক সঞ্চালন ক্ৰিয়া কৰিলোঁ, 2-3টামান আসন কৰিলোঁ, লগতে প্ৰাণায়াম। তা আসন প্ৰাণায়াম 2টা যে এটা এটোৰ লগত যিটো ওতঃপ্ৰোতভাৱে জড়িত, গতিকে এনেধৰণে যদি আমি নিয়মিত অভ্যাস কৰি থাকিব পাৰোঁ তেতিয়াহ'লে আমি সুস্থ জীৱন যাপন কৰিব পাৰোঁ, ইয়াৰ বিকল্প নাই।
1: হয়, আৰু এই আসনৰ ক্ষেত্ৰত আমাৰ ধৰক এতিয়া উচ্চ ৰক্তচাপ থাকে, নিম্ন ৰক্তচাপ থাকে, এইসকলৰ কাৰণে আসন কেনেকুৱা?
0: আমি ক'লোৱেই যে বয়স আৰু ব্যক্তিৰ ক্ষমতা ওপৰত কিছু কিছু আসন নিৰ্বাচন কৰা হয়। যিসকলৰ নেকি উচ্চ ৰক্তচাপজনিত ৰোগত ভুগি আছে তেওঁলোকে বিশেষকৈ তলমূৰ কৰি আসনবিলাক কৰিব নালাগে। যে আমাৰ কিছুমান ফ্ৰণ্ট বেণ্ড আসন আছে, যেনে পদহস্তাসন আছে, সসংগাসন আছে, এনেধৰণৰ মানে অৰ্ধকুৰ্মাসন আছে বা পশ্চিম উত্থান আছে, যিখিনি নেকি মূৰটো তললৈ দিব লাগে, এনেধৰণৰ আসনৰ পৰা বিৰত থাকিব লাগে যিসকলৰ নেকি উচ্চ ৰক্তচাপ আছে।
1: হয়, আজি আমাৰ এই অনুষ্ঠানটি যিসকলে হয়তো বিছনাত শুনি আছে, তেওঁ ৰোগীয়া, তেওঁ হয়তো আজি আসন কৰিবলৈ মন গৈছে, তেওঁ হয়তো ভাবি আছে যে মই কি আসন আজি কৰিম, এনেকুৱাও হয় যে তেওঁ ওলাই যাব পৰা নাই, কাৰোবাৰ হয়তো দুৰ্ঘটনাগ্ৰস্ত হৈছে, এইসকলৰ কাৰণে আজি আপুনি কি আসন ক'ব বাৰু?
0: আমি যোগাসনৰ তাৰ পূৰ্ব প্ৰস্তুতি হিচাপে বহি বহি আমি বহু কেইটামান কিছু কৰিব পাৰোঁ, যিখিনি আমি সন্ধি ব্যায়াম বুলি কওঁ। যে মই বিছনাত বহি আছোঁ, মই উঠিব পৰা নাই, ভৰি দুখন মেলি আমি ভৰিৰ যিটো এংকেল জইণ্ট থাকে, আমি যিটো পাখিনী মুদ্ৰা বুলি কওঁ, এংকেল জইণ্টটো আমি বহি বহি মুভমেণ্টছ কৰিব লাগিব। সোঁ ভৰি আগত দিব পাৰোঁ, বাওঁ ভৰি পিছত দিব পাৰোঁ, এনেকৈ ভৰিৰ পতাটো আগা পিছা কৰি এটা আমি মুদ্ৰা কৰিব পাৰোঁ। আমাৰ আঁঠুৰ জইণ্টটো মুভমেণ্টছ কৰিবৰ কাৰণে যিটো নি জইণ্ট আছে, বহি বহি আমি আঁঠুটো এবাৰ ভাঁজ দিলোঁ, এবাৰ খুলিলোঁ, এবাৰ ভাঁজ দিলোঁ, এবাৰ খুলিলোঁ, সেইটো আমাৰ নি জইণ্ট মুভমেণ্টছটো হৈ যাব। যদি আমি বহি বহি হাতৰ যেতিয়া আঙুলি আছে, আঙুলিৰ কেইবাটাও জইণ্টছ আছে, সেই জইণ্টবিলাক মুভমেণ্টছ কৰিব হ'লে এবাৰ আমি হাতৰ মুঠিটো মাৰিলোঁ, এবাৰ হাতখন খুলি দিলোঁ, এবাৰ হাতৰ মুঠি মাৰিলোঁ, এবাৰ খুলিলোঁ, এইখিনি আমি বহি বহি কৰি থাকিব পাৰোঁ যিকোনো জেগাত, বিছনাত বহি, চকীত বহি, তেনেকৈ আমি কৰিব পাৰোঁ। আৰু বাৰ্ধক্যজনিত যিসকল থাকে বাৰ্ধক্য, তেওঁলোকে বিশেষকৈ চকীত বহি কৰিব পৰা ঢেৰ কিছু আসন বা ভংগীমা আছে, এইখিনি আমি চকীত বহি বহি কৰি থাকিব পাৰোঁ।
1: হয়, আজিৰ দিনটোত আমি এই ৰোগীয়াসকলৰ কাৰণে, যিসকলে হয়তো আজি দিনটোত আসন কৰিবলৈ যাব পৰা নাই, তেখেতসকলৰ কাৰণে আমি 2-3 আসনৰ কথা ক'লোঁ। আমি ভাবোঁ এই আসন কৰিলেও তেখেতৰ মনত অন্তত শান্তি পাব যে আমি যোগাসনত অংশগ্ৰহণ কৰিলোঁ। এতিয়া কথা হ'ল কি, তেওঁলোকৰ কাৰণে চাগে এই যে উশাহ নাকৰে এটা ফুটা বন্ধ কৰি, এইটো অকণ কওকচোন তেওঁলোকৰ কাৰণে।
0: আমি এনেকৈ কিছু শাৰীৰিক মুভমেণ্টছ কৰি, জইণ্ট মুভমেণ্টছ কৰি বা মুদ্ৰা কৰাৰ পিছত আমি বহি বহি, বিছনাতে বহি, চকীতে বহি আমি উশাহ নিশাহৰ কিছুমান ব্যায়াম আমি কৰিব পাৰোঁ অতি সহজে। আমি দীৰ্ঘশ্বাসন যিটো প্ৰাণায়াম আছে, আমি বহি বহি প্ৰথমতে দীঘলকৈ উশাহটো ল'লোঁ, দীঘলকৈ এৰিলোঁ, দীঘলকৈ ল'লোঁ, দীঘলকৈ এৰিলোঁ, সেইটো আমাৰ দীৰ্ঘশ্বাসন প্ৰাণায়াম।
1: এটা নাকৰ ফুটা বন্ধ কৰিব লাগিব,
0: নাই সেইখিনি দীৰ্ঘশ্বাসনটো 2 নাকেৰে ল'ব, 2 নাকেৰে এৰিব। তাৰোপৰি যিটো আমাৰ অতি প্ৰয়োজনীয় যিটো প্ৰাণায়াম সকলোৰে কাৰণে, সকলো বয়সৰ কাৰণে, আৰু বিশেষকৈ ৰক্তচাপ, ডায়েবেটিছ এনেধৰণৰ ৰোগত ভুগি থকা ব্যক্তিসকলৰ কাৰণে আমাৰ যিটো অনুলোম বিলোম প্ৰাণায়াম বুলি কোৱা হৈছে বা নাড়ী শুদ্ধি প্ৰাণায়াম বুলি কোৱা হৈছে, সেই যিটো প্ৰাণায়ামৰ দ্বাৰা আমি শৰীৰৰ নাড়ীবোৰক শুদ্ধ কৰি ৰাখিব পাৰোঁ। এইটো আমি অতি সহজে প্ৰথমতে আমি নিজৰ বুঢ়া আঙুলি দি সুনাকৰ বিন্ধাটো, সু নাক বা বাও নাক আমি দুইটাই এবাৰ চেক কৰি চাব লাগে, যিটো নাকৰ দি আমাৰ উশাহ নিশাহ শুদ্ধ একদম ক্লিয়াৰভাৱে বৈ গৈছে সেই নাকটো দি প্ৰথম আমি উশাহ লোৱাটো আৰম্ভ কৰিব লাগিব, তেনেকৈ চেক কৰি ল'ব লাগিব। কিন্তু তথাপি মই সকলোৰে সুবিধাৰ কাৰণে কৈছোঁ, প্ৰথমতে আমি সুনাকৰ বিন্ধাটো বুদ্ধ আঙুলিৰে বন্ধ কৰি ল'লোঁ, বাও নাকেৰে আমি উশাহটো যিমান দীঘলৈকে ল'ব পাৰোঁ ল'লোঁ। লোৱাৰ পিছত বাও নাকৰ বিন্ধা বন্ধ কৰি সেই উশাহখিনি আমি সুনাকেৰে এৰি দিম। সুনাকে উশাহ এৰা শেষ হোৱাৰ পিছত পুনৰ সুনাকেৰে আমি উশাহখিনি দীঘলকৈ লওঁ, পুনৰ সুনাকৰ বিন্ধা বন্ধ কৰি আমি বাও নাকেৰে এৰিম। এনেকৈ অল্টাৰনেট আমি যিটো নাকে ল'ম সেই নাক দি উশাহটো নেৰি তাৰ অপজিট নাকেৰে উশাহটো এৰিম, আকৌ এৰা নাকেৰে পুনৰ উশাহ ল'ব লাগিব। এনেকৈ আমি 3 মিনিট 2 মিনিট বহি বহি অভ্যাস কৰি থাকিলে আমাৰ শৰীৰৰ তেজ বিশুদ্ধ হ'ব, শৰীৰৰ অক্সিজেন ধাৰণ ক্ষমতাটো বৃদ্ধি হ'ব, আৰু আমি যে প্ৰেছাৰৰ কথা কৈ থাকোঁ, হাই প্ৰেছাৰ ল' প্ৰেছাৰ, সেই প্ৰেছাৰটো নিয়মীয়াকৈ ৰাখিব।
1: হয়, সকলো কাম আমাৰ অক্সিজেনৰ ওপৰত নিৰ্ভৰ কৰিব। যিমান শুদ্ধ অক্সিজেন যাব আমাৰ শৰীৰত থকা বিশুদ্ধ যি বেয়া বায়ু, এই বেয়া বায়ুখিনি সি
0: ওলাই যাব,
1: উলিয়াই দিব। গতিকে সেইকাৰণে এই আসনটোৰ
0: প্ৰাণায়ামৰ যথেষ্ট
1: গুৰুত্ব আছে। আমাৰ বহু ক্ষেত্ৰত দেখা যায় আমি যিমান সময় মোবাইলটোত দিওঁ সিমান সময় কিন্তু আমাৰ শৰীৰত নিদিওঁ। গতিকে আজিৰ দিনটোত যদি আমি প্ৰতিজ্ঞাবদ্ধ হওঁ সকলো লোক যে মোবাইলত যদি 10 মিনিট দিওঁ কাইলৈ পৰা অকণ অকণ কমাই আমাৰ যোগাসনত সময়টো বেছিকৈ দিওঁ, তেতিয়া আমাৰ হয়তো স্বাস্থ্যকেন্দ্ৰলৈ দৌৰি থকা,
0: হয় হয়,
1: সঘনে ঔষধ এটা কিনি আনি খোৱা, মূৰৰ কামোৰ, এইবিলাকৰ পৰা চাগে আমি দূৰতে থাকিব পাৰিম
0: হয়।
1: এতিয়া মই জানিব বিচাৰিছোঁ একে সময়তে নতুন এজন শিকাৰুৱে কিমান সময় যোগাসন কৰিব?
0: সময় আমি আধা ঘণ্টা 10 মিনিট, প্ৰথমতে আমি 10-15 মিনিটেই কৰিলোঁ,
1: সময়
0: 15 মিনিটেই কৰিলোঁ আমি সঞ্চালন ক্ৰিয়া কৰিলোঁ, সেইখিনি অভ্যাস হোৱাৰ পিছত আমি আধা ঘণ্টা, আৰু যিসকলে নেকি ধৰক খেলৰ লগত জড়িত আমি শৰীৰ সুস্থৰ কাৰণে আধা ঘণ্টাৰ পৰা 1 ঘণ্টাই আমাৰ যথেষ্ট হয়, কিন্তু যিসকল খেলুৱৈ তাৰমানে

0: যোগাসন খেলুৱৈ তেওঁলোকে অলপ টাফ প্ৰেক্টিছ কৰিব লগা হয় দিনটোত 3 ঘণ্টা 4 ঘণ্টা লাহে লাহে। কিন্তু ন শিকাৰুসকলে 15 মিনিটৰ পৰা আধা ঘণ্টা কৰিলে যথেষ্টখিনি তেওঁলোকে উপকাৰ পাব।
1: হয়, আৰু পুৱাৰ ভাগত কৰিব লাগিব,
0: পুৱাৰ ভাগত
1: আৰু খালী পেটত কৰিব লাগিব।
0: খালী পেটত কৈছোঁ যদিও, কিন্তু আমি একদম খালী এম্পটি ষ্টমাকত কৰিব নালাগে। আমি অন্তত কুহুমীয়া 2 গিলাচ পানী খাই ল'ব লাগিব। একেবাৰে খালী পেটত যোগাসন কৰিব নালাগে, কিন্তু একেবাৰে ভৰ্তি পেটতো যোগাসন কৰিব নালাগে। ৰাতিপুৱাৰ ভাগত আমি কৰিব উপযুক্ত সময় যিহেতু, সেই সময়ত আমি 2 গিলাচ পানী খাই আসনখিনি কৰিব লাগে।
1: আজিৰ দিনটোতে যদি আমি প্ৰতিজ্ঞাবদ্ধ হওঁ নতুন ন শিকাৰুসকলে, তেতিয়াহ'লে আমাৰ সমাজত যিবিলাক দেখা পোৱা যায় ৰোগীয়া লোকৰ সংখ্যা বৃদ্ধি, এইটো হ্ৰাস পাব। আৰু যিসকল এইখিনি অকণ কথাটো মই অকণ বেলেগ ধৰণে ক'ব খুজিছোঁ, আমাৰ সমাজত আজিকালি বহুতো ড্ৰাগছ আসক্ত দেখা পোৱা যায়, সুৰাপাৰী দেখা পোৱা যায়, সেইসকলে এই অভ্যাস যদি কৰে, যোগাসন কৰে, কেনেকুৱা সুফল পোৱাৰ সম্ভাৱনা থাকে?
0: মানে যোগৰ এটা কথা আছে, যোগে শৰীৰ, শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক 3টা বিকাশেই সাধন কৰে। ইয়াৰ যোগাসনৰ বিকল্প নাই 3টা দিশ একেলগে বিকাশ কৰাৰ। কিন্তু যিসকলে নেকি তেনেধৰণৰ বিষয়বিলাকৰ লাইনত গুচি গৈছে, তেওঁলোকে যদি নিয়মিত সেই যোগাসন, যিহেতু যোগাসন আৰু যোগত বিষয়টো হৈছে আধ্যাত্মিকতাৰ লগত জড়িত, তে আমাৰ আধ্যাত্মিক চেতনা যদি বিকাশ হয়, তেতিয়াহ'লে লাহে লাহে সেই যুৱ প্ৰজন্মই সেই দিশটোৰ পৰা আঁতৰি আহিব পাৰিব, মোৰ দৃঢ় বিশ্বাস।
1: নিজাকৈ অট'মেটিক, তাৰমানে
0: নিজাকৈ যিহেতু
1: নিজাকৈ সেই বস্তুটো শুদ্ধ দিশলৈ তেওঁলোক আহিব পাৰিব। আৰু যোগাসন কৰাৰ ক্ষেত্ৰত আপুনি এখন বিদ্যালয়ত শিক্ষকতা কৰে, ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে পাঠদান কৰে, এই যোগাসনটো বৰ্তমান বিদ্যালয়ত অন্তৰ্ভুক্ত হৈছে, এইটো লিখিত আকাৰতো থাকে আৰু তাক প্ৰেক্টিকেল কৰি দেখুৱাবলগীয়া হয়। আৰু যোগাসন কৰাৰ ক্ষেত্ৰত আমাৰ শৰীৰৰ কাপোৰ, বস্ত্ৰ কেনেকুৱা হোৱা উচিত?
0: মানে যোগাসন কৰিবৰ কাৰণে, আসনৰ কাৰণে উপযুক্ত পোচাক পৰিধান কৰিব লাগে। আমাৰ যেতিয়া নেকি আমি খেলুৱৈসকলৰ পোচাকটো বেলেগ ধৰণে থাকে, আৰু যিসকল আমি সাধাৰণ ব্যক্তিসকলে, আমি পাতল কাপোৰ পিন্ধিব লাগে, বেছি ডাঠ কাপোৰ পিন্ধিব নালাগে। তেনেধৰণৰ কাপোৰ, মানে কমফৰ্ট কাপোৰ পিন্ধিয়ে আমি যোগাসন কৰিব পাৰোঁ, বেছি ডাঠ কাপোৰ পিন্ধিব নালাগে।
1: অলপমান লুজ,
0: হয় হয়, লুজ,
1: ঢিলা কাপোৰ,
0: ঢিলা কাপোৰ, ঢিলা কাপোৰ
1: পিন্ধিব লাগে, আৰু পিন্ধিহে আমি যোগাসন
0: কৰিব লাগে।
1: আৰু মৌনতা যোগাসনৰ এটা অংশ হয়নে বাৰু?
0: হয়, মৌনতা এটা যোগাসনৰ মূল অংশ হয়। আমি ধ্যানলৈ, পৰৱৰ্তী সময়ত ধ্যানলৈ ৰূপান্তৰ কৰোঁ সেই মৌনতাৰ পৰা।
1: হয়, সেইকাৰণে আমাৰ গোঁসাই ঘৰ এটা থাকে, তাতে কিছু প্ৰাৰ্থনা কৰে,
0: হয়,
1: হাত জোৰ কৰি প্ৰণাম কৰে, ইও এক যোগাসনৰে অংশ। আৰু হাত চাপৰি কিমান যোগাসনৰ কাৰণে উপকাৰ হয়?
0: এইখিনি যে মই এইখিনিতে মই শ্ৰদ্ধাৰে ক'ব বিচাৰিছোঁ, আমাৰ গুৰুজনা, গুৰুজনাই যিখিনি পদ্ধতি দি গৈছে, আমাৰ
1: শংকৰদেৱে
0: যিখিনি পদ্ধতি দি গৈছে, সেইখিনি যোগৰ লগত যথেষ্ট সংযোগ থকা বিষয়, সেইখিনি যোগৰেই ৰূপান্তৰ। তে আমি যদি অলপ লক্ষ্য কৰোঁ, যিসকলে নেকি সত্ৰীয়া নৃত্যৰ লগত জড়িত, তেওঁলোকে নৃত্য অভ্যাস কৰাৰ আগমুহূৰ্তত যিখিনি অভ্যাস কৰোৱা হয়,
1: মাটি আখৰা,
0: মাটি আখৰাৰ যিখিনি ভংগীমা, সেইখিনি যোগাসনৰেই অংশ। আৰু আমাৰ হাত চাপৰি দিবলৈ শিকাইছে আমি গুৰুজন, যেতিয়া নাম কীৰ্তন কৰোঁ তেতিয়া আমাৰ নামঘৰত বহি আমি হাত চাপৰি বজাওঁ। সেই হাত চাপৰি বজালে আমাৰ যথেষ্ট ৰোগৰ আমি প্ৰতিকাৰ লাভ কৰিব পাৰোঁ, কিয়নো আমাৰ হাতৰ বিভিন্ন পইণ্টছবিলাক থাকে, সেই পইণ্টছবিলাকত শৰীৰৰ আভ্যন্তৰীণ কিছু অংগৰ
1: পইণ্টছবিলাক
0: সম্পৰ্ক থাকে। সেই চাপৰি বজালে তাতে এটা ভাইব্ৰেশ্যন হয়, আৰু আমি যিটো আজিকালি এটা পদ্ধতি আহিছে আকু প্ৰেছাৰ বুলি, আপোনালোকে গম পায়, আমাৰ সকলোৱে গম পায়, আকু প্ৰেছাৰ বুলি এটা চিকিৎসা পদ্ধতি আছে, সেই হাত চাপৰিটো আকু প্ৰেছাৰৰ কাম কৰি থাকে, যাৰ কাৰণে সেই হাত চাপৰি বজালে আমি নজনাকৈ বহু বেমাৰৰ পৰা আমি
1: হাত সাৰি থাকিব পাৰোঁ। আৰু এনে কিছুমান যোগাসনৰ নাম কওকচোন যি এইটো ৰোগৰ লগত এই যোগাসনটো সম্পৰ্ক আছে আজিৰ দিনটোতে আমি বাৰু মনত পেলাওঁ?
0: হয়, আমি সচৰাচৰ দেখি থকা আমাৰ কমন কিছুমান ৰোগ আছে, যে গেছৰ প্ৰব্লেম আছে, গেষ্ট্ৰাইটিছ আছে, কিছুমানৰ কঁকালৰ বিষ আছে। মই প্ৰথমতে কঁকালৰ বিষ থকা, কিয়নো বেছিভাগ মানুহৰ কঁকালৰ ভুগি থকা শুনা পাওঁ, কিয়নো বহু ব্যক্তি আছে অফিচত গোটেই দিনটো চকীত এটা ভংগীমাতে বহি থাকে, তাৰ ফলত কঁকালৰ বিষ হয়। বিভিন্ন কৰ্মক্ষেত্ৰত আমাৰ ঘৰুৱা মহিলাসকলৰো দেখা গৈছে যে শৰীৰৰ ওজন বৃদ্ধি হোৱাৰ কাৰণে এনেধৰণৰ ব্যক্তিসকলৰো কঁকালৰ বিষ হয়। কঁকালৰ বিষৰ কাৰণে আমি লক্ষ্য কৰিব লাগে যে আমাৰ কিছুমান বেক বেইন, পিছলৈ হালি যোৱা কিছুমান আসন আছে, যিটো আসনে সেই কঁকালৰ বিষবোৰ নাইকিয়া কৰিব পাৰে। তাৰে এটা উপযুক্ত আসন হৈছে ভুজংগাসন। ভুজংগাসন কঁকালৰ বিষৰ কাৰণে খুবেই উপকাৰী। অৰ্ধ খলভাসন, ভুজংগাসন মানে আমাৰ কঁকালৰ পৰা বুকুলৈকে গাটো হাফ যেতিয়া ফেন উঠে
1: পিছফালে
0: পিছফালে যেনেকৈ যায়গৈ তেনেকৈ আমি গাটো উঠাই দিব লাগে, সেইটো ভুজংগাসন। শলভাসন, আমি তলমূৰকৈ শুই হাত দুখন পিছফালে দি এটা এটা ভৰি আমি ওপৰলৈ 45 ডিগ্ৰী ওপৰত উঠালোঁ সোঁভৰি, তাৰপিছত নমালোঁ, আকৌ বাওঁ ভৰি উঠালোঁ নমালোঁ, এনেধৰণে শলভাসন কৰিব পাৰোঁ। বা উষ্ঠাসন, অৰ্ধ উষ্ঠাসন, এনেধৰণৰ আসনবিলাক কঁকালৰ বিষৰ কাৰণে বিশেষভাৱে উপকাৰী। মই আৰু এটা কথা কৈছিলোঁ যে গেষ্ট্ৰাইটিছ, গেষ্ট্ৰিকত যিসকল ভুগি থাকে, আমি কিবা এটা খাদ্য খালেই গেছ ফৰ্ম হয়, তেওঁলোকলৈ মোৰ অনুৰোধ থাকিব, আমি পানী, যদি আমি দিনটোত বিশুদ্ধ পানী 4-5 লিটাৰমান পানী খাব পাৰোঁ, ৰাতিপুৱা খালী পেটত পানী খাব পাৰোঁ, আমি তেনেধৰণৰ বেমাৰৰ পৰা আমি 60% আঁতৰি থাকিব পাৰোঁ। তাৰ কাৰণে কিছুমান আসন যেনে অৰ্ধ কুৰ্মাসন আছে, অৰ্ধ কুৰ্মাসন আমি, বজ্ৰাসন আছে, যোগ মুদ্ৰা, আৰু কিছুমান কপালভাতি প্ৰাণায়াম, এনেধৰণৰ কিছু সৰু সুৰা আৰু অতি সহজে সকলোৱে কৰিব পৰা কিছুমান আসন আৰু প্ৰাণায়ামৰ যোগেদি আমি সেই গেষ্ট্ৰাইটিছ ৰোগৰ পৰা আঁতৰি থাকিব পাৰোঁ।
1: হয়, আৰু আজিৰ দিনটোত আমি যোগাসনৰ কথা পাতিছোঁ।
0: হয়,
1: আজিৰ দিনটো বুলিয়ে নহয়, সদায় 21 জুন হওক,
0: সদায় 21 জুন হওক আমাৰ,
1: তেতিয়াহে আমাৰ এই যোগাসনে আমাৰ শৰীৰত ক্ৰিয়া কৰিব আৰু তেতিয়া আমি সুস্থ দেহৰ অধিকাৰী হ'ব পাৰিম। আৰু আৰু আজিৰ দিনটোত আৰু কি পৰামৰ্শ দিব? ধৰক এতিয়া এগৰাকী মহিলা, গৰ্ভৱতী, প্ৰসূতি, এইসকলৰ কাৰণে আসন কি হ'ব?
0: আমি ক'লোৱেই নহয়, যোগাসন সকলোৰে কাৰণে, গৰ্ভৱতী মহিলাসকলৰ কাৰণেও বিশেষ কিছুমান আসন আছে, যে আমি 3 মাহ হোৱাৰ আগত আমি কিছুমান আসন আছে, প্ৰাণায়াম আছে, এইখিনি যদি আমি নিয়মিত সেই মহিলাগৰাকীক কৰাব পাৰোঁ বা তেখেতেও আন্তৰিকতাৰে সেইখিনি অভ্যাস কৰে। আজিকালি দেখা গৈছে যে গৰ্ভ যেতিয়া নেকি হয় আৰু প্ৰসৱৰ ক্ষেত্ৰত দেখা গৈছে বেছিভাগেই চিজাৰিং কৰা হয় অধিক সংখ্যক, আৰু আমি সেই নিয়মিতভাৱে যদি কিছু যোগাভ্যাস কৰি থাকিব পাৰোঁ, আমি আমাৰ প্ৰকৃতিৰ নিয়মত যিটো প্ৰসৱ, সেই নিয়মমতে আমি প্ৰসৱ কৰাব পাৰি মহিলাসকলে। তাৰে যথেষ্ট উদাহৰণ আমাৰ হাতত আছে, আমাৰ হাতত যথেষ্ট মহিলা তেনেকৈ আহে, তেওঁলোকেও আমাক শলাগ লয় যে আমি এটা সুস্থ সন্তান জন্ম দিব পাৰিছোঁ।
1: হয়, গতিকে সকলো কাৰণে যোগৰ উপকাৰিতা
0: আছে,
1: আৰু সেইকাৰণে বিশ্বত এই যোগ দিৱসটো বিভিন্ন দেশে
0: আদৰি লৈছে।
1: হয়, আৰু যোগ দিৱসত আমি যোগাসন কৰিলে ইফালে আমাৰ খাদ্যৰ ওপৰতো আমি গুৰুত্ব আৰোপ কৰিব লাগিব, টোপনি ঠিকমতে যাব লাগিব, এই আনুষংগিক কথাখিনি কওকচোন।
0: আমি যিহেতু আমাৰ খাদ্যৰ লগত যথেষ্ট সম্পৰ্ক থাকে, আমি কেনেধৰণৰ খাদ্য খাম, যে খাদ্যৰ লগত যিহেতু যথেষ্ট সম্পৰ্ক থাকে, মই ক'ম যে যোগাসন অভ্যাসকাৰী আৰু যোগাসন অভ্যাস নকৰা ব্যক্তি সকলোৱে এনেধৰণৰ খাদ্য খাব লাগিব যিটো খাদ্য আমাৰ সহজে হজম হয়, সহজ পাচ্য খাদ্য,
1: প্ৰাকৃতিকভাৱে পোৱা
0: যিখিনি খাদ্য আছে, প্ৰকৃতিয়ে আমাৰ পৰম বন্ধু হয়। আমি যিটো ঋতুত আমাৰ শৰীৰৰ কাৰণে যেনেধৰণৰ খাদ্য প্ৰয়োজন, প্ৰকৃতিয়ে আমাৰ তেনেধৰণৰ খাদ্য দিছে, গতিকে আমি প্ৰকৃতিৰ লগত মিলি থাকিব লাগিব, প্ৰকৃতিয়ে দিয়া খাদ্যবিলাকেই আমি আহাৰ গ্ৰহণ কৰিব লাগিব, আৰু বিশেষকৈ সাত্বিক আহাৰবিলাক খালে আমাৰ খাদ্যৰ পৰা যিবিলাক বেমাৰ হোৱাৰ সম্ভাৱনা থাকে তেনেধৰণৰ বেমাৰৰ পৰা আমি আঁতৰি থাকিম। মুঠতে

0: পাচলি যিবিলাক ফল মূল সেই খাদ্যবিলাক আমি গ্ৰহণ কৰিব লাগে।
1: হয়, আৰু বোলে মই আজি বহুত যোগাসন কৰিছোঁ, এতিয়া গৈ দোকানত ফাষ্টফুড খাই দিছোঁ, নহ'ব
0: নহ'ব।
1: আমি কেতিয়াবা অকণমান হয়তো খাইছে বেলেগ কথা, কিন্তু আমাৰ
0: অভ্যাসত পৰিণত হ'ব নালাগে,
1: অভ্যাসত পৰিণত হ'ব নালাগে। আৰু টোপনিটো বৰ গুৰুত্বপূৰ্ণ,
0: যথেষ্ট গুৰুত্বপূৰ্ণ। এজন সুস্থ মানুহৰ কাৰণে 5-6 ঘণ্টা টোপনি যাবই লাগিব।
1: হয়,
0: গতিকে তাত যদি কম হয় বা ব্যাঘাত হয় তেতিয়া আমি ৰোগীয়া হ'ম।
1: হয়, আৰু আজিৰ যুগত এনেকুৱা হৈছে আমাৰ আজিকালি সন্ধিয়া 8টা বজাৰ আহাৰটো গৈ ৰাতি 11টা বাজেগৈ।
0: হয় হয়,
1: সেইটো এটা
0: সেইটো প্ৰকৃতিৰ নিয়ম নহয়। প্ৰকৃতিৰ নিয়মত কয় যে আমি দুপৰীয়া 12টাৰ ভিতৰত আমি খাদ্য খাব লাগে, সন্ধিয়া 8 বজাৰ পৰা 9 বজাৰ ভিতৰতে আমি আহাৰ গ্ৰহণ কৰিব লাগে, তেতিয়া খাদ্যবিলাক আমাৰ সহজে হজম হ'ব, সহজ পাচ্য হ'ব।
1: হয়, এই যোগাসনৰ লগত খাদ্য, টোপনি, আহাৰ,
0: সকলো
1: চাল চলন সকলোখিনি কিন্তু আমাৰ সম্পৰ্ক আছে। আৰু এই বহু কথা চিন্তা কৰিয়ে গুৰুজনাই নিজৰ কৃষ্টি সংস্কৃতিত আসনখিনি সোমোৱাই
0: দিছে, খাদ্য সোমাইছে,
1: আসনখিনি তেওঁ তাতে সংযোগ কৰি থৈ তেতিয়াই কৌশলৰে
0: দিছে
1: মানুহক উন্নতিৰ কাৰণে তেখেতে চিন্তা কৰিছিল। আৰু পৰৱৰ্তী সময়ত আমাৰ যিসকল ঋষিমুনি আছে তেখেতসকলে এই যোগাসন যে বেমাৰৰ এটা নিৰাময়ৰ উপায় এই কথাখিনি যোগ দিৱসলে লৈ আহিছে, যাতে মানুহৰ মাজত সজাগ কৰিব পৰা যায়, সচেতন কৰিব পৰা যায়। আমি কথা বতৰা সামৰিব লাগিব। আজি যিহেতু বিশ্ব যোগ দিৱস, আপুনি আমাৰ শ্ৰোতাসকলক আজিৰ দিনটোত নিজাকৈ কি ক'ব?
0: মই সকলোকে অনুৰোধ জনাম, শ্ৰোতাবন্ধুসকলক, যে আমি আনৰ কাৰণে ভাবি থাকোঁ বহু সময়, গোটেই দিনটো আনৰ কাৰণে ভাবোঁ, নিজৰ কাৰণে আধা ঘণ্টা সময় ভাবিব, নিজৰ শৰীৰটোৰ কাৰণে আধা ঘণ্টা ভাবিব। আপুনি শাৰীৰিকভাৱে মানসিকভাৱে সুস্থ হৈ থাকিলেহে আনক আপুনি সহায় কৰিব পাৰিব। গতিকে সকলোৰ প্ৰতি মোৰ অনুৰোধ থাকিব, আমি নিয়মিত যোগ কৰক আৰু নিৰোগী থাকক।
1: আজি বিশ্ব যোগ দিৱসত আমি ভালেমান কথা আলোচনা কৰিলোঁ, আপুনি খুব সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিলে। আমি ভাবোঁ যিসকলে যোগাসন কৰা নাছিলে আজিৰে পৰা তেখেতসকলে কৰিবলৈ আৰম্ভ কৰিব, আৰু যিসকলে আজি আমাৰ এই অনুষ্ঠান হয়তো হস্পিটেলত শুনি আছে, ঘৰত এটা আবদ্ধ ৰুমত শুনিছে, যিসকলে হয়তো বাহনখন চলাই যাওঁতে শুনিছে, তেখেতসকলে এই কথাৰ পৰা যাতে নিজৰ পৰিয়ালত কোৱাৰ উপৰিও নিজৰ ওচৰ চুবুৰীয়াকো এই কথাখিনি বিলাই দিব, আৰু যিসকলে য'ত যেনেকৈ আছে যিখিনি পাৰে তেনেকৈ আজিৰ দিনটোত আসন কৰক, আৰু এই আসন লাহে লাহে অভ্যাসত পৰিণত কৰক, যাতে আমি সকলোৱে সুস্থ থাকোঁ, নিৰোগী থাকোঁ। তেতিয়াহ'লে কথা বতৰা সামৰিছোঁ, আপুনি যথেষ্ট সময় দিলে, তাৰ কাৰণে আপোনাক বহুতো ধন্যবাদ জনাইছোঁ, আৰু কথা বতৰা সামৰিছোঁ। নমস্কাৰ।
0: নমস্কাৰ, সকলোকে নমস্কাৰ।
2: আজি যোগ দিৱস উপলক্ষে প্ৰস্তুত কৰা বিশ্ব যোগ দিৱস কথোপকথন অনুষ্ঠানটি শুনিলে। ইয়াত ভাগ ল'লে যোগ প্ৰশিক্ষক তথা বিচাৰক সঞ্জীৱ দাসে। তেখেতৰ সৈতে কথা পাতিলে কিৰণ চন্দ্ৰ নাথে।

আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।

এইখিনিতে শ্ৰোতাসকলক জনাই থওঁ, আজি বিয়লি 5:30 গঞা ৰাইজৰ চৰা অনুষ্ঠানত মৰিগাঁও জিলাৰ হাতী উঠা বৰিগাঁৱৰ প্ৰদীপ কুমাৰ বাংঠাই, মণিকুমাৰ বাংঠাই, মুনীন্দ্ৰ দেউৰী,

আজি আন্তর্জাতিক যোগ দিবস উপলক্ষে এটি কথোপকথন শুনিবলৈ পাব বিয়লি 6:30 আয়তি অনুষ্ঠানত। FM বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। আৰম্ভ কৰিছোঁ কেইটিমান গোৱালপৰীয়া লোকগীত।

শ্ৰোতাই ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ কামৰূপী লোকগীতটি শুনিলে। এইখিনিতে জনাই থওঁ, কাইলৈ 22 জুন সোমবাৰে কৃষি আলোচনা অনুষ্ঠানত পুৱা 6:30 বিগত সময়ছোৱাত নগাঁও জিলা কৃষি বিভাগে সফলতাৰে ৰূপায়ণ কৰা চৰকাৰী আঁচনিসমূহৰ বিষয়ে অৱগত কৰিব নগাঁও জিলাৰ জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱাই। অনুষ্ঠানটি শুনিবলৈ নাপাহৰিব। শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ এইবাৰৰ শিল্পী স্নেহলতা দাস।

স্নেহলতা দাসৰ কণ্ঠৰ লোকগীতটি শুনিলে। এইখিনিতে জনাই থওঁ আজি আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে এটি কথোপকথন শুনিবলৈ পাব বিয়লি 6:10 আয়তী অনুষ্ঠানত। অনুষ্ঠানত এইবাৰ শুনক ডলি দাসৰ কণ্ঠৰ এটি লোকগীত।

ডলি দাসৰ কণ্ঠৰ লোকগীতটি শুনিলে। এইখিনিতে জনাই থওঁ, 23 জুন মঙলবাৰে সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত শুনিবলৈ পাব জৈৱিক কৃষিত পোষক মৌলৰ ব্যৱস্থাপনা। এই সম্পৰ্কে এটি আলোচনা। আলোচনাটিত ভাগ লৈছে কৃষি বিজ্ঞান কেন্দ্ৰৰ মৰিগাঁৱৰ বিষয়বস্তু বিশেষজ্ঞ ভূমি বিভাগৰ সৌৰভ বৰুৱাই, আৰু লগতে শুনিবলৈ পাব মৰিগাঁও জিলাৰ নতুৱা গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক তিলকনাথৰ সৈতে হোৱা কথা বতৰা। FM বেণ্ডৰ 102.7 MHz শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইবাৰ আগবঢ়াইছোঁ প্ৰতিমা পাণ্ডে বৰুৱাৰ কণ্ঠৰ এটি লোকগীত।

0: ये विविध भारती है। थोड़ी ही देर में आप सुनेंगे समाचार।
1: नमस्कार, आकाशवाणी समाचार के साथ मैं जागृति शर्मा। प्रधानमंत्री नरेंद्र मोदी ने आज कोलकाता में स्वदेश में निर्मित नौसेना के तीन पोत आईएनएस दुनागिरी, संशोधक और अग्रय को राष्ट्र को समर्पित किया। इस अवसर पर उन्होंने कहा कि भारत जहाज निर्माण क्षेत्र में नई सोच के साथ आगे बढ़ रहा है। प्रधानमंत्री ने कहा कि जहाज निर्माण और मरम्मत को राष्ट्रीय मिशन के रूप में विकसित किया जा रहा है। उन्होंने कहा कि समुद्री क्षेत्र आने वाले समय में लाखों रोजगार सृजित कर सकता है। श्री मोदी ने कहा कि रक्षा उत्पादन और निर्यात में लगातार वृद्धि हो रही है। नौसेना के अनुसार इन पोतों में 75% से अधिक स्वदेशी सामग्री का उपयोग किया गया है।
2: ये तीनों पोत भारत के तीन महत्वपूर्ण संकल्पों के भी प्रतीक हैं। इनका निर्माण भारत में हुआ है, इनकी डिजाइन भारत में तैयार हुई है, इनके निर्माण में भारतीय उद्योगों की प्रतिभा लगी है और यही नए भारत की सबसे बड़ी ताकत है।
1: रक्षा मंत्री राजनाथ सिंह ने सोशल मीडिया पोस्ट में कहा कि ये तीनों पोत देश के राष्ट्रीय हितों की रक्षा और हिंद महासागर क्षेत्र में समुद्री सुरक्षा सुनिश्चित करने के लिए पूरी तरह तैयार हैं। 12वां अंतर्राष्ट्रीय योग दिवस आज देश और विदेश में मनाया जा रहा है। इस वर्ष का विषय है स्वस्थ आयु के लिए योग। मुख्य आयोजन आज पश्चिम बंगाल की राजधानी कोलकाता में रेड रोड पर हुआ। प्रधानमंत्री नरेंद्र मोदी ने कार्यक्रम में योगाभ्यास का नेतृत्व किया। इस अवसर पर प्रधानमंत्री ने कहा कि योग पूरे विश्व को साथ जोड़ने का महत्वपूर्ण माध्यम है। श्री मोदी ने योग को शारीरिक और मानसिक शांति प्राप्त करने का उत्कृष्ट साधन बताया।
2: योग हमें जीवन को बैलेंस वे में जीने की कला सिखाता है। योग हमें डू और डोंट सिखाता है और जब हम हमारे शरीर को सही ढंग से चलाना सीख लेते हैं तो स्वास्थ्य हमारा स्वभाव बन जाता है। साथियों, योग केवल हमारे शारीरिक स्वास्थ्य पर ही फोकस नहीं करता, योग मानसिक स्वास्थ्य से शारीरिक स्वास्थ्य का मार्ग दिखाता है।
1: राष्ट्रपति द्रौपदी मुर्मू ने मध्य प्रदेश के जबलपुर में अंतर्राष्ट्रीय योग दिवस समारोह में योग किया। इस अवसर पर राज्यपाल मंगूभाई पटेल और मुख्यमंत्री डॉ. मोहन यादव भी उपस्थित रहे। राष्ट्रीय राजधानी क्षेत्र में विभिन्न योग कार्यक्रमों का आयोजन किया गया। स्वास्थ्य मंत्री जगत प्रकाश नड्डा, विदेश मंत्री एस जयशंकर, खेल मंत्री मनसुख मांडविया और शिक्षा मंत्री धर्मेंद्र प्रधान सहित कई गणमान्य व्यक्तियों ने योग सत्र में भाग लिया। दिल्ली की मुख्यमंत्री रेखा गुप्ता ने भी योग कार्यक्रम में हिस्सा लिया। आंध्र प्रदेश के मुख्यमंत्री एन चंद्रबाबू नायडू ने विजयवाड़ा योग समारोह में राज्य भर के स्वर्ण ग्राम और स्वर्ण वार्ड कार्यालय में स्थायी योग केंद्र स्थापित करने की घोषणा की है। समारोह का नेतृत्व योग गुरु बाबा रामदेव ने किया। राष्ट्रीय परीक्षा एजेंसी एनटीए ने आज राष्ट्रीय पात्रता सह प्रवेश परीक्षा नीट यूजी पुनर्परीक्षा के लिए दिशा निर्देश जारी किए हैं। देश और विदेश के विभिन्न शहरों में 22,79,000 से अधिक अभ्यर्थी परीक्षा में शामिल होंगे। परीक्षा केंद्रों में प्रवेश सुबह 11 बजे से शुरू हो गया है और ये दोपहर 1:30 बजे तक चलेगा। शिक्षा मंत्री धर्मेंद्र प्रधान ने कहा कि परीक्षा के लिए सभी आवश्यक व्यवस्थाएं की गई हैं और अभ्यर्थी बिना किसी भय के परीक्षा दें।
3: नीट आज पुनः परीक्षा होने जा रहा है। मेरा पूरा भरोसा है एनटीए के ऊपर, भारत की सभी राज्य सरकारों के ऊपर, जिला प्रशासन के ऊपर, भारत की शिक्षा जगत के ऊपर, विशेष करके भारत की विद्यार्थियों के ऊपर। आज लगभग 22 लाख विद्यार्थी नीट में बैठने वाले हैं। निर्भय होकर बैठे, चिंता मुक्त होकर बैठे, आप निश्चित रूप में अच्छा करोगे। विद्यार्थियों को मेरा ये अनेक अनेक शुभेच्छा है।
1: अमरीका के उपराष्ट्रपति जेडी वेंस स्विट्जरलैंड पहुंच गए हैं, जहां अमरीका और ईरान के बीच वार्ता होने की संभावना है। वहीं ईरान के प्रतिनिधिमंडल ने कहा है कि लेबनान में जारी संघर्ष का समाधान किए बिना वार्ता का आगे बढ़ना मुश्किल होगा। श्रीलंका के दाम्बुला में त्रिकोणीय क्रिकेट श्रृंखला के फाइनल में आज भारत ए का मुकाबला श्रीलंका ए से जारी है। ताजा समाचार मिलने तक भारत ए ने 27 ओवर में 2 विकेट पर 215 रन बना लिए हैं। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
4: एआ आकाशवाणी गुवाहाटी। দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দেশ বিদেশত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন, নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীট ইউজি, শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত টিউনিছিয়াৰ বিৰুদ্ধে জাপানৰ 4-0 গ'লত জয়লাভ। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে যোগাভ্যাসৰ বাবে বছৰৰ আটাইতকৈ দীঘল দিন 21 জুনৰ দিনটো সৰ্ববৃহৎ সামূহিক উদযাপনৰ দিৱস হৈ পৰিছে। তেওঁ কয় যে যোগ অকল শাৰীৰিক ব্যায়ামেই নহয়, বৰঞ্চ মানৱীয় উদ্যমৰো অভিব্যক্তি। তেওঁ কয় যে 40 বছৰ বয়সত 20 বছৰৰ দৰে নমনীয় আৰু 50 বছৰত 30 বছৰ বয়সতকৈও অধিক প্ৰাণৱন্ত হৈ থকাটো আমাৰ লক্ষ্য হোৱা উচিত। যোগাভ্যাসে সন্তুলিতভাৱে জীৱন ধাৰণত আৰু মানসিক স্বাস্থ্যৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ পথ অন্বেষণত সহায় কৰে বুলি তেওঁ মত প্ৰকাশ কৰে। অসমতো যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানৰ বিষয়ে আকাশবাণীৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতাই এইদৰে কয়।
5: আধ্যাত্মিক, মানসিক আৰু শাৰীৰিক সুস্থতাৰ বাৰ্তাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উলহ মালহেৰে পালন কৰা হয়। আজি পুৱা ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ সতী ৰাধিকা উদ্যানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। যোগ প্ৰশিক্ষকৰ নীতি নিৰ্দেশনাৰ আধাৰত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমন, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোগৰ বিভিন্ন আসনসমূহ কৰা পৰিলক্ষিত হয়। এই কাৰ্যসূচীত অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল, পৰ্যটন মন্ত্ৰী অজন্তা নেওগেও অংশগ্ৰহণ কৰে। সোণাপুৰৰ কমাৰকুচিত থকা লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই কাৰ্যসূচীত অসম চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনতো যোগ দিৱস পালন কৰা হয়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে কাৰ্যকৰ্তাসকলে যোগ দিৱসত উপস্থিত থাকি যোগাভ্যাস কৰে। এনেদৰে মহানগৰীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত আজি যোগ দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐকান্তিক প্ৰচেষ্টাত 2015 চনৰ পৰা প্ৰতি বছৰে 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি অহা হৈছে। এই বছৰৰ যোগ দিৱসৰ মূল বিষয়বস্তু হৈছে সুস্থ বাৰ্ধক্যৰ বাবে যোগ। এই মূল মন্ত্ৰৰে আজি প্ৰান্তে প্ৰান্তে উলহ মালহেৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।
4: সেয়া আছিল আকাশবাণীৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰা। গুৱাহাটী অনুষ্ঠানৰ সমান্তৰালকৈ ৰাজ্যৰ আন বিভিন্ন প্ৰান্তত 23,000ৰো অধিক গাঁৱৰ 37,383 স্থানত যোগাভ্যাসৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যই অংশগ্ৰহণ কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউজি 2026ৰ আজি পুনৰ অনুষ্ঠিত হ'ব। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত হ'বলগীয়া এই পৰীক্ষাত 22,79,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, CCTV আৰু বায়োমেট্ৰিক ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিল বা আখৰাৰ আয়োজন কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে সংস্থাটো পৰীক্ষা নিকা, স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজি চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত হ'ব। সুচাৰুৰূপে এই পৰীক্ষাৰ আয়োজন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘলে কালি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ নিয়ন্ত্ৰণ কক্ষত বিভাগীয় জ্যেষ্ঠ বিষয়া আৰু আৰক্ষী প্ৰশাসনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি প্ৰস্তুতিৰ বুজ লয়। তেওঁ পৰীক্ষাৰ স্বচ্ছতা, নিৰাপত্তা আৰু বিশ্বাসযোগ্যতা নিশ্চিত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিভাগক নিৰ্দেশ দিয়ে। ইফালে ৰাজ্যৰ আন জিলাসমূহতো প্ৰশাসনৰ চোকা নজৰত পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰহিলৈ পুৱা 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি সকলো পৰীক্ষাৰ্থীলৈ শুভকামনা জ্ঞাপন কৰে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24, আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলাক কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু সন্ন্যাসীৰ আগমন ঘটিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অম্বুবাচী মেলা চলি থকা কেইদিন নিয়মীয়াকৈ ফগিঙৰ লগতে প্ৰতিদিনে 3 বাৰকৈ কামাখ্যা ধামৰ চৌহদ চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 7 দিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নামনি অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে বিশেষকৈ কাইলৈৰ পৰা 24 জুনৰ ভিতৰত কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ আৰু হাইলাকান্দি জিলাৰ কেতবোৰ স্থানত বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি সকিয়নি দিছে। পৰৱৰ্তী 2-3 দিনত গুৱাহাটীত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও বিভাগে প্ৰকাশ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণে বৰষুণৰ সম্ভাৱনালৈ চাই গুৱাহাটীৰ জনসাধাৰণক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। নিয়মীয়া আৰু দূৰণিবতীয়া যাত্ৰীসমূহক বৰষুণৰ সম্ভাৱনালৈ চাই যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ কোৱা হৈছে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কোৰীৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মহৰম পালন সন্দৰ্ভত এখন সমন্বয় সভা অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ উপস্থিতিত অনুষ্ঠিত সভাখনত জিলাখনৰ মহৰম সমিতিৰ সদস্য আৰু সংশ্লিষ্ট সকলো বিভাগৰ প্ৰতিনিধিয়ে মহৰম শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে পালনৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে। সভাখনত আইন শৃংখলা, যান বাহন ব্যৱস্থাপনা, জনসাধাৰণৰ সুৰক্ষা, অনাময়, জৰুৰীকালীন সেৱা আৰু অন্যান্য অত্যাৱশ্যকীয় ব্যৱস্থাকে ধৰি বিভিন্ন দিশৰ বিশদ পৰ্যালোচনা কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তত্বাৱধানত 2018 চনত ডিফুৰ ৰংকিমিত স্থাপন হোৱা কাৰ্বি ভাষা আৰু সংস্কৃতি অধ্যয়ন কেন্দ্ৰৰ ৱেবছাইট কালি মুকলি কৰা হয়। কেন্দ্ৰটোৰ সঞ্চালক ডঃ লংচিং টেৰঙৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মথুৰাম লেখথে উপস্থিত থাকে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টোত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰী কষ্টক 2-1 গ'লত পৰাস্ত কৰি নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জাৰ্মানীৰ হৈ ডেনিজ উণ্ডাৱেই 2টা গ'ল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাওৰ মাজত কানচাছত অনুষ্ঠিত খেলখন গ'লশূন্যভাৱে অমীমাংসিত হৈ ৰয়। প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত জাপানে টিউনিছিয়াক 4-0 গ'লত পৰাস্ত কৰে। ইফালে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাষ্টনত অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত নেডাৰলেণ্ডছে ছুইডেনক অনায়াসে 5-1 গ'লত পৰাস্ত কৰে। কালি অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 গ'লত পৰাভূত কৰে। ইংলেণ্ডত চলি থকা ICC মহিলা T20 বিশ্বকাপৰ আজি মানচেষ্টাৰত হ'বলগীয়া খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 7 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে অপৰাজেয় ভাৰতীয় মহিলা দলে প্ৰথম 2খন খেলত জয়েৰে পইণ্টৰ তালিকাত 2য় স্থান লাভ কৰিছে। দেশ বিদেশত 2ৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন, নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীট UG, শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত টিউনিছিয়াৰ বিৰুদ্ধে জাপানৰ 4-0 গ'লত জয়লাভ। আমাৰ দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি ১:৪০ বজাত শুনিবলৈ পাব। নমস্কাৰ।

0: सुना है, कुछ हमने सवाल आपसे पूछे थे सोने की मीनाकारी के और कुंदन या और भी जेवरों के, तो खास अगर बात की जाए सोने की मीनाकारी और कुंदन के जड़ाऊ जेवरों की, तो बीकानेर बड़ा ही प्रसिद्ध है यहाँ का। और
1: বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউজি 2026 আজি কিছু সময় পাছতে আৰম্ভ হ'ব। দেশে বিদেশে আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মধ্যপ্ৰদেশৰ জব্বলপুৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ যোগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতবৰ্ষ জাহাজ নিৰ্মাণ খণ্ডত নতুন দৃষ্টিভংগীৰ দিশে অগ্ৰসৰ হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত জাপানে টিউনিছিয়াক 4-0 গলত পৰাস্ত কৰে। এতিয়া বিতং বাতৰি। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউজি 2026ৰ আজি কিছু সময় পাছতে আৰম্ভ হ'ব। এই পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীৰ সংখ্যা 22,79,000। পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, চিচিটিভি আৰু বায়'মেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিলৰ আয়োজন কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই এটা বিবৃতিযোগে সংস্থাটো পৰীক্ষা নিকা, স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱা বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহি সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ জব্বলপুৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। জব্বলপুৰ গেৰিছন গ্ৰাউণ্ডত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ যোগ দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ লগতে ৰাজ্যপাল মংগুভাই পেটেল আৰু মুখ্যমন্ত্ৰী মোহন যাদৱেও অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে যোগ হৈছে ভাৰতৰ মহান পৰম্পৰা। তেওঁ কয় যে যোগে মানুহৰ স্বাস্থ্যৱান আৰু নিয়ন্ত্ৰিত তথা অৰ্থপূৰ্ণ জীৱনৰ মানৱীয় পথ দেখুৱায়। যোগ হৈছে হাজাৰ বছৰ ধৰি ভাৰতৰ সাধু সন্ন্যাসীসকলে কৰি অহা শাৰীৰিক আৰু মানসিক অনুশীলনৰ ফচল। তেওঁ কয় যে ব্যক্তিৰ সৈতে সমাজ জীৱন আৰু সমাজৰ সৈতে প্ৰকৃতিৰ মাজত সংযোগ স্থাপনৰ বাবে যোগ হৈছে এটা শক্তিশালী মাধ্যম। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতৰ আহ্বানত 2014ৰ প্ৰথমবাৰলৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 21 জুনৰ দিনটো যোগ দিৱস হিচাপে ঘোষণা কৰে।
2: বৰ্ষ 2014 মে ভাৰত কি পহল পৰ সংযুক্ত ৰাষ্ট্ৰ মহাসভানে প্ৰতিবৰ্ষ 21 জুন কো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কে ৰূপ মে মনানে কি ঘোষণা কি হে। ইস পহল সে পিছলে 12 বৰ্ষ সে বিশ্ব কল্যাণ কে এক সশক্ত মাধ্যম কে ৰূপ মে যোগ পদ্ধতি কো পহচান অর ভি মজবুত হুই হে। ইসি মহিনে অহমদাবাদ মে আয়োজিত প্রথম ওয়ার্ল্ড যোগাসন স্পোর্টস চ্যাম্পিয়নশিপ ইসকা এক আচ্ছা উদাহরণ হে।
1: ৰাষ্ট্ৰপতিগৰাকীয়ে এইবাৰ যোগ দিৱসৰ মূল বিষয়বস্তু সুস্থ বাৰ্ধক্যৰ বাবে যোগ সন্দৰ্ভত আলোকপাত কৰি জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্যসন্মত, আত্মনিৰ্ভৰ আৰু মৰ্যাদাপূৰ্ণ জীৱনত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে যোগে মানসিক শান্তি আৰু আৱেগিক নিৰাপত্তা প্ৰদান কৰে। জীৱনশৈলীজনিত ৰোগ প্ৰতিহত কৰাত যোগে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে বুলিও শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। ভাৰত চৰকাৰে যোগ শিক্ষা, গৱেষণা, প্ৰশিক্ষণ আৰু জনসজাগতা সৃষ্টিৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে কাম কৰি অহাৰ কথাও তেওঁ প্ৰকাশ কৰে। যোগক দৈনন্দিন জীৱনৰ এক অংগ বুলি গ্ৰহণ কৰিবলৈ সকলো নাগৰিকৰ প্ৰতি ৰাষ্ট্ৰপতিগৰাকীয়ে আহ্বান জনায়। তেওঁ কয় যে ইয়াৰ জৰিয়তে স্বাস্থ্যৱান ব্যক্তি, স্বাস্থ্যৱান পৰিয়াল, সুস্থ সমাজ, সুস্থ দেশ তথা সুস্থ বিশ্ব গঢ়ি তুলিব পাৰি। অনুষ্ঠানৰ পাছতে তেওঁ ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ 36 সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই একেটা অনুষ্ঠানতে ৰাজ্যপাল শ্ৰীমতী পেটেলো উপস্থিত থাকে। কাইলৈ ৰাষ্ট্ৰপতিগৰাকী কোনো ৰাষ্ট্ৰীয় উদ্যানত চহৰীয়া জনজাতীয় সম্প্ৰদায়ৰ লোক, চিতাবাঘৰ তদাৰক কৰা কৰ্মী আৰু উদ্যানখনৰ কৰ্মচাৰীসকলক সাক্ষাৎ কৰিব। দেশে বিদেশে আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে যোগাভ্যাসৰ বাবে বছৰৰ আটাইতকৈ দীঘল দিন 21 জুনৰ দিনটো সৰ্ববৃহৎ সামূহিক উদযাপনৰ দিৱস হৈ পৰিছে। তেওঁ কয় যে যোগ অকল শাৰীৰিক ব্যায়ামেই নহয় বৰঞ্চ মানৱীয় উদ্যমৰো অভিব্যক্তি। তেওঁ কয় যে 40 বছৰ বয়সত 20 বছৰৰ দৰে নমনীয় আৰু 50 বছৰত 30 বছৰ বয়সতকৈও অধিক প্ৰাণৱন্ত হৈ থকাটো আমাৰ লক্ষ্য হোৱা উচিত। যোগাভ্যাসে সন্তুলিতভাৱে জীৱন ধাৰণত আৰু মানসিক স্বাস্থ্যৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ পথ অন্বেষণত সহায় কৰে বুলি তেওঁ মন্তব্য কৰে। সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস দেশৰ চহকী সাংস্কৃতিক ঐতিহ্য বিজড়িত মুঠ 100টা ঐতিহাসিক স্থানত অনুষ্ঠিত হয়। নতুন দিল্লীৰ লালকিল্লা, উত্তৰাখণ্ডৰ হৰিদ্বাৰ, উৰিষ্যাৰ কোণাৰ্ক, কৰ্ণাটকৰ হাম্পি, তামিলনাডুৰ মহাবালিপুৰম, মহাৰাষ্ট্ৰৰ মুম্বাই, বিহাৰৰ নালন্দা, গুজৰাটৰ আহমেদাবাদ, উত্তৰ প্ৰদেশৰ সাৰনাথ, তেলেংগানাৰ হায়দৰাবাদ, লাডাখৰ লেহ আৰু অসমৰ শিলচৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। আইন আৰু ন্যায় মন্ত্ৰালয়ৰ অধীনত বিধায়িনী বিভাগৰ তৰফৰ পৰা ইয়াৰ জ্যেষ্ঠ বিষয়া আৰু কৰ্মচাৰীসকলৰ অংশগ্ৰহণেৰে আজি নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই অনুষ্ঠানত বিধায়িনী আৰু আইন পৰিক্ৰমা বিভাগৰ সচিব ডঃ ৰাজীৱ মণিয়ে প্ৰাত্যহিক জীৱনত যোগৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতবৰ্ষ জাহাজ নিৰ্মাণ খণ্ডত নতুন দৃষ্টিভংগীৰ দিশে অগ্ৰসৰ হৈছে। থলুৱাভাৱে নিৰ্মিত আই এন এছ দুনাগিৰি, আই এন এছ অগ্ৰয় আৰু আই এন এছ সংশোধক নামৰ জাহাজকেইখন আজি কলকাতাত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় নৌসেনাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি তেওঁ এইদৰে কয়। সমুদ্ৰ পথৰ অভিযান শক্তিশালী কৰি তোলা, সামুদ্ৰিক জৰীপ আৰু ছাবমেৰিনৰ আক্ৰমণ প্ৰতিহত কৰাৰ লক্ষ্যৰে নৌসেনাৰ যুদ্ধ জাহাজৰ আৰ্হি প্ৰস্তুতকৰণ ব্যুৰোৱে আৰ্হি প্ৰস্তুত কৰা এই জাহাজকেইখন গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰি উলিয়াইছে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শেহতীয়া কেইটামান বছৰত কেন্দ্ৰীয় চৰকাৰে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত ভালেমান সংশোধনী ঘটাইছে। থলুৱাভাৱে নিৰ্মাণৰ সামৰ্থ বৃদ্ধি কৰাৰ বাবেও ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে শেহতীয়া সময়ছোৱাত জাহাজ নিৰ্মাণ, জাহাজৰ মেৰামতি তথা চোৱা চিতা, অভিযান আদি দিশৰ প্ৰতি বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে।
3: ये तीनों पोत भारत के तीन महत्वपूर्ण संकल्पों के भी प्रतीक हैं। इनका निर्माण भारत में हुआ है, इनकी डिजाइन भारत में तैयार हुई है, इनके निर्माण में भारतीय उद्योगों की प्रतिभा लगी है और यही नए भारत की सबसे बड़ी ताकत है।
1: এই নতুন যুদ্ধ জাহাজকেইখনৰ সেৱা মুকলি কৰাটোৱে ভাৰতবৰ্ষৰ ভৱিষ্যতৰ এটা নতুন দিশৰ সূচনা কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ সামুদ্ৰিক খণ্ডক উন্নত ভাৰতৰ কৰ্মসংস্থাপন সৃষ্টিৰ উৎস হিচাপে গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত আহিবলগীয়া সময়ত ভাৰতৰ সামুদ্ৰিক খণ্ডত কেইবালাখ নতুন সংস্থাপনৰ সৃষ্টি হ'ব। দেশত প্ৰতিৰক্ষা খণ্ডৰ নিৰ্মাণৰ মাত্ৰা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে প্ৰতিৰক্ষামূলক সঁজুলিৰ ৰপ্তানিৰ হাৰো অভূতপূৰ্বভাৱে বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে 2014 চনলৈ ভাৰতে প্ৰায় 700 কোটি টকা মূল্যৰ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছিল যদিও সম্প্ৰতি এই পৰিমাণ পূৰ্বতকৈ প্ৰায় 40 কোটি টকা বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে আই এন এছ দুনাগিৰি, আই এন এছ অগ্ৰয় আৰু আই এন এছ সংশোধক নামৰ জাহাজ তিনিখনক নৌসেনাৰ সৈতে চামিল কৰিবলগীয়া সময়খিনি ভাৰতৰ সমুদ্ৰ পথৰ সামৰ্থ্যৰ উন্নয়নৰ দিশত অতিশয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই জাহাজকেইখনক আত্মনিৰ্ভৰ ভাৰতৰ দিশে দেশৰ প্ৰতিৰক্ষা খণ্ডৰ শক্তিশালী নিৰ্মাণতন্ত্ৰৰ দৃষ্টান্ত বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে ভাৰতৰ ৰাষ্ট্ৰীয় স্বাৰ্থক সুৰক্ষিত কৰাৰ লগতে সামগ্ৰিকভাৱে ভাৰত মহাসাগৰৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবেও এই জাহাজকেইখন সততে প্ৰস্তুত হৈ থাকিব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টোত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰি কষ্টক 2-1 গ'লত পৰাস্ত কৰি নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জাৰ্মানীৰ হৈ ডেনিছ উডাম্ভেই 2টা বল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাওৰ মাজত কানসাছত অনুষ্ঠিত খেলখন গলশূন্যভাৱে অমীমাংসিত হৈ ৰয়। প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত জাপানে টিউনিছিয়াক 4-0 গলত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট UG 2026 আজি কিছু সময় পাছতে আৰম্ভ হ'ব। দেশে বিদেশে আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মধ্যপ্ৰদেশৰ জবলপুৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ যোগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত জাপানে টিউনিছিয়াক 4-0 গলত পৰাস্ত কৰিছে।

দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংহল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। একেদৰে ৰাজ্যৰ আন বিভিন্ন প্ৰান্ততো 23,000ৰো অধিক গাঁৱৰ 37,383টা স্থানত যোগাভ্যাসৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যাই অংশগ্ৰহণ কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ জি 2026ৰ আজি পুনৰ অনুষ্ঠিত হৈছে। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত অনুষ্ঠিত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা 22,79,000। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো মুঠ 87টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, চিচিটিভি আৰু বায়োমেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিল বা আখৰাৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক কমিটিও গঠন কৰা হৈছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 7 দিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নামনি অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে বিশেষকৈ কাইলৈৰ পৰা 24 জুনৰ ভিতৰত কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ আৰু হাইলাকান্দি জিলাৰ কেতবোৰ স্থানত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সকিয়নি দিছে। পৰৱৰ্তী 2-3 দিনত গুৱাহাটীত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগে প্ৰকাশ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণে বৰষুণৰ সম্ভাৱনালৈ চাই গুৱাহাটীৰ জনসাধাৰণক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। নিয়মীয়া আৰু দূৰণিবতীয়া যাত্ৰীসকলক বৰষুণৰ সম্ভাৱনালৈ চাই যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ কোৱা হৈছে। বিশ্ব মটৰচাইকেল দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ আন বিভিন্ন স্থানৰ লগতে ধেমাজিতো আজি সুকীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই দিৱস উপলক্ষে দ্য এম ই এন এম চি ক্লাবে ধেমাজিত পথ সজাগতা তথা দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে মটৰচাইকেল আৰোহীক বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰে। আয়োজক প্ৰতিষ্ঠানটোৰ উদ্যোগত তথা জিলা পৰিবহণ বিভাগ আৰু আৰক্ষীৰ যান বাহন শাখাৰ সহযোগত ধেমাজি সদৰত আয়োজন কৰা এই কাৰ্যসূচীত হেলমেট পৰিধান নকৰা মটৰচাইকেল চালক আৰু আৰোহীসকলক একোটা হেলমেট প্ৰদান কৰা হয়। আকাশবাণীৰ ধেমাজিৰ সংবাদদাতাই জানিবলৈ দিয়া মতে দ্য এম ই এন এম চি ক্লাবৰ বিষয়ববীয়াসকলে মটৰচাইকেল চালক আৰু আৰোহীসকলক হেলমেট পৰিধান কৰিবলৈ আহ্বান জনায়। তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ দলংঘাটত আজি ৰেলগাড়ীৰ খুন্দাত এগৰাকী ছাত্ৰীৰ মৃত্যুমুখত পৰে। 3গৰাকী ছাত্ৰী টিউচনৰ পৰা ঘৰমুৱা হোৱা পথত ৰেলৰ দলঙেৰে পাৰ হোৱা অৱস্থাত ৰেলগাড়ী এখনে মহতিয়াই নিয়াৰ ফলত গুৰেশ্বৰৰ গুৰমৌ গাঁৱৰ অনন্যা ডেকা নামৰ 9ম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে প্ৰাণ হেৰুৱায়। এই দুৰ্ঘটনাটোত অৱশ্যে আন দুগৰাকী ছাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে। এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ পাছত অঞ্চলটোত এখন পকী দলং নিৰ্মাণৰ দীৰ্ঘদিনীয়া দাবীৰ সমৰ্থনত বৃহৎ সংখ্যক লোক ৰাজপথলৈ ওলাই আহে বুলি আকাশবাণীৰ তামোলপুৰৰ সংবাদদাতাই জানিবলৈ দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

যুব বন্ধু, আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা প্ৰতিগৰাকী শ্ৰোতাকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

0: যোগ যোগাভ্যাস বা ধ্যান হ'ল আমাৰ শৰীৰ মন আৰু আত্মাক একত্ৰিত কৰা এক কলা। যোগ অনুশীলনৰ জৰিয়তে আমি এটা সুস্থ শৰীৰ আৰু এটা সুস্থ মন লাভ কৰিব পাৰোঁ। যোগ দিৱসৰ পালনৰ মূল উদ্দেশ্য জনসাধাৰণৰ মাজত যোগাভ্যাসৰ গুৰুত্ব আৰু উপকাৰিতা সম্পৰ্কে প্ৰচাৰ আৰু প্ৰসাৰ কৰা। যোগ দিৱস পোনপ্ৰথমে 2015 চনৰ 21 জুন তাৰিখে নতুন দিল্লীত উদযাপন কৰা হৈছিল। প্ৰাচীন ভাৰতত আৰম্ভ হোৱা যোগ এতিয়া গোটেই বিশ্বজুৰি বিয়পি গৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা বিদ্যালয় মহাবিদ্যালয় তথা বিভিন্ন ৰাজহুৱা অনুষ্ঠানত যোগ অনুশীলন কৰাৰ লগতে আলোচনা কৰা হয়। গতিকে আহক আমি সকলোৱে যোগ অনুশীলন কৰি বিভিন্ন বেমাৰ আজাৰৰ পৰা নিজৰ শৰীৰটোক বচাই ৰখাৰ লগতে মনৰ উদ্বিগ্নতা আঁতৰাই মনলৈ শান্তি কঢ়িয়াই আনো আৰু এটা সুন্দৰ জীৱনৰ অধিকাৰী হওঁ। এই বিষয়ত অধিক জানিবৰ বাবে আমি এগৰাকী যোগ প্ৰশিক্ষকৰ সৈতে কিছু কথা বতৰা পাতো আহকচোন। প্ৰথমে আপোনাৰ পৰিচয়টি দিব আৰু এই যোগৰ প্ৰশিক্ষক হিচাপে আপোনাৰ জীৱন যাত্ৰা কিদৰে আগুৱাই নিছে।
1: নমস্কাৰ, মোৰ নাম শ্ৰীমতী লিলি সন্দিকৈ। মই মহেন্দ্ৰপাৰা প্ৰাথমিক বিদ্যালয়ত 2009 চনৰ পৰা 2014 চনলৈকে প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিলোঁ। সেইখিনি সময়তে মই 2016লৈকে কৰিবলৈ পাওঁ কেলে মই ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলোঁ। আৰু 2014 চনত মই এটি প্ৰশিক্ষণ লৈছিলোঁ যোগৰ ওপৰত। গতিকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটিয়ে আমাক এছাতি স্বাস্থ্য সুলভ বা বলাই যায়। সেই সন্দৰ্ভত যোগ শব্দটোৰ উৎপত্তি সংস্কৃত যুজ ধাতুৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে কোনো দুটা বস্তুক যুক্ত কৰা বা একত্ৰিত কৰা। প্ৰাচীন ঋষিমুনিসকলৰ মতে জীৱ আত্মাৰ সৈতে পৰমাত্মাৰ মিলনেই হ'ল যোগ।
0: হয় বাইদেউ, আজিকালি যোগ বুলি ক'লেই বহুতে কেৱল কঠিন কঠিন কিছুমান আসন বা ব্যায়াম বুলি ভাবে, তেনে ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব?
1: মই এই ক্ষেত্ৰত একমত নহয়, কাৰণ কঠিন আসন কৰিলেই যে আমি যোগ কৰা হয় সেইটো মোৰ অনুভৱ নহয়। আৰু মোৰ অনুভৱ হয় যোগভ্যাসৰ জৰিয়তে প্ৰাণায়াম আৰু আসন কৰাৰ প্ৰয়োজন। আমাৰ প্ৰাণায়াম আছে আঠটা, ভস্ত্ৰিকা, কপালভাতি, বাহ্য প্ৰাণায়াম, উজ্জায়ী, অনুলম বিলোম, ভামুৰি, উদগীত আৰু প্ৰণৱ। এই প্ৰাণায়ামকেইটাৰ জৰিয়তে আমি নিজক সুস্থ কৰি ৰাখিবলৈ সুবিধা পাওঁ। তদুপৰি ঠিক সেইদৰে আসনৰ জৰিয়তে, অতি সূক্ষ্ম আসনৰ জৰিয়তে আমি নিজৰ স্বাস্থ্যটো অটুট ৰাখিব পাৰোঁ। গতিকে মই ভাবোঁ যোগৰ বলত নিজৰ স্বাস্থ্যটো সদায় অটুট ৰাখিব পাৰি। আৰু মই অনুভৱ হয় যে শতকৰা যিটো আমি আন এজনক শিকাওঁ, আন এজনৰ পৰাও মোৰ নিজৰ উপকৃত হয়। এনেকুৱা অভ্যাস জীৱনত মই পাই নাহিলোঁ। মোৰ অভিজ্ঞতাৰ পৰা ক'ব বিচাৰিছোঁ, আমি 10 জনক যোগ শিকাওঁ আৰু তেনেকুৱা 10 জনৰ পৰা উপকৃত পোৱাটোৱে মোৰ জীৱনৰ এতিয়া সমল হিচাপে মই লৈছোঁ।
0: সঁচাকৈ বৰ ধুনীয়া কথা এটি ক'লে বাইদেউ। মোৰ আন এটা প্ৰশ্ন, ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈকে সকলোৰে মানসিক চাপ হয়, এনজাইটিৰ সমস্যা থাকে, যোগে বাৰু এই মানসিক চাপ কমাব পাৰেনে?
1: নিশ্চয় পাৰে। মানসিক চাপ কেনেকৈ কমাব পাৰি জানানে? মানসিক চাপৰ পৰা আঁতৰৰ একমাত্ৰ উপায় যোগ অভ্যাস।
0: হয়,
1: প্ৰাণায়ামে অৰ্থাৎ যোগ অভ্যাসে শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা অত্যাধিক বাঢ়ি যায়। বংশানুক্ৰমত যেতিয়া আমাৰ ডায়েবেটিছ আৰু হৃদৰোগ ইত্যাদি ৰোগৰ পৰা হাত সাৰিব পৰা উপায় হৈছে আমাৰ প্ৰাণায়াম আৰু যোগ অভ্যাস। বংশানুক্ৰমে ডায়েবেটিছ আৰু হৃদয় ইত্যাদি ৰক্ষা পোৱাৰ যিটো উপায় আমি ক'লোঁ যে প্ৰাণায়ামৰ জৰিয়তে পাৰি, এইটো নিজৰ ব্যক্তিগত হিচাপে যেতিয়া অভ্যাস কৰিব তেতিয়া সেই মানুহজনে নিজৰ সুফলটো অনুভৱ কৰিব পাৰি।
0: হয় হয়, নিশ্চয়।
1: প্ৰাণায়ামে ফলত ৰোগ, মোহ, কাম, ক্ৰোধ আৰু অহংকাৰ আদি দুখ ক্ৰমাৎ কমি আহে। তদুপৰি প্ৰাণায়ামৰ অভ্যাস কৰি থকাসকলে মনত সদায় যোগাত্মক চিন্তা চৰ্চা আৰু উৎসাহেৰে ভৰি থাকে তেওঁলোকৰ হৃদয়।
0: হয় বাইদেউ, বাইদেউ আজিকালি বহুতো লোক আছে যিসকলে দিনটোত বিভিন্ন ব্যস্ততা, অফিচ থাকে, ঘৰৰ কাম থাকে, এইবোৰৰ পৰা আজৰি নাপায়। তেনে ব্যস্ত মানুহখিনিক আপুনি কেনেকুৱা ধৰণৰ পৰামৰ্শ দিব?
1: মই ভাবোঁ জীৱনত ব্যস্ততাৰ অন্ত নাই, কিন্তু নিজৰ স্বাস্থ্যটোহে সমল। গতিকে নিজৰ এই সম্পদ ৰাজিক জীয়াই ৰাখিবৰ কাৰণে নিজে সদায় ব্ৰহ্মপুৱাত উঠি অন্তত তেওঁ প্ৰাণায়াম আৰু আসনকেইটা যদি সূক্ষ্মভাৱে কৰে, সেইকেইটা 14 কিলোমিটাৰ খোজকঢ়াৰ সমান হৈ পৰে। গতিকে মই ভাবোঁ এই প্ৰাণায়াম আৰু যোগভ্যাসৰ বলত মানুহে নিজক সুস্থ কৰি ৰখাৰ উত্তম এটা উপায়।
0: হয় বাইদেউ, আচলতে ইচ্ছা থাকিলে উপায় নিজেই উলিয়াব পাৰি। ধৰক আমাৰ শ্ৰোতাই কাইলৈৰ পৰা নতুনকৈ যোগ আৰম্ভ কৰিব বিচাৰিছে, তেওঁলোকে কিহৰ পৰা নিজৰ যোগৰ সাধনা আৰম্ভ কৰিব অলপ যদি বুজাই দিয়ে আৰু

0: ৰাখি নিজৰ মনটো অকণমান ইচ্ছাৰ ওপৰত মনোনিৱেশ কৰি তেওঁলোকে যোগ আৰম্ভ কৰিব পাৰে বুলি মোৰ সদায় অনুভৱ হয়। কাৰণ নিজেও মই ইচ্ছাৰ অবিহনে পৃথিৱীত কোনো ব্যক্তিয়ে একো কৰিব নোৱাৰে। গতিকে তেওঁলোকে সদায় সময় অইন সময় দিয়াতকৈ পুৱা যেতিয়া উঠে সেই ব্ৰহ্ম পোৱাতে তেওঁলোকে প্ৰাণায়াম আৰু আসন আৰম্ভ কৰিব পৰা যায়। আৰু সেই সময়খিনি তেওঁলোকে নিজে বান্ধোনৰ ভিতৰত ৰাখি কৰিব পাৰিলে যোগ মানে যোগ চলাই যাব আৰু তেওঁলোকৰ নিজৰ সুস্থ স্বাস্থ্য এটা ঘূৰাই পাব।
1: হয় বাইদেউ, নিশ্চয়কৈ। বাইদেউ, এতিয়া এটা বৰ দৰকাৰী কথালৈ আহোঁ। আজিকালি মানুহৰ খোৱা বোৱাৰ অভ্যাসটো বহুত সলনি হৈছে। আমি য'ত যি পাওঁ তাকেই খাই দিওঁ। আৰু বাইদেউ, এজন যোগ কৰা ব্যক্তিৰ খাদ্যৰ তালিকাখন কেনেকুৱা হ'ব লাগে আৰু আপুনি এবাৰ এই বিষয়ত অৱগত কৰাই দিয়ক যে খাদ্যৰ লগত যোগৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে।
0: আহাৰবোৰ সদায় ঘৰুৱা আহাৰ খোৱা উচিত। যিখিনি আহাৰে আমাৰ শৰীৰত অপকাৰ নকৰে সদায় আমি তেনেকুৱা আহাৰ খোৱা উচিত। কেতিয়াও আমি ঘৰুৱা আহাৰৰ বাহিৰে আমি শীতযুক্ত আহাৰ খাব লাগে। যেনে পিয়াহত গৰমত থকা অথবা শৰীৰ জ্বলন হৈ থাকিলে আমি শীত গুণযুক্ত আহাৰ খাব লাগে। ঠিক সেইদৰে উষ্ণ গুণযুক্ত আহাৰ, বাত পিত কফ থকা ৰোগীয়ে কেতিয়াও উষ্ণ গুণযুক্ত আহাৰ খাব নালাগে। সেউজীয়া শাক পাচলিত আমি খোৱাটো বৰ প্ৰয়োজন বুলি ভাবোঁ। ধৰি লওক কচু, ঢেকীয়া, কলমৌ, কলডিল, এই এনে কল পচলা, এনেকুৱা আহাৰত সদায় আমি গুৰুত্ব দিয়া উচিত। তেলযুক্ত আহাৰবোৰ কেতিয়া খালে খহটা ছালযুক্ত কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰা মানুহে কেতিয়াও তেলযুক্ত আহাৰ খাব নালাগে। আঁহযুক্ত আহাৰ যেতিয়া যিসকল মানুহ শকত সেইবোৰ মানুহে কেতিয়াও আঁহযুক্তবোৰ খাব খোৱাটো আমাৰ বেছি প্ৰয়োজন। জুলীয়া আহাৰ ক্ষেত্ৰত শৰীৰত পানীৰ অভাৱত ভুগি থকা ৰোগীয়ে জুলীয়া আহাৰ গ্ৰহণ কৰা উচিত। ঠিক সেইদৰে আমি নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দি আহাৰ সদায় নিজেই খোৱা উচিত। শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত ৰোগীয়ে কেতিয়াও শুকান আহাৰ খোৱাটোহে তেওঁলোকৰ কাৰণে প্ৰয়োজনীয়। আকৌ দিনে এবাৰকৈ যেতিয়া আমি আহাৰ গ্ৰহণ কৰোঁ তেতিয়া সেই আহাৰে আমাৰ কি হয় শৰীৰত উপকাৰ কৰে। দিনে যিবোৰ আহাৰ দুবাৰকৈ খোৱা যিবোৰ মানুহ হয় তেতিয়া হজম শক্তি ভাল, সেইদৰে তেওঁ দুবাৰকৈ আহাৰ গ্ৰহণ কৰিব পাৰে। যিবোৰ আকৌ ৰোগীৰ হজম শক্তি দুৰ্বল সেইবোৰ ৰোগীয়ে কম পৰিমাণে আহাৰ গ্ৰহণ কৰা উচিত। প্ৰকৃততে আহাৰে আমাৰ শৰীৰটোক নিৰোগী কৰি ৰাখে যদিও ৰোগীয়াও কৰে। উপৰঞ্চি আহাৰে সদায় ৰোগীয়া কৰে। গতিকে সদায় কম পৰিমাণে আহাৰ খাব লাগে, আমাৰ চুবাই খাব লাগে বুলি কয়। ঠিক সেইদৰে আমি প্ৰতিটো সাজত আমি সেউজীয়া আহাৰ ৰাখিলে সুবিধা হয়। গতিকে তিয়ঁহ, গাজৰ আৰু চালাড যিবোৰ কৰি খাওঁ আমি, বিট, এনেবোৰ আহাৰ সদায় আমাৰ নিজৰ প্ৰতিসাজত খালেও বেয়া নহয়। গতিকে আমি আহাৰত এনেকৈ গুৰুত্ব দিলে নিজৰ স্বাস্থ্যটো সবল কৰি ৰাখিব পাৰিম।
1: হয় বাইদেউ। বাইদেউ, আজিকালি ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত পঢ়া শুনাৰ বহুত গধুৰ বোজা থাকে। বহুতৰে মনোযোগৰ অভাৱ বা অলপ পঢ়িয়ে ভাগৰ লাগি যোৱা সমস্যাই দেখা দিয়ে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ কিবা যোগ বা প্ৰাণায়াম আছে নেকি যিয়ে তেওঁলোকৰ মেধা শক্তি বা স্মৃতি শক্তিবোৰ বঢ়াব পাৰে?
0: নিশ্চয় থাকিব। ধ্যানে সকলোকে সূক্ষ্ম চিন্তা কৰিবলৈ সুবিধা দিয়ে। গতিকে সদায় পঢ়াত টেবুলত বহাৰ আগত অন্তত 5 মিনিট যদি আমি মৌন হৈ নিজৰ টেবুলখনলৈ কিতাপবোৰৰ ওপৰত লক্ষ্য ৰাখি ওম ধ্বনি দিওঁ তেতিয়া আমি নিজৰ স্থিতি এটা ছাত্ৰ ছাত্ৰীসকলে পোৱা যায়।
1: বাইদেউ, এই ওম ধ্বনিটো কৰাৰ কিবা নিয়ম আছে নেকি? আপুনি এবাৰ কৈ শুনাই দিব পাৰিব নেকি?
0: ওম ধ্বনি কৰাৰ নিয়ম বুলি ক'লে অ উ ম এই তিনিটা শব্দ আমি সংযত কৰোঁ। এনেকৈ অ এনেকৈ ছাত্ৰ ছাত্ৰীসকলে আৰু দীঘলীয়াকৈ টানিব পাৰে। তেনেকৈ 3-5 বাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ধ্যানটো দিব পাৰে তেওঁলোকৰ মানে 9 দিনৰ ভিতৰত একটা স্থিতি আহে বুলি কয়। গতিকে অভিভাৱকসকলে এই ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত।
1: হয় বাইদেউ। বাইদেউ, এইখিনিতে মোৰ মনলৈ অহা এটা সৰু প্ৰশ্ন। আজিকালি যুৱ প্ৰজন্মৰ মাজত বহুতে জিমলৈ যোৱা, গধুৰ ওজন দাঙি শৰীৰ চৰ্চা কৰে। জিম কৰা আৰু যোগ কৰাৰ মাজত কেনেধৰণৰ পাৰ্থক্য আছে আৰু এই জিম কৰা মানুহে বাৰু যোগাসন কৰিব পাৰেনে?
0: বৰ্তমান যুগত জিমটো চলিছে, ঠিক সেইদৰে যোগাও চলিছে। যোগ আৰু জিম দুয়োটাই একে বুলিয়ে

ভাবোঁ মই। কোন ক্ষেত্ৰত ভাবোঁ, যিসকল ল'ৰা ছোৱালী আগ্ৰহী যোগৰ প্ৰতি, যিসকল আগ্ৰহী আকৌ জিমৰ প্ৰতি, গতিকে দুয়োটা বস্তুকে ভাৰসাম্য ৰাখিব পৰাটো এটা কথা। গতিকে যোগ কৰিলে মই বেছি এটা অনুভৱ হয় যে ল'ৰা ছোৱালীৰ বৰ্তমান উগ্ৰ মনোভাৱটো কমে, জিমত জোৰ এটা পায়, জোৰ এটা পোৱাৰ ফলত অলপ অহংভাৱ এটা আহে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, এনেকৈ দুৰ্বল পালে আন এজনক জোৰত ক'ৰবাত মাৰি দিব পাৰে। ঠিক যোগে কিন্তু এইটো কেতিয়াও নকৰে, যোগে সদায় সুস্থ শৰীৰ এটা আনে আৰু মানসিক হিচাপেও সুস্থতাটো ৰাখে। মই সেইকাৰণে ভাবোঁ যদিও দুয়োটা একে বুলিয়ে মই কম, কম হ'লেও পৰিমাণ হিচাপে যোগক অকণমান প্ৰাধান্য মোৰ বেছি দিবলৈ মন যায়। প্ৰাণায়ামৰ উপকাৰিতাহে মই ক'বলৈ গৈছোঁ, মেদবহুলতা, ডায়েবেটিছ, কলেষ্ট্ৰল, কোষ্ঠকাঠিন্য, গেছ, অম্লপিত্ত, শ্বাসৰোগ, এলাৰ্জি, ৰক্তচাপ, কিডনী আদি ৰোগো প্ৰাণায়ামৰ জৰিয়তে নাশ কৰিব পৰা যায়। বংশানুক্ৰমে ডায়েবেটিছ আৰু হৃদৰোগ ইত্যাদিৰ পৰাও ৰক্ষা পোৱা যায়। চুলি সৰা, পকা মুখত বলি ৰেখা পৰা, চকুৰ বিকাৰ, স্মৃতি দুৰ্বলতা ইত্যাদিৰ পৰাও আমি মুক্তি লাভ কৰিব পাৰোঁ। মুখলৈ এক সুকীয়া আভা, ক্লান্তি আহে বুলি যোগৰ বলত কোৱা হয়। মন অত্যন্ত স্থিৰ, শান্ত আৰু প্ৰসন্ন তথা উৎসাহিত হৈ উঠে আৰু ডিপ্ৰেশ্যন আদি ৰোগৰ পৰাও ৰক্ষা পোৱা যায়। বহু ঘণ্টা ধৰি ধ্যান অভ্যাস কৰাৰ ফলত ক্ষমতা প্ৰাপ্ত হয়। লোভ, মোহ, কাম, ক্ৰোধ আৰু অহংকাৰ আদি দোষ নাইকিয়া হৈ যায়। শৰীৰগত সমস্ত বিকাৰ বীজাতীয় নষ্ট হয়। নকৰাত্মক বা ঋণাত্মক চিন্তাবোৰ দূৰ হয়। প্ৰাণায়াম অভ্যাস কৰি থকা সকলোৰে মন সদায় যোগাত্মক চিন্তা চৰ্চা আৰু উৎসাহেৰে ভৰি থাকে। গতিকে আমি যি আঠটা প্ৰাণায়াম কৈছিলোঁ মই, সেই আঠটা প্ৰাণায়ামৰ মাজেদি আমি সদায় নিজক সুস্থ কৰি মনৰ আনন্দত ৰাখিব পাৰোঁ। প্ৰত্যেকটো প্ৰশ্নই মোৰ বৰ ভাল লাগিল, যদিও মই ভালকৈ কি দিছোঁ অনুভৱ এটা নাই কৰিব পৰা। এটা কথা মই সদায় ক'ব বিচাৰিছোঁ যে যিহেতুকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটো আমাক 21 জুনৰ পৰা আমাক সমগ্ৰ পৃথিৱীতে মানে কৰিছে, গতিকে ইয়াৰ ফল নিশ্চয় অতি সুমধুৰ। প্ৰত্যেক ব্যক্তিয়ে আমি বেমাৰ আজাৰৰ পৰা হাত সাৰিবলৈ হ'লে ব্যায়াম, প্ৰাণায়াম, আসন কৰা উচিত। এনেবোৰ কৰাৰ ফলত আপোনালোকে অভ্যাস কৰক, নিজক পৰীক্ষা কৰক, নিজৰ মনটো স্থিৰ কৰক আৰু নিজক সদায় আমি চিকিৎসকৰ জৰিয়তে আমি যেনেকৈ প্ৰমাণ চাওঁ, ঠিক সেইদৰে যোগ অভ্যাসৰ বলত আপোনালোকে নিজক পৰীক্ষা কৰক। পৰীক্ষা কৰি আপোনালোকে নিজকে কেনেকৈ সুস্থ হৈছে সেইটো অনুভৱ কৰক। গতিকে এইখিনিতে মই আকৌ এটা ক'ব বিচাৰিছোঁ যে আমি যিখিনি প্ৰাণায়ামৰ কথা কৈছিলোঁ, যে প্ৰাণায়াম আমি আঠটা পাইছোঁ, সেই প্ৰাণায়ামকেইটা প্ৰথম কৈছিলোঁ ভস্তিকা, কপালভাতি, বাহ্য, উজ্জায়ী, অনুলোম বিলোম, ভামুৰি, উদগীত আৰু প্ৰণম। গতিকে ইয়াৰ এইটোহে ক'ব বিচাৰিছোঁ, আমি কপালভাতিৰ মাজেৰে পোৱা উপকাৰিতা আৰু ভস্তিকাৰ মাজেদি পোৱা উপকাৰিতা মই অকণমান আপোনালোকক ক'ব বিচাৰিছোঁ। আমাৰ পানী লগা, এলাৰ্জি, এইবোৰ হাঁফানি, এইবোৰ আমাৰ সাধাৰণতে প্ৰায় দেখা যায়। এইবোৰ ৰোগৰ পৰা হাত সাৰিবলৈ হ'লে আমি ভস্তিকা প্ৰাণায়ামটো কৰা উচিত। আৰু কপালভাতিটো ঠিক সেইদৰে মুখমণ্ডলৰ আভাসটো সৌন্দৰ্য বৃদ্ধি পায়। সমস্ত প্ৰকাৰ কফ, হাঁফানি আদি এই প্ৰাণায়ামৰ ফলত দূৰ হয়। হাওঁফাওঁ আৰু হৃদৰোগৰ যিটো আক্ৰান্ত হয় কপালভাতিৰ পৰা, সেইটো আমি দূৰ কৰিব পাৰোঁ। মেদবহুলতা, ডায়েবেটিছ, গেছ, কোষ্ঠকাঠিন্য, অম্লপিত্ত, কিডনী আদিৰ পৰাও আমি ৰক্ষা পাব পাৰোঁ। মনৰ স্থিৰতা বাঢ়ে, শান্ত প্ৰসন্ন থাকে। গতিকে গোটেইবোৰৰ কাৰণে আমি সদায় কি কৰিব পাৰোঁ, কপালভাতি কৰিলে, কপালভাতি আৰু অনুলোম বিলোম প্ৰাণায়ামৰ ৰজা বুলি কয়। সেইকাৰণে এই দুটা প্ৰাণায়ামক আপোনালোকে সদায় গুৰুত্ব দিব বুলি মই অনুভৱ কৰিছোঁ। আকৌ ঠিক সেইদৰে উজ্জায়ী আৰু বাহ্য প্ৰাণায়ামৰ উপকাৰিতাও মই ক'ব বিচাৰিছোঁ। ফিষ্ঠুলা, যোনিৰ ভ্ৰংশ, বহুমূত্ৰ, যৌন ৰোগৰ নিৰাময়ত সদায় আমি কি কৰিব লাগে, বাহ্য প্ৰাণায়ামটো কৰিব লাগে। বাহ্য প্ৰাণায়াম কৰাৰ ফলত আমি এইকেইটা বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰোঁ।

ঠিক সেইদৰে উজাইৰ পৰা আমি গোটেই বছৰটো যিবিলাকৰ কাহ হয়, পানী লগা থাকে, থাইৰয়ড, হৃদৰোগ, এজমা, সেইসকলে উজাই কৰিলে সুবিধা হয়। উজাইটোৰ ডিঙিৰ পৰা তললৈ উশাহটো এৰি দিব নালাগে, ডিঙিৰ পৰা উশাহটো লৈ তললৈ এৰি নিদিলে ঘৰখনৰ ফলত ইয়াৰ ডিঙিৰ কোনো ৰোগ হ'ব নোৱাৰে। ঠিক সেইদৰে এইটোৰ কাৰণে উশাহ বন্ধ কৰি

0: যিসকলৰ কফ থাকে, যিসকলৰ কাহ আহে, তেতিয়া জানিব এইটোৰ মানে ডিঙিত অলপমান জাম আছে। গতিকে জাম থকা সকলৰ কি সদায় কি হ'ব, কাহ আহিবই। মই এতিয়া মোৰ নিজৰে এটা এটা আপোনালোকৰ ওচৰত প্ৰমাণ এটা দেখুৱালোঁ। অনুলোম বিলোমটো মই কৈছিলোঁ প্ৰাণায়ামৰ ৰজা বুলি। অনুলোম বিলোমৰ ফলত, অনুলোম বিলোম সকলোৱে জানে যে সোঁহাতে বন্ধ কৰি বাওঁহাতে পেলাব লাগে, ঠিক সেইদৰে এবাৰ ইফালে দি এবাৰ সিফালে দি উশাহ ল'ব লাগে আৰু ধীৰে ধীৰে এৰিব লাগে। এইটো আমনিদায়ক কৰিবলৈ, কিন্তু উপকাৰটো অত্যন্ত উপকাৰিতা। গতিকে যিকোনো বেমাৰৰ পৰা সুস্থ শৰীৰ ৰাখিবলৈ হ'লে পৰি থকা ৰোগীও বোলে সুস্থ হোৱা আমি উদাহৰণ পাওঁ। গতিকে মই ভাবোঁ সকলোৱে এইটো আমি তিনিটা ভাগত ভাগ কৰিছে, উদগীত আৰু প্ৰণৱ। ধ্যানত থাকিব লাগে, ভামৰিটো সদায় ধ্যানত থাকি পেলাই ওম ধ্বনি কৰে। ওম ধ্বনি কৰাৰ পাছত যেতিয়া ধ্যানমগ্ন হৈ থাকে, তেতিয়া সৰ্ব শৰীৰে এক নিষ্ঠাৰে ভগৱানৰ উপাসনা কৰিব লাগে। আমি এই তিনিটাৰ পৰা পোৱা উপকাৰটো এইটোৱেই ক'ব বিচাৰিছোঁ মই, ভামৰি কৰিলে সদায় কি হয়, মূৰৰ যিসকলৰ মূৰৰ বিষ থাকে, সেই বিষটো ক্ৰমান্বয়ে হ্ৰাস পাই আহে। আৰু আমাক কৈ 9 দিনৰ পৰা 15 দিন, 15 দিনৰ পৰা এমাহৰ ভিতৰত যিজন ৰোগী তেওঁ নিজেও অনুভৱ কৰিব পাৰে। গতিকে আপোনালোকে ভামৰিটো অন্তত 15 মিনিটকৈ কৰা উচিত।
1: বাইদেউ, যিহেতু আমি অনুষ্ঠানৰ সামৰণি মাৰিব লাগিব, শেষত আপুনি আমাৰ এই যোগৰ আন্তঃৰাষ্ট্ৰীয় যোগৰ দিৱসৰ ওপৰত আপুনি আমাৰ শ্ৰোতাসকলক আপুনি কেনেকুৱা ধৰণৰ দিহা পৰামৰ্শ দি যাব বিচাৰিব এই অনুষ্ঠানটিৰ পৰা?
0: আমি যোগাভ্যাস কৰোঁতে সদায় 3 বাৰ ওম ধ্বনি কৰোঁ, তাৰ লগতে গায়ত্ৰী মন্ত্ৰ, মহামৃত্যুঞ্জয় মন্ত্ৰ, সংকল্প মন্ত্ৰ, প্ৰাৰ্থনা মন্ত্ৰ গাই লওঁ। এতিয়া মই 3 বাৰ ওম ধ্বনি কৰিছোঁ।

0: ধুনি কৰাৰ পাছত আমি তিনিটা মন্ত্ৰ গাওঁ সাধাৰণতে। সেইকেইটা হৈছে গায়ত্ৰী মন্ত্ৰ, মহামৃত্যুঞ্জয় মন্ত্ৰ, সংকল্প মন্ত্ৰ, প্ৰাৰ্থনা মন্ত্ৰ। গায়ত্ৰী মন্ত্ৰ: ঔম ভূৰ্ভুৱঃ তৎসবিতুৰ্বৰেণ্যম ভৰ্গোদেৱস্য ধীমহি ধিয়ো নঃ প্ৰচোদয়াৎ। ঔম ত্ৰম্বকম যজামহি সুগন্ধি পুষ্টিবৰ্ধনম উৰ্বাৰুকমিব বন্দনাৎ মৃত্যুৰ্মুখ্যমা অমৃতাৎ। ঔম সহনা ভৱতু সহনো ভুনক্তু সহ বীৰ্যং কৰৱাৱহি তেজস্বিনাৱধীতমস্তু মা বীৰ্যবিষাৱহি। ঔম অসতো মা সদ্গময় তমসো মা জ্যোতিগময় মৃত্যু মা অমৃতং গময়। ঔম শান্তি শান্তি শান্তি।
1: শ্ৰোতাই ইমান পৰে যোগ দিৱস উপলক্ষে হোৱা গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰটি শুনিলে। সময় সংকেতৰ প্ৰতি লক্ষ্য ৰাখি এটি গানেৰে আজিৰ অনুষ্ঠান সামৰিছোঁ। আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা মই জুনমণি দাসে বিদায় লৈছোঁ। নমস্কাৰ।

যুবতরঙ্গ অনুষ্ঠানটি শুনিলে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও, এতিয়া আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: बातचीत में समय है एक अंतराल का। मिलते हैं एक छोटे से अंतराल के बाद।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন, চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট UG পৰীক্ষা আজি পুনৰ সম্পন্ন, শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আইভৰি কষ্টক 2-1 গলত পৰাস্ত কৰি জাৰ্মানীৰ নক আউট পৰ্যায়ত স্থান দখল। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। দেশৰ আন

0: ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংহল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দৰং জিলাতো আজি যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ খাৰুপেটীয়া জৈন যুৱক পৰিষদৰ উদ্যোগত আৰু মঙলদৈ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ সহযোগত জৈন ভৱনত স্বেচ্ছামূলক ৰক্তদান শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই কাৰ্যসূচীত 35 জনতকৈ অধিক লোকে ৰক্তদান কৰে। শ্ৰীভূমি জিলাৰ কৰিমগঞ্জ আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেলত আজি জিলা প্ৰশাসন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, NHN আৰু আয়ুষ বিভাগৰ যৌথ উদ্যোগত যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। ৰাজ্য চৰকাৰৰ মন্ত্ৰী কৃষেন্দু পাল এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই কাৰ্যসূচীত জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী, আৰক্ষী অধীক্ষক লীনা দলেকে ধৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা স্থানীয় ৰাইজে সহযোগিতা আগবঢ়ায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত 23,000ৰো অধিক গাঁৱৰ 37,383টা স্থানত আজি যোগভ্যাসৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যই অংশগ্ৰহণ কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট UG পৰীক্ষা আজি পুনৰ সম্পন্ন হয়। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত অনুষ্ঠিত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা 22,79,000। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো মুঠ 87টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই JMR, CCTV আৰু বায়োমেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মকড্ৰিল বা আখৰাৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰিও সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক কমিটিও গঠন কৰা হৈছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাৰ চাফ চিকুণতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠনৰ এগৰাকী বিষয়ববীয়াই এইদৰে কয়।
1: আমি ভয়েস অফ এনভাইৰনমেণ্ট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা কামাখ্যা দেৱালয়ত 2016ৰ পৰা আমি এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছিলোঁ স্বচ্ছ আৰু প্ৰদূষণমুক্ত কামাখ্যা দেৱালয়টো মানে ক্ৰিয়েট কৰিবলৈ। সেইটো বাবে আমি প্লাষ্টিক আৰু বিশেষকৈ যিটো ছিংগল ইউজ প্লাষ্টিকটো মানে এভইড কৰি আমাৰ টেম্পলখন স্বচ্ছ আৰু প্ৰদূষণমুক্ত বনাবলৈ এটা ষ্টাৰ্ট কৰিছিলোঁ ইনিচিয়েটিভ। আমি প্ৰতি বছৰে আপোনাৰ ডিউৰিং কামাখ্যা আমাৰ অম্বুবাচী মেলাৰ টাইমত আমি ড্ৰাইভ কৰোঁ, ক্লিনলিনেছ ড্ৰাইভ, এৱাৰনেছ, ছিগনেচাৰ কেম্পেইন আৰু যিমান ভিজিটৰ্ছ আহে তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰা, দোকানীবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰা আৰু মন্দিৰ কৰ্তৃপক্ষ, আমাৰ এডমিনিষ্ট্ৰেশ্যন সবৰ লগতে আমি কাম ইমান বছৰ কৰিলোঁ। আমি এইবছৰো কৰিব বিচাৰোঁ, এইবছৰ আমাৰ 10 বছৰ মিটাছ কৰিলোঁ আৰু ইয়াতে ফুটফল বহুত বেছি হয়। আমি এইটো এটা মডেল হিচাপে লৈছোঁ আৰু যাতে এইটো যদি আমি ক্ৰিয়েট কৰিব আৰু চিমিলাৰলি আমি বশিষ্ঠ টেম্পল আৰু উমানন্দতো কৰি আছোঁ।
0: বৈজ্ঞানিক আৰু পৰিৱেশ বিষয়ক গৱেষণা তথা স্বেচ্ছাসেৱী সংস্থা ভইচ অন এনভাইৰনমেণ্ট এনভাইৰনমেণ্টে নিকা সেউজ অভিযান আৰু পৰিৱেশ অনুকূল ঐতিহ্যময় বিশেষ স্থান সম্পৰ্কীয় পদক্ষেপকে ধৰি বিভিন্ন ইতিবাচক কাম কাজ বাহাল ৰাখিছে। মহানগৰীৰ কামাখ্যা মন্দিৰ প্ৰাংগণত সংস্থাটোৰ নিকা তথা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনা মুক্ত কৰি পৰিৱেশ অনুকূল বাতাবৰণ গঢ়ি তোলাৰ উদ্দেশ্যে এটা বিশেষ অভিযান মুকলি কৰা হয়। এই সন্দৰ্ভত সংগঠনটোৱে কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ সৈতে বিগত 10 বছৰ ধৰি এখন বুজাবুজিৰ চুক্তিৰ জৰিয়তে কাম কৰি আহিছে। এই পদক্ষেপৰ জৰিয়তে মন্দিৰৰ দৰ্শনাৰ্থী, স্থানীয় বিক্ৰেতা, মন্দিৰৰ পূজাৰী, ভক্ত তথা সাধুসকলৰ মাজত নীলাচল পাহাৰৰ ঐশ্বৰ্যশালী জৈৱ বৈচিত্ৰ আৰু মন্দিৰ প্ৰাংগণত উপযুক্ত তথা সঠিক অনাময় ব্যৱস্থা বাহাল ৰাখি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীসমূহ এৰাই চলা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি লক্ষীপুৰ লোকসভা সমষ্টি পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকী লক্ষীপুৰৰ বিন্নাকান্দি মণ্ডল বিজেপি কাৰ্যকৰ্তাসকলে আয়োজন কৰা এটা সম্বৰ্ধনা অনুষ্ঠানতো উপস্থিত থাকে। সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে জনসাধাৰণে তেওঁৰ প্ৰতি দেখুওৱা আস্থা আৰু বিশ্বাসৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে লক্ষীপুৰৰ লগতে সমগ্ৰ ৰাজ্যৰ সৰ্বাত্মক উন্নয়নৰ বাবে সমাগত দিনত কাম কৰি যাবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ দলংঘাটত আজি ৰেলগাড়ীৰ খুন্দাত এগৰাকী ছাত্ৰী মৃত্যুমুখত পৰে। তিনিগৰাকী ছাত্ৰী টিউচনৰ পৰা ঘৰমুৱা হোৱা পথত ৰেলৰ দলঙেৰে পাৰ হোৱা অৱস্থাত ৰেলগাড়ী এখনে মহতিয়াই নিয়াৰ ফলত গুৰেশ্বৰৰ গুৰমৌ গাঁৱৰ অনন্যা ডেকা নামৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে প্ৰাণ হেৰুৱায়। এই দুৰ্ঘটনাটোত অৱশ্যে আন দুগৰাকী ছাত্ৰীৰ কথম্পি প্ৰাণ ৰক্ষা পৰে। এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ পাছত অঞ্চলটোত এখন পকী দলং নিৰ্মাণৰ দীৰ্ঘদিনীয়া দাবীৰ সমৰ্থনত বৃহৎ সংখ্যক লোক ৰাজপথলৈ ওলাই আহে বুলি আকাশবাণীৰ তামোলপুৰৰ সংবাদদাতাই জানিবলৈ দিছে। ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে সুখবৰ কঢ়িয়াই ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত নিযুক্ত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনে ৰাজ্যৰ মুখ্য সচিবক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। উল্লেখযোগ্য যে এই সিদ্ধান্তৰ ফলত ইউৰোপীয় সংঘৰ 27খন দেশৰ নাগৰিকে এতিয়াৰে পৰা অসম ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাহাল থকা চৰাইদেউ, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ অসমৰ পিছৰে পৰা ৰাজ্য চৰকাৰে বিদেশী দূতাবাসৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু জাপানেও অসম ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল। আনহাতে আমেৰিকা আৰু কানাডায়ো যাতে অনুৰূপ পদক্ষেপ গ্ৰহণ কৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰখা বুলি তেওঁ উল্লেখ কৰে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 7 দিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নামনি অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে বিশেষকৈ কাইলৈৰে পৰা 24 জুনৰ ভিতৰত কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ আৰু হাইলাকান্দি জিলাৰ কেতবোৰ স্থানত বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি সকিয়নি দিছে। পৰৱৰ্তী 2-3 দিনত গুৱাহাটীত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগে প্ৰকাশ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বৰষুণৰ সম্ভাৱনালৈ চাই গুৱাহাটীৰ জনসাধাৰণক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টোত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰী কোষ্টক 2-1 গ'লত পৰাস্ত কৰি নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জাৰ্মানীৰ হৈ ডেনিছ কুণ্ডাভে 2টা গ'ল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাওৰ মাজত কানচাছত অনুষ্ঠিত খেলখন গ'লশূন্যভাৱে অমীমাংসিত হৈ ৰয়। প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত জাপানে টিউনিছিয়াক 4-0 গ'লত পৰাস্ত কৰে। ইংলেণ্ডত চলি থকা ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি মানচেষ্টাৰত হ'বলগীয়া এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে অপৰাজেয় ভাৰতীয় মহিলা দলটো প্ৰথম 2খন খেলত জয়েৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট UG পৰীক্ষা আজি পুনৰ সম্পন্ন। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আইভৰী কোষ্টক 2-1 গ'লত পৰাস্ত কৰি জাৰ্মানীৰ নকআউট পৰ্যায়ত স্থান দখল। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো গঞা ৰাইজৰ চোৰা।
1: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছো গঞা ৰাইজৰ চোৰা। আগবঢ়াইছো আমাৰ গাঁও।
2: নমস্কাৰ শ্ৰোতাসকল, আৰম্ভ কৰিছোঁ আমাৰ গাঁও।
3: আজি আমি মৰিগাঁও জিলাৰ হাতী উঠা বৰিগাঁৱত উপস্থিত হৈছোঁ। এই অঞ্চলত আমি দেখা পাইছোঁ এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, কাষতে এটি পাহাৰ আছে, এক মনোমোহা পৰিৱেশ। মৰিগাঁও চহৰৰ মাজেদি মনহা পাৰ হৈ আহিলে এই অঞ্চলটি পোৱা যায়। ইয়াতে ভূপেন হাজৰিকা প্ৰেক্ষাগৃহও আমি দেখা পাইছোঁ। ইয়াতে কেইবাজনো বিশিষ্ট ব্যক্তি বহি আছে। আজি আমাৰ সৌভাগ্য যে আজি আমি তেখেতসকলৰ লগত কথা পাতিম, চিনাকি হ'ম। নিশ্চয় এটা আজি আমাৰ আকাশবাণীৰ কাৰণে আনন্দৰ দিন। আপোনাৰ নামটো?
4: মোৰ নাম প্ৰতীক কুমাৰ বাংঠাই।
5: মণিকুমাৰ বাংঠাই,
3: হয়। আজি কেইদিনমানৰ আগতে মণিকুমাৰ বাংঠায়ে আমাৰ আকাশবাণীৰ নগাঁও কেন্দ্ৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু তাতে তেখেতে নিজৰ মোবাইল নম্বৰটো সংযোগ কৰিছিল। আমি লগে লগে মণিকুমাৰ বাংঠাইলৈ কথা পাতিলোঁ। চিঠি পোৱাৰ এদিনৰ পিছতেই আমি কিন্তু তেখেতৰ বাসগৃহত আহি উপস্থিত হ'লোঁ আৰু আমাৰ আজি সৌভাগ্য তেখেতক আমি দেখা পালোঁ। তেখেতে গীতৰ অনুৰোধ কৰিছিল। হয়, মণিকুমাৰ বাংঠাই ৰেডিঅ' সদায় শুনে?
5: মই সদায় শুনো। মই আপোনাৰ অনুষ্ঠানবিলাক সকলোবোৰ শুনিম,
3: শুনি
5: ভাল লাগে।
3: হয় হয় হয়। আৰু এজন আছে,
6: মুনিন্দ দেউৰী। মোৰ নাম
3: মুনিন্দ দেউৰী।
7: নমস্কাৰ, মোৰ নাম খগেন বাংঠাই।
8: নমস্কাৰ, মোৰ নাম শ্ৰী মুকুন্দ ভূঞা।
9: নমস্কাৰ, মোৰ নাম শ্ৰী সুনীত তেৰণ। মই এজন সাধাৰণ খেতিয়ক হয়।
3: সকলোকে আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই যিজন সাংস্কৃতিক দিশৰ লগত জড়িত বুলি কৈছিল খগেন বাংঠাইক মই সুধিব খুজিছোঁ, যিহেতু এই অঞ্চলটি গাঁও প্ৰধান এটি অঞ্চলে, ইয়াত সাংস্কৃতিক দিশ বুলিবলৈ ক'লে কোনখিনি কথা ক'ব আপুনি?
7: একচুৱেলি হয়, আমাৰ যিবিলাক জনগোষ্ঠী, অসমৰ জনগোষ্ঠী, এইবিলাক আমি আপোনাৰ মঞ্চ দেখিছে, এই মঞ্চতে আমি সকলোবিলাক বিহু আহিলে, আমাৰ জাতীয় উৎসৱ বিহু। এই বিহুত যেতিয়া আমি ৰঙালী বিহু উৎসৱটো পাতোঁ, তেতিয়া আমি বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিবিলাক ইয়াতে প্ৰদৰ্শন কৰোঁ। তেনেকুৱা ক্ষেত্ৰত আমি যথেষ্টখিনি শিশুসকলকো আমি ইয়াত মঞ্চস্থ কৰাওঁ।
3: বড়ো গীত বেছিকৈ গায়?
7: বড়ো মানে বড়ো থাকে আৰু আমি আচলতে কাৰ্বি প্ৰধান এইখিনি হৈ আছোঁ।
3: কাৰ্বিৰ বড়ো সকলো একেলগে
7: বাস কৰি আছোঁ। আকৌ আমাৰ হেৰি ইয়াতে বড়ো, তিৱা, কাৰ্বি, লগতে আমাৰ কোচ সম্প্ৰদায়ৰ লোকসকলেও ইয়াত
3: যৌথভাৱে একেখন মঞ্চ,
7: একেখন মঞ্চতে আমি মঞ্চস্থ কৰাওঁ আৰু সকলোবিলাকে ইয়াত জড়িত হওঁ।
3: আৰু আজি আমি আহিলোঁ 19 তাৰিখে, কাইলৈ 20 জুন ৰাভা দিৱস। কি কৰিছে
7: ৰাভা দিৱসত? অৱশ্যে আমাৰ ইয়াতে কোনো অনুষ্ঠানটো কৰা হোৱা নাই, আশা ৰাখিম আমি কৰিবলৈ। আমি
3: অনুষ্ঠান বেছিকৈ পাতে
7: ইয়াতে সদ্যহতে আমাৰ ৰঙালী বিহুটো, জাতীয় বিহুটো মানে হেৰি কৰোঁ, আৰু লগতে সুধাকণ্ঠ দত্ত, ভূপেন হাজৰিকা, হিয়াৰামঠু আমাৰ অসমৰে, তেখেতৰ অনুষ্ঠানটো ইয়াতে জন্ম আৰু মৃত্যু দিৱস
3: পাতে।
7: হয় হয় হয়।
3: আৰু মই যদি আপোনাক কওঁ যে ইয়াতে গীত গোৱা শিল্পী বুলি ক'লে দুজনমান শিল্পীৰ নাম কওকচোন।
7: ইয়াৰেই
3: হয়
7: ইয়াতে সুমংগল ইন্তি আমাৰ ইয়াৰ পৰা মানে নৱশিল্পী হিচাপে মানে ওলাই আহিছে, আৰু লগতেই ৰাজামণি ৰংপি, তেখেতসকল
3: তেখেতসকলক ইয়াৰ মঞ্চৰ পৰাই আমি আগলৈ আগবঢ়াই দিব লাগিব।
7: নিশ্চয় নিশ্চয় নিশ্চয়।
3: মুকুন্দ ভূঞা, মুকুন্দ ভূঞা, এই অঞ্চলৰ যদি খেলা ধূলাৰ ক্ষেত্ৰত কি ক'ব আপুনি বাৰু?
8: হয়, খেলা ধূলাৰ ক্ষেত্ৰত আছে নিশ্চয়, ফুটবল খেলে যিখিনি ল'ৰা আছে, নতুনকৈ উঠি অহাৰ ল'ৰা, খেলৰ ক্ষেত্ৰত যথেষ্ট অলপ কমিছে যদিও আগতকৈ, তথাপিও কিন্তু ফুটবল খেলটোক জীয়াই ৰাখিছে, বা ভলীবল খেল, ক্ৰিকেট, তেনেকৈ কৰি যথেষ্টখিনি খেল, পৰম্পৰাগত খেলখিনি এতিয়াও উঠি অহা ল'ৰাখিনি ধৰি ৰাখিছে বাৰু। কাৰণ যদিও আমি চাওঁ যে খেলৰ প্ৰতি অলপ হ'লেও কমিছে, কাৰণ যান্ত্ৰিকতাৰ যুগত অলপ খেলৰ প্ৰতি অলপ ধাউতিটো কমিছে, তথাপিও কিন্তু ল'ৰাখিনি এতিয়াও ফুটবল খেলত বা ভলীবল খেল, ক্ৰিকেট খেলত তথাপিও ৰাপকেইটা আছে। বাকী পৰম্পৰা খেলখিনিতো আছে বাৰু, সেইখিনি খেলেই সৰু সৰু ল'ৰা ছোৱালীবিলাকে।
3: আৰু যিজন কৃষক আছিল,
9: সুনীত তেৰণ মোৰ নাম,
3: হয়, আপোনাৰ খেতিৰ কথা কওক।
9: হয়, মই মানে প্ৰধানকৈ আমাৰ ইয়াত বড়ো ধানৰ খেতি হয়, বড়ো ধানৰ খেতিটো মানে 15-20 বিঘালৈ কৰোঁ, তারপর বোরধান মানে চপাই করে লোক আর শালি খেতে কারণে বর্তমানে এটা প্রস্তুতি চলাই আছো।
2: হয় আর ধর এই খেতে বলে কলে আমার আকাশবাণী তো খেতির বিভিন্ন দিহা পরামর্শ দিয়ে থাকে নয় জানো, আর ধর এটা কিনা একটা পরামর্শ লাগে খেতিডরা বেয়া হয়েছে তাৎক্ষণিক আপনাদের কি করে মরিগাঁও কৃষি বিজ্ঞান কেন্দ্রের যোগাযোগ করে নে কি করে?
9: কৃষি বিজ্ঞান কেন্দ্রের খুব কমকে যোগাযোগ হয়, তথাপি মানে তার মানে আমার মরিগাঁও ডিস্ট্রিক্টর মানে গাঁও সেবক কৃষি বিষয়া কার্য হয় তেওঁলোকৰ অলপ পরামর্শ লৈ আহো। উৎপাদিত শস্যবোৰ আমাৰ ইয়াত এই স্থানীয় লোকেল মিল বা গুদাম আছে, তেওঁলোককে দিওঁ আমি।
2: আপোনাৰ প্ৰথম আৰু প্ৰধান সমস্যা কি?
9: আমাৰ মানে এতিয়া প্ৰথম আৰু প্ৰথম সমস্যা হ'ল কি, বানপানী মানে হৈ যদিও মানে পিছত আমাৰ পানীটো খুব মানে কষ্ট হয় পানী বিশেষকৈ সেইটো সেইকাৰণে ভাবিছোঁ কি চৰকাৰৰ ফালৰ পৰা যদি কেতিয়াবা আমাক পানীৰ যোগানৰ ব্যৱস্থাটো যদি কৰি দিয়ে বা পানীৰ লগতে আজিকালি ডিজেলৰ খেতি কৰা সমস্যা বৰ জটিলতা হৈ গৈছে যিহেতু ডিজেলৰ দামটো বাঢ়ি গৈছে। এটা চৰকাৰৰ ফালৰ পৰা আমি অনুৰোধ জনাওঁ, বাৰে বাৰে কৰিও আহিছোঁ আমাৰ ওচৰতে থকা মিছেছ পীযুষ হাজৰিকাদেৱক, আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ মানে এই সুবিধাবোৰ সা সুবিধা দি তাৰমানে কাৰেণ্টটো যদি যায় আমি মটৰৰ যদি সুবিধা কৰি খেতি পথাৰ কৰিব পাৰোঁ বিশেষ সুবিধা হ'ব। আমাৰ এতিয়া বহুত কষ্টত মানে খেতিটো কৰিছোঁ যদিও খৰচটো বাঢ়ি গৈছে, তাৰ অনুপাতে আজিকালি খেতি কৰা মানে যুৱক যুৱতীৰ সংখ্যাটো কমি গৈছে। যদি চৰকাৰৰ ফালৰ পৰা যদি আমাৰ ধৰি লওক বিদ্যুৎ মটৰ সুবিধাটো যদি কৰে কৰি দিয়ে হয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিয়ে
2: হয় হয় আগবাঢ়ি যাম।
9: হয় হয় আৰু এটা মানে কথা হ'ল আপোনাৰ এই তেওঁলোকৰ ওচৰত আমি কৃষিজাতৰ যিবিলাক মানে বীজ সংগ্ৰহ কৰিব যাওঁ মানে যাওঁ আনিবৰ কাৰণে খবৰ খাতি লৈ ফোন চোন কৰি মানে এতিয়া বীজবোৰ তেওঁলোকে মানে পিছত দিয়ে আমাক, পিছত দিয়াৰ কাৰণে আমাৰ সময়টো নিৰ্দিষ্টটো পাৰ হৈ যায় আৰু যিহেতু আমাৰ বানপীড়িত অঞ্চল আমি সময়টোৰ লগত ধানৰ খেতি বয়সটো অনুপাতে আমি উৎপাদন কৰি সময়মতে খেতি উঠাব নোৱাৰোঁ। তাৰ বাবে আমাৰ বীজটো যাতে চৰকাৰে আগতীয়াকৈ দিয়ে আমাক, তেতিয়া আগতীয়াকৈ দিলে আমাৰ বহুতখিনি সুবিধা হয় আৰু।
2: আকৌ কথা পাতিম, আমি আপোনাৰ পৰা ভালেমান কথা পালোঁ। আমি ভাবোঁ আমাৰ এই কথা শুনি নিশ্চয় বিষয়াসকলে আপোনালোকৰ কথাখিনিত গুৰুত্ব আৰোপ কৰিব। আৰু এজন ব্যক্তি আছিল
10: প্ৰদীপ বাংঠাই।
2: হয় আপোনাৰ আপোনাকে নিজৰ সংস্কৃতিৰ সাজ পোছাকে আপুনি পিন্ধি আছে, কৃষ্টি সংস্কৃতিৰ যি ঐতিহ্য এই ঐতিহ্য এতিয়া কিমানখিনি ইয়াত সংৰক্ষিত হৈ আছে
10: বৰ্তমান?

0: হৈ আছোঁ। আমি প্ৰতি বছৰে বহাগ বিহুৰ বিভিন্ন ঠাইত প্ৰগ্ৰাম মাৰি এইবাৰো মাৰি আছোঁ, প্ৰতি বছৰে মাৰি আছোঁ, আহি আছোঁ।
1: নিশ্চয় চাগে বহাগৰ বিহুত দবাহিয়াং আপোনালোকে
0: গানটো অৱশ্যে মই মিউজিক বুজাই দিব পাৰিম। কালি আমাৰ কালি পেপাৰ আছে, সেইটো মই বুজাই দিব পাৰিম। গানটো আমাৰ গোৱা মানুহ আছে, কিন্তু মই কালি পেপাৰটো বজাব পাৰিম।
1: আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰটো কিন্তু কাৰ্বি গীত প্ৰায় প্ৰচাৰ কৰা হয়। আমি আশা কৰিম পৰৱৰ্তী সময়ত ইয়াৰ শিল্পীয়ে যাতে আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰত গৈ গীত পৰিৱেশন কৰে। এতিয়া আপোনালোকে ভাবিছে নেকি যে কাৰ্বি গীত বা বড়ো তিৱা যি গীত লিখিত আকাৰত কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ?
0: এইটো অৱশ্যে মই আমাৰ অভিজ্ঞ নহয়, আমাৰ মানে মই মিউজিক বুজেহে মানুহ, কালি পেপাৰ বুজে বুলি কয় আমাৰ কাৰ্বি, সেইটো বজাওঁ। গতিকে আমাৰ গায়ক আছে, গায়কজন অৱশ্যে আজি নাহিল, সেইটো বিষয়ে তেওঁ নাজানে, সেইটো কাৰণে নাহিলে গায়কজনে সেইটো লৈ আমি তেওঁক সেইখিনি শিকাই দিয়া হৈছে, তেওঁ সেইখিনি প্ৰচাৰ কৰি থাকিব।
1: আৰু ইয়াতে এটা কথা দেখা গৈছে যে ভূপেন হাজৰিকাৰ প্ৰেক্ষাগৃহ, আমি ভূপেন হাজৰিকাৰ মূৰ্তি দেখিছোঁ, গৃহ দেখিছোঁ, গৃহটো অৱশ্যে অকণমান বেয়া হৈছে আৰু পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিলে খুবেই ভাল হ'ব। আৰু এনেধৰণৰ এটা অনুষ্ঠান হোৱাৰ কাৰণে যিকোনো সাংস্কৃতিক অনুষ্ঠান পাতিবলৈ অতি সহজেই কৰিব পৰা যায়। হয়, ঠিক আছে। মই মণি বাংঠাইক সুধিছিলোঁ, যেতিয়া আপুনি আকাশবাণী শুনি আছিল, আপুনি কেনেকৈ চিঠি এখন লিখিবলৈ সাহস কৰিলে, আপুনি ৰেজিষ্টাৰ কৰি পঠাইছিলে, কিয় ভাবিলে ৰেডিঅ'ৰ লগত যোগাযোগ কৰা কথাটো?
2: হয়, মই ৰেডিঅ' শুনি গানবোৰ শুনি ভাল লাগে আৰু বিভিন্ন অনুষ্ঠানো শুনি আছোঁ, ভাল লাগে। মই এটা গান মানে শুনিম শুনিম বুলি আপোনাৰ কেন্দ্ৰত শুনা নাপাওঁ।
1: আইলৈ
2: যেতিয়া মনত পৰে আমাৰ ভাল মনিকা, সেই গীতটো মানে মোৰ মনত আহি থাকে, সেই গতিকে মই চিঠিখন দিওঁ বাৰু।
1: আৰু আপুনি তেতিয়া ভাবিছিল নেকি যদি আমাৰ আকাশবাণীৰ প্ৰতিনিধি আহি আমাৰ ইয়াৰো কথা বতৰাখিনি লৈ যায়, এইটো সদায় ভাবি আছে?
2: এইটো মোৰ মনত আহি থাকে, যদি কিজানি এই নম্বৰটো পালে কিজানি আহি যায় আমাৰ গাঁৱত।
1: বুদ্ধিমানৰ কাম কৰিলে আপোনাক মানে ধন্যবাদ দিবলগীয়া। আৰু এটা কথা, কিছুমান ভিতৰ অঞ্চলৰ খবৰ তেনেকৈ আমি জনাব লাগিব, নহয় জানো? ঠিক আছে, আকৌ কথা পাতিম। আৰু এজন আছে, আমি তেখেতৰ লগত কথা পতা নাই।
3: নমস্কাৰ, মোৰ নাম শ্ৰী মুনিন্দ্ৰ দেউৰী।
1: কি কৰে আপুনি
3: বৰ্তমান? সামাজিক কামতে লগতে জড়িত।
1: সামাজিক কাম বুলি কওঁতে আজিকালি আমাৰ সংগীতৰ ক্ষেত্ৰত হওক, যিকোনো পৰম্পৰাবিলাক সদায় চোতালত থাকে, তাৰপৰা মঞ্চলৈ আহে, তাৰপৰা আকৌ বাহিৰলৈ ওলাই যায়। এই সংস্কৃতি ধৰি ৰখাত আপুনি কেনেধৰণৰ অৰিহণা লৈছে বাৰু?
3: মানে আমাৰ নৱপ্ৰজন্মটো বহুত মানে কি প্ৰতিভা আছে তেওঁলোকৰ, হয়নে? আৰু তেওঁলোকৰ প্ৰতিভাসমূহ আমি বিকাশৰ কাৰণে আমি কিছু পদক্ষেপ লৈ কাম কৰি আছোঁ বৰ্তমান। এই ধৰক আমি কি কয়, এই অলপ আগতে হৈ গৈছিল যে যুগপ্ৰজ্ঞা অসমৰ উদ্যোগত, আমি ইয়াতে সুন্দৰ সংঘৰ সহযোগত তেওঁলোকৰ মানে যিখিনি উঠি অহা ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ মানসিক শাৰীৰিক মানে কি বিকাশৰ কাৰণে, তেনে সুস্বাস্থ্য ৰাখিবৰ কাৰণে প্ৰতি দেওবাৰে আমি এটা অনুষ্ঠান কৰি আছোঁ, মানে কি যোগাসনৰ জৰিয়তে বিভিন্ন বেমাৰ মানে নিৰাময় কৰিব পাৰি। তাৰপিছত তেওঁলোকৰ যাতে
1: যোগৰ জৰিয়তে আমি কেনেকৈ আৰু 21 জুন বিশ্ব যোগ দিৱস হয়, নহয় মই এইখিনি আপোনাক সুধিছোঁ। লগতে আমাৰ ধৰক 31 মে' বিশ্ব ধূমপান বিৰোধী দিৱস, 14 জুন বিশ্ব ৰক্তদাতা দিৱস, 5 জুন বিশ্ব পৰিৱেশ দিৱস, কি কৰে আপোনালোকে?
3: আমি ইতিমধ্যে এবাৰ 5 জুনৰ বিশ্ব পৰিৱেশ দিৱস আপুনি দেখিছেই, গছৰ পুলি আমি শাৰী শাৰীকৈ লগালোঁ। এইটো আমাৰ গুৱাহাটী জ্যেষ্ঠ চিৰাখানাৰ জ্যেষ্ঠ নাগৰিক খণ্ড, তেওঁলোকে আমাৰ লগত সহযোগিতা আছে, তেনেকুৱা ধৰক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেওঁলোকৰ সহযোগিতাত মানে তেওঁলোকে উদ্যোগ লৈ আমি সহযোগিতা কৰোঁ, তেনেকৈ আমি কামবিলাক আগবঢ়াই নি আছোঁ।
1: হয়, আৰু খগেন বাংঠাইক মই সুধিব খুজিছোঁ, আপোনালোকে যি ধৰণে আগভাগ লৈ এই কামখিনি কৰিছে, আজিকালি আমাৰ দেখা যায় যে মোৰ উন্নতি হৈছে যেতিয়া বেলেগৰ চিন্তা নকৰোঁ, এনেকুৱা ক্ষেত্ৰত বহু ক্ষেত্ৰত থাকে, আপোনালোকৰ এই একতাটো কেনেকৈ আপোনালোকে ধৰি ৰাখে যে আমাৰ যি হ'ব সকলোৰে উন্নতি হ'ব লাগিব?
4: হয়, নিশ্চয়কৈ আমি চেষ্টা কৰিছোঁ। আজিটো যিটো সমস্যা, দিনৰ সমস্যা, সাংগঠনিকভাৱে এক হোৱাটো বহু কঠিন হৈ পৰিছে যান্ত্ৰিক যুগ হিচাপে, এতিয়া মোবাইলৰ ব্যস্ত থাকে। আমি চিন্তা কৰিছোঁ যে সামাজিকভাৱে যদি আমি শক্তিশালী নহওঁ, তেতিয়াহ'লে নৱপ্ৰজন্মই কিন্তু এই মানে বৃক্ষৰোপণ কৰা, ৰক্তদান কৰা বা এই সাংস্কৃতিক জগতখনত মিলিব পৰা এই ক্ষমতাটো কিন্তু ক্ৰমান্বয়ে হ্ৰাস পাব। সেইকাৰণে আমি যত্ন নাস্তিক চেষ্টা কৰিছোঁ যে ঐক্য সংহতি মিলি এটা মঞ্চ প্ৰস্তুত কৰি

0: এই যিহেতু আমাৰ সোণতৰা সংঘ বুলি এটা আছে, সোণতৰা সংঘ ও জ্ঞানেন্দ্ৰ পুথিভঁৰাল দুটা জড়িত হৈ আছে। এই দুটা অনুষ্ঠানত আমাৰ ল'ৰা ছোৱালীবিলাক জড়িত কৰোঁ আৰু জড়িত কৰাই এটা প্লেটফৰ্ম কৰি যাতে আমি যিকোনো সামাজিক অনুষ্ঠানত সকলোৱে এটা মনোনিৱেশ কৰি এটা অঞ্চল বা আমাৰ এৰিয়াটো উন্নয়ন হওক, গছ থাকিলে মানুহ থাকে, এই কথাবিলাক শ্লোগানবিলাক যিহেতু আমি পাইছোঁ এইবিলাক মানে সমন্বয় ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়োঁ, সেনেকৈ একতাটো আমি ৰাখিম।
1: এইখিনিতে আৰু এটা কথা থাকে, আমাৰ 30 জানুৱাৰী কুষ্ঠ সজাগতা দিৱস, 24 মাৰ্চ বিশ্ব যক্ষ্মা দিৱস, ৰক্তদানৰ কথা ক'লোৱেই, 8 মাৰ্চ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। আপোনালোকে ভাবেনে যে এনেকৈ যদি আমি এটা অনুষ্ঠান কৰিব পাৰোঁ, যিহেতু আপোনালোকৰ সুন্দৰ সুযোগ আছে?
0: হয়, আমি নিশ্চয়কৈ চিন্তা কৰিছোঁ বহুখিনি কথা, এইটো বহুমুখী আমি এটা চিন্তা কৰি আছোঁ যে ইয়াত যদি আমি যক্ষ্মা ৰোগেই হওক বা অন্যান্য ক্ষেত্ৰতে য়োগাৰটো আমি আনিছোঁ, আমাৰ ছেক্ৰেটাৰী কৈছে সজাগতা কৰিব পাৰোঁ, তেতিয়াহ'লে ইয়াতকৈ আমাৰ এটা ভাল এটা ৱেৰ যদি উলিয়াব পাৰোঁ, নিশ্চয়কৈ আমি এইবিলাক অনুষ্ঠানটো গাঁৱৰ উন্নয়নৰ কাৰণে গাঁৱৰ এটা সঠিক চিন্তা চৰ্চালৈ আগুৱাই নিয়াৰ প্ৰয়াস কৰি আছোঁ।
1: আৰু এটা কথা থাকে, আমাৰ কি কৰে যে গাঁওখন এৰি আমাৰ বহুতে চহৰত কোপনি পুতে, নিজৰ গাঁৱতে যদি আমি সংস্থাপিত হৈ নিজৰ লগতে যদি আন 10 জনকো আগুৱাই নিব পাৰোঁ, এইটো চাগে আটাইতকৈ বুদ্ধিমানৰ আৰু আমাৰ দেশখনৰ যি সমস্যা, চহৰৰ যি সমস্যা, সমস্যা দূৰীকৰণৰ চাগে নিশ্চয় সহায় কৰিব। মই মুকুন্দ ভূঞাক আজি ক'ব খুজিছোঁ যে আপুনি যদি দেখে ইয়াতে ধৰক পেপাৰ এখন পঢ়া, কিতাপ এখন পঢ়াৰ এই পৰিৱেশটো কেনেকুৱা?
2: পৰিৱেশটো আচলতে আগতকৈতো যথেষ্ট কমিছে, গম পায় যে যান্ত্ৰিকতাৰ যুগত আজিকালি মোবাইলত গোটেইখিনি বস্তু পায়, গতিকে কিতাপৰ প্ৰতি ধাউতিটো কিছু কমিছে। তথাপিও আমি ক্লাবৰ যদি চেষ্টা কৰিছোঁ, আমাৰ লাইব্ৰেৰীত এতিয়াও কিতাপ আছে আৰু কিতাপ পঢ়াৰ ব্যৱস্থা যিটো আমি পৰিৱেশ, নিশ্চয় নিশ্চয় নিশ্চয় দিৱসটো ঠিকে আছে, আমি কণ্টিনিউৱাছলি আচলতে ক্লাবত আমি ৰাখিছোঁ যাতে ইচ্ছুক কোনোবা যাতে পঢ়িম বুলি পঢ়িব পাৰে, কিন্তু তথাপিও আমি
1: সজাগতা কৰিব লাগিব,
2: নিশ্চয় সজাগতা কৰিব লাগিব, আৰু কিতাপৰ পৰাহে আচলতে আমি আচল শিক্ষাটো পাওঁ। যিমানে যান্ত্ৰিকতা মোবাইল যিমানে নহওক, তথাপিও আমি কিছুমান ইনফৰ্মেশ্যন পাওঁ যদিও কিতাপত আমি আচলতে যিটো পাওঁ বাকী বেলেগত পোৱাটো সহজ নহয়, গতিকে সেইটো কাৰণে ভাবিছোঁ যে কিতাপ আমি পুনৰ কিতাপ পঢ়া এইটো ঘূৰাই আনিব লাগিব আৰু নৱপ্ৰজন্মক আমি সেইটো আহ্বান জনাম, আৰু আমাৰ নিশ্চয় আমাৰো দায়িত্ব আছে, আৰু যদি কিতাপ যদি আমি নপঢ়োঁ তেতিয়াহ'লে হয়তো আমি বহুখিনি জ্ঞানৰ পৰা আমি পিছপৰি থাকিম, যিমানেই যান্ত্ৰিকতা নহওক কিতাপটো লাগিবই।
1: চিকিৎসক, খেলৰ ক্ষেত্ৰত আগবঢ়া, বোলছবিত ভুমুকি মৰা, এনেকুৱা বিশিষ্ট ব্যক্তি কাৰ নাম ক'ব আপুনি?
2: তেনেকুৱা বিশিষ্ট বুলি ধৰক ৰেডিঅ'ত আগত আছিলে বাৰু, সাধাৰণতে ডিজিটেল যুগটো, গতিকে ডিজিটেল বহুতে হয়তো নিজৰ নিজৰ মাধ্যমত বহুতে ৰেকৰ্ডিংবিলাক কৰে, আৰু কিছু কিছু ল'ৰা হয়তো নতুন চাম ওলাই আহিছে গান গোৱা ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত কালচাৰেল ক্ষেত্ৰত ওলাই আহিছে, আৰু সেইটো নিশ্চয় আমি প্ৰতিভাখিনি উলিয়াব লাগিব আৰু তেওঁলোকক নিশ্চয়
1: সঠিক দিশত আমি আগুৱাই দিব পাৰিব। আপোনালোকে নাট ভাওনা কেতিয়া পাতে আপোনালোকে? ধৰক
2: ভাওনা সাধাৰণতে আমাৰ আগত আমি ভাওনা নিজে কৰিছিলোঁ, আমি এখন সংঘৰ থ্ৰুৱেদি আমি আচলতে নিজে নাটক ভাওনা আলেখ্য জাতীয় এনেকুৱা ধৰণৰ যিটো আমাৰ পৰম্পৰা তেনেকুৱা আমি কৰিছিলোঁ। লাহে লাহে মানে দিন বাগৰাৰ লগে লগে আমাৰ মঞ্চলৈ গুচি আহিল আৰু তেতিয়া ধৰক আমাৰ গায়কৰ প্ৰগ্ৰেম হ'ল বা নৃত্য, আমাৰ সাধাৰণতে কালচাৰেল যিবিলাক যিমান নৃত্য থাকে, বড়ো, তিৱা, আমি বহাগত আমি গোটেইখিনি নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ, যিমানবিলাক আমাৰ সংস্কৃতি আছে আমি গোটেইখিনি আনিবলৈ চেষ্টা কৰোঁ। আৰু নাটকৰ ক্ষেত্ৰত হৈছে আমাৰ এতিয়া অলপ কমিছে, নাটকৰ চৰ্চাটো আছে আৰু আমিও আশা ৰাখিছোঁ যে আমি পৰৱৰ্তী পৰ্যায়ত আমি নাটকৰ যিটো অভিনয়ৰ যিটো নতুন প্ৰজন্মক আমি শিকাবৰ কাৰণে আমি চেষ্টা কৰিম।
1: ঠিক আছে, মই আপোনাৰ কাষলৈ আহিছোঁ যিজনে কাৰ্বি সংস্কৃতিৰ পেপাটো বজায়, কিমান ঠাইত মঞ্চস্থ কৰিছে আপোনাৰ গীতৰ নে গাঁৱতেই থাকিলে আপুনি?
3: অৱশ্যে আমি কাৰ্বি কৃষ্টিটোৰ আমি অকল গাঁৱতো মাৰোঁ আৰু বিভিন্ন মঞ্চতো মাৰি ফুৰিছোঁ বিভিন্ন ঠাইত, গতিকে কাৰ্বি আলং, তাৰপিছত ইফালে মেঘালয়, মৰিগাঁও, যিমান মঞ্চ আছে এইখিনি গোটেই মাৰি ফুৰিছোঁ।
1: আপুনি পেপাটো বজায়?
3: পেপাটো বজায়।
1: আচ্ছা, কাৰ্বি পেপাটোৰ প্ৰসংগত চমুকৈ আমাৰ শ্ৰোতাসকলক কওকচোন কি কি থাকে তাত?
3: তাত থাকে বাঁহৰ থাকে, তাৰপিছত আৰু কাঠৰ হৰণটো, আৰু ক'বলৈ গ'লে হৰণটো পিতলেও থাকিব, যাৰ যেনেকৈ খুচি বনাই ল'ব পাৰে তাতে নাৰাত বজাই দিব পাৰোঁ।
1: কাৰ্বি সংস্কৃতিৰ কথা কৈছিলে, তেওঁ পেপাটো বজাব।

0: হয়, আপুনি এই সংস্কৃতি উন্নতিৰ কাৰণে কেনেকৈ কথাবিলাক চিন্তা কৰে বাৰু আপুনি?
1: হয়, অৱশ্যে আমাৰ কাৰ্বি জাতিটোৰ যিখিনি পূৰ্বৰ ৰীতি নীতি, সেইবোৰ বুঢ়া চাম মৰি যোৱাৰ পৰা আজি উঠি অহা চামৰ পৰা এইবিলাক গুৰুত্ব নাইকিয়া হৈছে। এতিয়া আমাৰ এজন জ্যেষ্ঠ কালীবাদক আছিল, তেওঁ মৰাৰ পৰা আমাৰ কালীবাদক বুলি কোৱা বুলিও নাই। তথাপিতো ৰাইজৰ সহযোগত মোক সঞ্জীৱলী এটা পেপাৰ আনি দিলে, এই পেপাৰটোলৈ আমাৰ এই হাতী উঠা যিখিনি যুৱক যুৱতীক লৈ মই বৰ্তমান কাৰ্বি কৃষ্টিটো জীয়াই ৰাখি আছোঁ। গতিকে আমাৰ এইবিলাক ল'ৰা ছোৱালী গৈ আছে, সেইবিলাকো আছে জড়িত হৈ, গোটেই সব ল'ৰা ছোৱালী কলেজত গৈছে। আৰু যেতিয়া আমাৰ প্ৰগ্ৰাম আহিব, সকলো ফোনেৰে যোগাই দিয়ে যে অমুকত প্ৰগ্ৰাম আছে, তেওঁলোকে সময়ত উপস্থিত হৈ আমি আৰু প্ৰগ্ৰাম মাৰিব যাওঁ। এনেকৈ বিভিন্ন মঞ্চ, মেঘালয়, কাৰ্বি আংলং, কি মৰিগাঁও ডিষ্ট্ৰিক্ট, ইমান আছে, কামৰূপ ডিষ্ট্ৰিক্ট, এনেকৈ কৰি আমি মানে প্ৰগ্ৰামবিলাক মাৰি ফুৰোঁ।
0: আমি মণি বাংঠাইকে সুধিছোঁ, ইয়াতে পঞ্চায়তৰ কি কোনটো পঞ্চায়ত আপোনালোকৰ?
2: আমাৰ জাৰগাঁও পঞ্চায়ত।
0: কেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম হৈছে
2: ইয়াত? উন্নয়নমূলক প্ৰায়খিনি হৈছে, অলপ অলপ বাকী আছে, এনে আৰু হ'ব লাগে।
0: এতিয়া ইয়াতে পঞ্চায়তৰ জৰিয়তে যি ইন্দিৰা আৱাস যোজনা ঘৰ পায় আৰু মহিলাসকলে 10,000 টকা পোৱা, এই যিটো উদ্যমিতা, এয়া কিমান আছিলে বাৰু?
2: সেইটো মই সঠিককৈ ক'ব নোৱাৰিম
0: এতিয়া।
2: কিছু কিছু পাইছে, মানে কি হ'লেও মানে পাবলগীয়া এতিয়াও
0: পাইছেনে বাৰু?
2: পাইছে পাইছে।
0: হয়, মই খগেন বাংঠাইক সুধিব খুজিছোঁ, ইয়াতে আপুনি এই চাউণ্ডটো আহি যাব অকণমান ৰ'বলৈ কওক, আপোনালোকৰ ইয়াতে যিখিনি খেতিপথাৰ হয়, বজাৰ ক'ত আপোনালোকৰ?
3: বজাৰ আমাৰ সদ্যহতে জাৰগাঁৱৰ। আৰু খেতিপথাৰ মানে এটা কথা খুব এটা কৃষকসকলৰ এটা ভাবুকি হোৱাৰ দৰে হৈছে। যথেষ্টখিনি ইয়াত পৰিশ্ৰমী মানে কৃষিজীৱী মানুহ, আৰু ইয়াৰ পৰা উৎপাদন কৰিয়ে ল'ৰা ছোৱালীক শিক্ষা দীক্ষা বা বিভিন্ন কাৰ্যসূচীত ব্যৱহাৰ কৰে। কিন্তু ই যিটো দাম, ধৰি লোৱা এতিয়া আমি 800 টকাত বা 1,000 টকাত বিক্ৰী কৰিব লাগে কুইণ্টেল, এতিয়া আমাৰ তেনেকুৱা আহি নপৰে। এতিয়া 600 টকা মোন, 700 টকা মোন, 750 টকা মোন, এনেকৈ হয়। কিন্তু এইখিনিয়ে মানে আমাৰ যিখিনি খৰচ হয় এইটো কিন্তু হৈ ফলপ্ৰসূ হৈ নুঠে।
0: হয়, আৰু সেইকাৰণে আমি আধুনিক টেকন'লজিৰো সহায় ল'ব লাগিব। আৰু আজিকালি যি চৰকাৰেও বিভিন্ন সুবিধা দিয়াৰ কথা কয়, এই সুবিধাখিনি কেনেকৈ আমি আনিব পাৰোঁ, প্ৰয়োগ কৰিব পাৰোঁ, এই দায়িত্ব কিন্তু আপোনালোকৰ গাঁৱৰ এই নেতৃস্থানীয় ব্যক্তিয়ে এই কৃষকসকলক বাটটো দেখুৱাব লাগিব। ইয়াতে আমি আহিলোঁ আকাশবাণীৰ পৰা, ইয়াতে আমি গম পাওঁ যে মণি বাংঠাই ৰেডিঅ' শুনে, ইয়াতে ৰেডিঅ'ৰ প্ৰভাৱটো কেনেকুৱা?
3: ৰেডিঅ'ৰ প্ৰভাৱটো আগতে আমি দেখিছিলোঁ বহুত আছিলে, মণিদা এতিয়া মানে যথেষ্টখিনি সি আগৰ পৰাই এই গীতবিলাক শুনি থাকে বা অনুষ্ঠানবিলাক, আপোনালোকৰ অনুষ্ঠানবিলাক শুনি থাকে। আমিতো আৰু অলপ ওলাই ফুৰা মানুহ, তেনেকৈ শুনিবলৈ আমাৰ হেৰিটো নাই, কিন্তু মোবাইলতে যিখিনি হয়। কিন্তু মণি বাংঠাই ক'ব লাগিব, আজিও সি ৰেডিঅ'ক সাঁচি ৰাখিছে আৰু তেখেতৰ পৰা কিছু বাৰ্তা পাওঁ আমি। কৃষি সাৰথিৰ কথা তেখেতে কয় আৰু কৃষকসকলৰ কথা বতৰা কিছু কয়, এনেকৈ শুনি আমি কিছু হেৰি কৰিলোঁ। কিন্তু মণি বাংঠাই কালি আমাক প্ৰকাশ কৰিলে যে নিশ্চয় এটা অনুষ্ঠান আহিব ইয়াত, অনুষ্ঠান মানে আকাশীবাণী, যথেষ্টখিনি ইয়াতে আলাপ আলোচনাৰ জড়িত দি সম্প্ৰচাৰটো হ'ব।
0: হয়, এনেকুৱা শ্ৰোতাও আমাৰ আছে দক্ষিণ সূতাৰ গাঁৱত যে তেওঁ ৰেকৰ্ডিং কৰি গোটেই বস্তুটো আকৌ বেলেগৰ মানুহক শুনায়। গতিকে আমি ভাবোঁ মণি বাংঠাই এই দায়িত্বটো যদি লয় যে মই কি কি আহে, আজি 5 মিনিট, কাইলৈ 10 মিনিটকৈ যদি ৰেকৰ্ডিং কৰি কৃষকজনক যদি শুনাব পাৰে, শিশু ল'ৰা ছোৱালী গীতটো যদি শিশু এটাক শুনাব পাৰে, নিশ্চয় চাগে আৰু উৎসাহিত হ'ব, নহয় জানো? মই যদি আপোনাক কওঁ, আপোনালোকৰ এই অঞ্চলৰ যোগাযোগ, পথ যোগাযোগ, আৰু যিহেতু এটা পাহাৰ আছে, এই পাহাৰটো বাৰিষা আৰু খৰালি, কি সমস্যা আৰু কি সুবিধা আছে?
3: নিশ্চয় এইটো আমাৰ পাহাৰটো থাকি কিন্তু আমাৰ বহুত মানে ভাগ্যৱান বুলি ক'ব লাগিব, হিয়াৰাম উঠো পাহাৰটো আমাৰ। কাৰণ যেতিয়া প্ৰাকৃতিক দুৰ্যোগ হয়, অৰ্থাৎ মানে বানপানী যেতিয়া প্লাবিত হয়, তেতিয়া কিন্তু তাতে আমাৰ আশ্ৰয়স্থল হৈ পৰে, আৰু সেইটো কাৰণে আমাৰ খুবেই ভাল। আৰু তাৰ পৰা আমাৰ যিখিনি গছ গছনি হ'ব লাগে,

0: কিন্তু সেইখিনি আজিলৈকে বা ফৰেষ্ট ডিপাৰ্টমেণ্টো কোনো চকু দি নজৰ পৰা নাই। আৰু লগতেই আমি যথেষ্টখিনি এই সংঘৰ উদ্যোগত গছ লগাইছিলোঁ। তাত বান্দৰবিলাকৰো এতিয়া আৱিৰ্ভাৱ বেছি হৈছে আৰু তেখেতসকলে জীয়াই থাকিবৰ কাৰণে কি প্ৰয়োজনীয়তা আছে। আমি মণিপুৰৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা মধুৰী কল এনেকৈ আনি পেলাই লগাইছিলোঁ।
1: হয়, এই পাহাৰটোৰ ইয়াৰ ব্যাসাৰ্ধ, ইয়াৰ বৈশিষ্ট্য কি কি কি ইয়াত বেছিকৈ পোৱা যায়?
0: ইয়াত বৈশিষ্ট্য বুলি ক'ব লগা সমল আছে। হাতী উঠা নামটো কেনেকৈ বা কিংবদন্তি কি আছে, ইয়াতে এটা প্ৰকাণ্ড শিলামূৰ্তি হৈ আছে হাতীশিল, আৰু সেই হাতীশিলটোত বহু গুণগত মানৰ হৈ আছিলে। বনৰীয়া হাতীয়ে আগত, মানে এইটো তাহানি কথা কৈছোঁ মই, প্ৰবাদ চলি অহা এই, তাতে মানে সেই বনৰীয়া হাতীয়ে তাক মানে ধূলি দি পেলাই আৰু গা সোঁৱৰি দি, ইয়াতে বিল আছে, টুবখালী বিল, বাংঠাই দল, দেহেন দল আছে, তিনিখন দল আছে পাহাৰটো হেৰিত, তাতে মানে সিহঁতে পানী গা ধুই মানে ধুই ধুই যায় আৰু হাতীয়ে নমস্কাৰ জনাই যায়। এইখিনিয়ে মানুহখিনিয়ে মানে এটা হেৰিলৈকে যেতিয়া আহিল, বিজ্ঞানৰ দৃষ্টিভংগীত আহিলে, সেই তাতে মানে দৃষ্টিভংগীত স্বতঃস্ফূৰ্ত হৈ উঠিল যে এতিয়া নিশ্চয় পশু পক্ষীয়ে যদি মানে আমি ৰাইজে কিয় নামানি। হয়, এটা বহুত ডাঙৰ অৱদান হৈছে সেইখিনিৰ পৰা। কিন্তু আমি তাৰ পৰাই নামাংকিত হ'ল হাতী উঠা, সেইটো কিংবদন্তি।
1: পাহাৰত আৰু কি পায়, শিলৰ বাহিৰে গছ আৰু কি পায়?
0: আৰু ইয়াতে বান্দৰ আছে, হয়, শিয়াল পোৱা যায়, আৰু কেকো সাপ, গুঁই সাপ, এনেকৈ অজগৰো।
1: সংৰক্ষণৰ কাৰণে কি ব্যৱস্থা কৰে, কেতিয়াবা চোৰাং চিকাৰী আহি ৰাতি মাৰি লৈ যাব পাৰে?
0: অঁ, এইখিনি কিন্তু আমাৰ গোটেই পাহাৰটো এৰিয়াত মানুহ থাকে, সেইখিনি কিন্তু সংৰক্ষিত, হয়, সতৰ্ক হয়। আমিও আলোচনা বিলোচনা কৰোঁ যে ইয়াৰ পৰা যদি ক্ষয় ক্ষতি কোনো প্ৰকাৰে হ'ব নোৱাৰে।
1: ইও মানে আমাৰ সদস্য হৈ পৰিল পাহাৰটো, পাহাৰটো নেদেখিলে বা পাহাৰটো যদি ক্ষয় ক্ষতি হয় আমাৰো এটা মনটো বেয়া লাগিব।
0: নিশ্চয়কৈ এইটো পাহাৰ, মই ক'লোৱে যে হাৰ্ট অফ হৈ আছে, এইটোক আমি স্বাভিমান লুকাই আছে। ইয়াত থকা অঞ্চলৰ অকল বৰিগাঁও নহয়, গোটেই হাতী উঠা অঞ্চলত মানে এটা স্বাভিমানৰ হেৰি হৈ আছে এতিয়া। সেই গতিকে এইটোক আমি কোনো ক্ষয় ক্ষতি হ'ব দিব নোৱাৰোঁ। আৰু বহুতবাৰ এলানি আলোচনাও হৈ গৈছে, ইয়াতে চৰকাৰ মানে জিঅ'লজি এটা তথ্য ওলাইছিলে আৰু তেখেতসকলে মানে এইটো খণ্ডনৰ কাৰ্যসূচী লৈছিল, কিন্তু হাতী উঠাসমূহ ৰাইজে, বৃহত্তৰ হাতী উঠাই প্ৰটেকশ্যন কৰিছে। স্থানীয় মন্ত্ৰী ডাঙৰীয়াক আনি ইয়াতে কৈছে যে কোনো ক্ষেত্ৰত ক্ষতি বিক্ষতি হ'ব যাতে নোৱাৰে, তাৰে এটা আমি পদক্ষেপ গ্ৰহণ আজিও উপতি আছে।
1: হয়, ইয়াতে পৰ্যটকৰ কাৰণে কেনেকুৱা, পৰ্যটক আহেনে বা কেনেকুৱা, কেতিয়াবা ভুমুকি মাৰেনে ইয়াত আহি বাৰু?
0: পৰ্যটক আহে, কিন্তু কেতিয়াবা আমি দেখা পাওঁ, কেতিয়াবা ধৰি লওক আমি নেদেখাকৈ গুচি যাওঁ।
1: যেনেকৈ আজি আহিলোঁ, ভাল লাগিলে।
0: হয় হয়, এনেকৈ আহি গৈছে।
1: হয়, আৰু যদি আমি আপোনালোকৰ, আমি য'ত মঞ্চত কথা পাতিছোঁ এইটো যদি আৰু অকণ সজাই পৰাই ৰাখে, ইয়াৰ কিছু তথ্য যদি ইয়াত সংৰক্ষিত কৰি থোৱা থাকে, তেতিয়াহ'লে চাগে আপুনি যিটো হাতীৰ কথা ক'লে, এই হাতীৰ কথাখিনিকে যদি লিপিবদ্ধ কৰে, বাণীবদ্ধ কৰে, ইয়াতে যদি এটা আৰ্কাইভ কৰে, গীতৰ আৰ্কাইভ কৰে, যিসকল ব্যক্তি ঢুকাই গ'ল সেইসকলৰ আৰ্কাইভ কৰে, আজি আমি যিজনক পালোঁ কাৰ্বি, তেওঁ পেপা বজায়, তেওঁলোকৰ যদি চিত্ৰ আমি যদি ইয়াতে সংৰক্ষণ কৰিব পাৰোঁ, নিশ্চয় চাগে পিছৰ প্ৰজন্মই গম পাব মোৰ গাঁৱত এনেকুৱা আছিল, মোৰ গাঁৱত তেনেকুৱা আছিল, নহয় জানো? এইবিলাকে হৈছে গাঁৱত স্থাপন কৰা পৰ্যটকৰ মূল কেন্দ্ৰ। হয়, আপোনালোকে আজি আমাৰ আকাশবাণীৰ মাধ্যমত আৰু কি ক'ম বুলি ভাবিছে যে আমি এইখিনি কথা ক'ম?
0: হয়, যাতে আমাৰ এই অঞ্চলটো, বানপীড়িত অঞ্চলটোক যে এটা সুন্দৰকৈ তুলিব পাৰোঁ, আৰু ৰাইজেও যাতে ইয়াত আহি এটা ভাল দিক নিৰ্ণয় কৰি উন্নয়নৰ কাৰণে যদি এটা ৰাস্তা দি দেখুৱাই দিব পাৰে, তেখেতসকলে যাতে ইয়াত আহি সকলোৱে মনোনিৱেশ কৰিব পাৰিব বুলি মই আশা ৰাখিম।
1: যে মহিলাসকল বোৱা কটাৰ ক্ষেত্ৰত কিমান আগবঢ়া, আমাৰ গামোচা বাহিৰৰ পৰা আহে, আৰু কাৰ্বি, বড়ো, তিৱা মানুহে সদায় কাপোৰ বয়, পাহাৰৰ পৰা সূতা আনে, এই ক্ষেত্ৰত কি ক'ব?
0: এই ক্ষেত্ৰত কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, আমাৰ এটা সক্ৰিয় অসমত বসবাস কৰা মানে একদম মানে খিলঞ্জীয়াসকলৰ নিজেই হাতে কাটি এখন ফুলাম গামোচা বব পাৰে, বয় কিন্তু কমি গৈছে। সেইটো কাৰণে কৈছোঁ মই, অসমত এটা আমাৰ দুৰ্ভাগ্যজনক কথা হ'ব, ঘৰে ঘৰে আগৰ তাঁতাশাল দেখা পাইছিলোঁ, এতিয়া তাঁতশাল আমি দেখিবলৈ নাপাওঁ যান্ত্ৰিক যুগৰ কাৰণে, আৰু যাৰ ফলত মানে বাংলাদেশী কাপোৰে আহি অসমত দপদপনি কৰিব পাৰিছে।
1: আৰু তাৰ কাৰণে কিন্তু আমি আগভাগ ল'ব লাগিব। আমি নিজে আজি তেখেতে যিটো বস্ত্ৰ পিন্ধি আছে আমি তেনেকৈ পিন্ধি আদৰ্শ দেখুৱালেহে নিশ্চয় খুব ভাল হ'ব। ইয়াতে আৰু কণ কণ শিশুসকলৰ কাৰণে কি কৰে আপোনালোকে?
0: কণ কণ শিশুসকলৰ কাৰণে আমি অনুষ্ঠানত জড়িত কৰাওঁ, তেখেতসকলক আমি বিহু সময়ত তেখেতসকলৰ প্ৰতিযোগিতা পাতোঁ, খেল প্ৰতিযোগিতা, গীতৰ প্ৰতিযোগিতা আৰু লগতে খেলা ধূলাৰ গোটেইখিনি ব্যৱস্থাখিনি আমি কৰোঁ।
1: আজি আমি আকাশবাণী নগৰ কেন্দ্ৰৰ পৰা আপোনালোকৰ গাঁৱলৈ আহিলোঁ, বিশিষ্ট ব্যক্তিৰ লগত কথা পাতিলোঁ। এই কথা চাগে নিশ্চয় আমাৰ শ্ৰোতাসকলেও ভাল পাব। তেতিয়াহ'লে কথা বতৰা সামৰিছোঁ, সকলোকে নমস্কাৰ জনাইছোঁ
0: যে আজি আপুনি আহি নগাঁও পৰা, সুদূৰ নগাঁও পৰা আহি আজি গ্ৰাম্য অঞ্চলৰ মনৰ কথাখিনি বুটলি নিয়াৰ কাৰণে, এটা অনুষ্ঠানৰ জৰিয়তে বিকশিত কৰাৰ কাৰণে ক্ষেত্ৰত যিখিনি ভূমিকা ল'লে, আপোনাক বহুতবাৰ আমাৰ বৰিগাঁও সোনতৰা সংঘৰ তৰফৰ পৰা, ৰাইজৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: ইমান পৰি মৰিগাঁও জিলাৰ হাতী উঠা বৰিগাঁৱত পানীবদ্ধ কৰিয়না আলোচনাটি শুনিলে। বিষয় আছিল গ্ৰাম্য উন্নয়ন। এই আলোচনাত ভাগ ল'লে বৰিগাঁও অঞ্চলৰ প্ৰদীপ কুমাৰ বাংঠাই, মণিকুমাৰ বাংঠাই, খগেন বাংঠাই, মুনিন্দ দেউৰী, মুকুন্দ ভূঞা আৰু সুনীত কুমাৰ তেৰণে। আকাশবাণীৰ হৈ ঠাইতে আলোচনাটিত ভাগ ল'লে কিৰণ চন্দনাথে আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল নিশা বৰুৱাৰ। আজিৰ আমাৰ গাঁও অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।
2: আজিৰ গোৱা ৰাইজৰ চৰা অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।
3: গোৱা ৰাইজৰ চৰা অনুষ্ঠানটি শুনিলে এফ এম বেণ্ডৰ 102.7 মেগাহৰ্টজত, এয়া আকাশবাণী নগাঁও। এতিয়া অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন গুৱাহাটীত ৰাজ্য চৰকাৰৰ মূল কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট UG পুনৰ পৰীক্ষা আজি সুকলমে সম্পন্ন শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা আৰু মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ মানচেষ্টাৰত হ'বলগীয়া এখন খেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। লখিমপুৰৰ ইন্দ্ৰ ষ্টেডিয়ামতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱাই অংশগ্ৰহণ কৰে। ধুবুৰী জিলাৰ শ্ৰীগুৰু টেগ বাহাদুৰ চাহেবজীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। অনুষ্ঠানত গোলকগঞ্জৰ বিধায়ক তথা সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ উপস্থিত থাকে। নিয়মিত যোগাভ্যাসেৰে সকলোকে বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়। শ্ৰীভূমি জিলাৰ কৰিমগঞ্জ আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেলত আজি জিলা প্ৰশাসন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ NHM আৰু আয়ুষ বিভাগৰ যৌথ উদ্যোগত যোগ দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কৃষণ দুপাল এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই কাৰ্যসূচীত জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী, আৰক্ষী অধীক্ষক লীনা লৰ্ণেকে ধৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা স্থানীয় ৰাইজে সহযোগিতা আগবঢ়ায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত 23,000ৰো অধিক গাঁৱৰ 37,383টা স্থানত আজি যোগাভ্যাসৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ 32,00,000ৰো অধিক সদস্যাই অংশগ্ৰহণ কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট

ইউজি পৰীক্ষা আজি পুনৰ সম্পন্ন হয়। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত অনুষ্ঠিত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে 22,79,000। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো মুঠ 87টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, চিচিডিবি আৰু বায়'মেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মকড্ৰিলৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতিও গঠন কৰা হৈছে। শক্তিবিদ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে এম্বুলেন্সকে ধৰি জৰুৰীকালীন বাহিনীসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কাইলৈৰ পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ পানীৰ যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। জিলা প্ৰশাসনৰ বিশেষ অনুমতি থকা বাহনসমূহ বংশী বাগানৰ মাজেৰে পাণ্ডু নদীৰ ঘাটৰ পৰা মন্দিৰলৈ যাব পাৰিব। কামাখ্যা মন্দিৰত কৰ্তব্যত মোতায়েন কৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গোট খাবলৈ এই বিজ্ঞপ্তিযোগে কোৱা হৈছে। তাৰ পৰা পাণ্ডু বন্দৰ পথেৰে জিলা প্ৰশাসনৰ বিশেষ বাহনৰ জৰিয়তে তেওঁলোকক কৰ্তব্য স্থানলৈ লৈ যোৱা হ'ব। জালুকবাৰী দিশৰ পৰা ভক্তসকলক কঢ়িয়াই লৈ অনা বাহনসমূহ নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ লেনেৰে গৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 3 নম্বৰ গেটত নামিব পাৰিব। তাৰ পৰা এই বাহনসমূহ নীলাচল উৰণ সেতুৰ তলেৰে ঘূৰি আদাবাৰী বাছ ষ্টেণ্ড তথা বৰিপেৰা পথাৰত থকা বিশেষ বাহন ৰখা স্থানত ৰব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা দৰ্শনাৰ্থী কঢ়িয়াই অনা বাহনসমূহো নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ লেনেৰে আহি স্বাগত চিকিৎসালয়ৰ বিপৰীতে থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 4 নম্বৰ গেটত যাত্ৰীসকলক নমাই পোনে পোনে যান বাহন ৰখা ঠাইলৈ যাব পাৰিব। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ সকলো বাছ, চিটি বাছ তথা ব্যক্তিগত বাহনসমূহে নীলাচল উৰণ সেতুৰ ওপৰেৰে আহ যাহ কৰিব লাগিব। অৱশ্যে স্থানীয় অধিবাসীসকলক এই নিয়মৰ পৰা আঁতৰত ৰখা হ'ব। জালুকবাৰী দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক বৰিপাৰা পুলিচ পইণ্ট অথবা বিশ্বকৰ্মা মন্দিৰত নমাব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক টেক্সি ষ্টেণ্ড অথবা বৰিপাৰা পুলিচ পইণ্টৰ বিপৰীত দিশে নমাব পাৰিব। নীলাচল উৰণ সেতুৰ দুয়োমূৰে চিটি বাছ ৰবলৈ দিয়া নহ'ব। ব্যক্তিগত বাহনেৰে কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলক তেওঁলোকৰ বাহনসমূহ আদাবাৰী বাছ ষ্টেণ্ড, বৰিপাৰা পথাৰ, আইটিএ মাছকোৱা, ASTC পাৰ্কিং মাছকোৱা অথবা ঈদগাহ মৈদানত থ'ব পাৰিব। অম্বুবাচী মহাযোগৰ এই সময়ছোৱাত পুৱা 5 বজাৰ পৰা নিশা 11 বজাৰ ভিতৰত তিনিচকীয়া বা তাতকৈ বৃহৎ বাণিজ্যিক সামগ্ৰী পৰিবাহী বাহনসমূহ জালুকবাৰী ৰটাৰীৰ পৰা মাছকোৱালৈ অহাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। DG ৰোড, MG ৰোড আৰু AT ৰোডেৰে কোনো আন্তঃজিলা পৰিবহণ অথবা দীৰ্ঘ দূৰত্ব পৰিবহণৰ বাছ অহাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে বাজেট প্ৰস্তুতিমূলক এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি জলসম্পদ ব্যৱস্থাপনা শক্তিশালী কৰাৰ লগতে জলসিঞ্চনৰ সুবিধা ত্বৰান্বিত কৰাৰ উপৰি কৃষিবামসমূহৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত কেইবাটাও পদক্ষেপ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ মিত্ৰতা আগুৱাই নিয়া সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত বিকশিত অসম 2047ৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া বিত্তীয় পথসমূহ আলোচনা কৰা হয়। তদুপৰি আন্তঃগাঁথনি উন্নয়নৰ লগতে বিনিয়োগ চালিত প্ৰগতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত চিকিৎসা তথা নাৰ্ছিং বিদ্যালয়সমূহৰ প্ৰগতি পৰ্যালোচনা কৰা হয় বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। তেওঁ কয় যে এই বৈঠকত সংশ্লিষ্ট বিষয়াসকলৰ লগত পাম্পত ভঁৰাল প্ৰকল্পকে ধৰি শক্তি আন্তঃগাঁথনিৰ বিভিন্ন দিশ আলোচনা কৰা হয়। বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটৰ ঐতিহ্যমণ্ডিত তৰাজন সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত উপস্থিত হৈ তৰাজন নাট্যমন্দিৰ প্ৰেক্ষাগৃহৰ উন্নয়নৰ বাবে তেওঁ সাংসদ পুঁজিৰ পৰা 1 কোটি টকাৰ অনুদান আগবঢ়ায়। সন্মিলনৰ বিষয়ববীয়াসকলে মন্ত্ৰীগৰাকীয়ে আগবঢ়াই অনুদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। ইউৰোপীয় সংঘই অসমৰ ওপৰত থকা ভ্ৰমণ সতৰ্কীকৰণ আঁতৰ কৰাৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৃতজ্ঞতা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে সংঘই 27খন সদস্য ৰাষ্ট্ৰক ৰাজ্যখনৰ আফস্পাৰ অধীনৰ চৰাইদেউ, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ বাহিৰে আন সকলো স্থানেই ভ্ৰমণ কৰাৰ বাবে অনুমতি দিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ইয়াৰ জৰিয়তে

0: অঞ্চলৰ পৰিৱৰ্তে দ্ৰুত উন্নয়নৰ অঞ্চল হিচাপে অসম পৰিগণিত হৈ উঠাটো প্ৰতিফলিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অনাগত দিনসমূহত অসম আৰু উত্তৰ পূৰ্বাঞ্চল অধিক উজ্বলি উঠিব বুলি আশা প্ৰকাশ কৰে। বিশ্ব মটৰচাইকেল দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ আন বিভিন্ন স্থানৰ লগতে ধেমাজিতো আজি সুকীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই দিৱস উপলক্ষে দ্য MEMC ক্লাবে ধেমাজিত পথ সজাগতা তথা দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে মটৰচাইকেল আৰোহীক বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰে। আয়োজক প্ৰতিষ্ঠানটোৰ উদ্যোগত তথা জিলা পৰিবহণ বিভাগ আৰু আৰক্ষীৰ যান বাহন শাখাৰ সহযোগত ধেমাজি সদৰত আয়োজন কৰা এই কাৰ্যসূচীত হেলমেট পৰিধান নকৰা মটৰচাইকেল চালক আৰু আৰোহীসকলক একোটা হেলমেট প্ৰদান কৰা হয়। এই সন্দৰ্ভত ক্লাবৰ বিষয়ববীয়াসকলে মটৰচাইকেল চালক আৰু আৰোহীসকলক হেলমেট পৰিধান কৰিবলৈ এইদৰে আহ্বান জনায়।
1: আজি বিশ্ব মটৰচাইকেল দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি এটা মানে পাব্লিক এৱাৰনেছ ড্ৰাইভ লৈ পিনে আমি এই ইভেণ্টটো অৰ্গেনাইজ কৰিছোঁ। আমাৰ এটাই মটো আছিল, কেনেধৰণে ৰাইডাৰসকলক এটা সজাগতা এটা প্ৰচেষ্টা কৰিছোঁ যাতে নেকি তেওঁলোকে মটৰচাইকেল চলালেও মটৰচাইকেলত হেলমেট পৰিধান কৰক আৰু মানে ছেফটি নিয়মবিলাক, যোনবিলাক ৰোড ছেফটি বা নিয়মবিলাক চৰকাৰে বান্ধি দিছে বা আমাৰ ট্ৰাফিকৰ নিয়মবিলাক তেওঁলোকে মানি চলক, হেৰিবিলাক হাৰটো আমাৰ কমে। গতিকে আমি আগলৈও ধৰণৰ বিভিন্ন সমাজসেৱামূলক কাম আমি হাতত ৰাখিম আৰু ল'মো, আৰু গতিকে আমাৰ সকলোৱে সহায় সহযোগিতা লাগিব, আপোনালোকেও আমাক সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ।
0: ইংলেণ্ডত চলি থকা ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি মানচেষ্টাৰত হ'বলগীয়া এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে অপৰাজয় ভাৰতীয় মহিলা দলে প্ৰথম দুখন খেলত জয়েৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ এইচৰ এখন খেলত স্পেইন ছৌদি আৰবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 4:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। গুৱাহাটীত ৰাজ্য চৰকাৰৰ মূল কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ NEET UG পুনৰ পৰীক্ষা আজি সুকলমে সম্পন্ন। শক্তিবিদ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা। আৰু মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ মানচেষ্টাৰত হ'বলগীয়া এখন খেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব। নমস্কাৰ।
2: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো আয়তি।
3: শ্ৰোতাইদলৈ শুভেচ্ছা জনাই মুকলি কৰিছো আজিৰ আয়তি অনুষ্ঠান। আইদেউসকল, আজি 21 জুন। আজি সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে আন্তৰ্জাতিক যোগ দিৱস। আপুনি, মই, আমি প্ৰত্যেকগৰাকী এই যোগাসনৰ লগত আচলতে জড়িত হৈ থকা উচিত, নহয় জানো? আহকচোন, এই আজি বিশেষ দিনটোত আমি যোগাসনৰ বিষয়ে কিছু কথা জানিবৰ বাবে বা যোগাসননো আমি কিয় কৰিব লাগে, যোগাসনৰ পৰা আমাৰ কি কি উপকাৰিতা হ'ব পাৰে, সেই বিষয়ে আমি আজি কিছু কথা পাতিবৰ বাবে আমাৰ ষ্টুডিঅ'লৈ আজি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী যোগবিদ, ডক্টৰ ৰেখামণি দাসক। বাইদেউ নমস্কাৰ।
4: নমস্কাৰ।
3: হয়, আকাশবাণী নগাঁও কেন্দ্ৰৰ এয়া অতি অনুষ্ঠান। এই অনুষ্ঠানলৈ পুনতে আমি প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনাৰ পৰিচয়টি আমি প্ৰথমে আপোনাৰ পৰা এবাৰ জানি লওঁ, কওক।
4: হয়, মোৰ নাম ডক্টৰ ৰেখামণি দাস। বৰ্তমান সময়ত মই যোগ আৰু আধ্যাত্মিক গুৰু হিচাপে সমাজলৈ যোগ সেৱা আগবঢ়াই আহিছোঁ। ব্যক্তিৰ ভিতৰত অন্তৰ্নিহিত হৈ থকা যিবিলাক শক্তি, সেই শক্তিখিনি কেনেকৈ আমি যোগৰ জৰিয়তে, আধ্যাত্মিকতাৰ জৰিয়তে জাগৰণ কৰিব পাৰোঁ, সেই ব্যক্তিৰ মনৰ অন্তৰ্নিহিত শক্তি, তেওঁৰ মানসিক স্পষ্টতা কেনেকৈ আগুৱাই আনিব পাৰোঁ, সেইখিনিৰ জৰিয়তে এখন দিব্য সমাজ নিৰ্মাণ আৰু দিব্য মানৱ নিৰ্মাণৰ প্ৰচেষ্টাৰে মই কৰ্মৰত হৈ আছোঁ যোগপেনা ফাউণ্ডেশ্যনৰ জৰিয়তে। আৰু আমাৰ তাত 4 বছৰৰ পৰাই আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে ল'ৰা ছোৱালীক।
3: হয় বাইদেউ, যিহেতু আপুনি যোগাসনৰ সৈতে জড়িত হৈ আছে বৰ্তমান বা আপুনি সেৱাও আগবঢ়াইছোঁ বুলি কৈছে, এই ক্ষেত্ৰত আপুনি পোনপ্ৰথমে কেনেদৰে জড়িত হৈ পৰিছিল বাৰু?
4: হয়, এইখিনি ক'বলৈ গ'লে যদিও দীঘলা, মই শ্বৰ্টকৈ ক'ম। মই আচলতে যোগৰ ক্ষেত্ৰখনলৈ নিজে অহা নাই তেনেকুৱা, কাৰণ মোৰ সপোন আছিল বহুত ডাঙৰ। মই আছিলোঁ মই এগৰাকী অধ্যাপিকা কলেজৰ বা ইউনিভাৰ্চিটিৰ।
3: হয়,
4: আৰু ডক্টৰ বাণীকান্ত কাকতিদেৱ মোৰ আদৰ্শ আছিল আৰু মই সেইমতেই পঢ়া শুনা কৰি এষ্টাব্লিছ হৈছিলোঁ, মই কলেজ এখনতো কৰ্মৰত আছিলোঁ। কিন্তু মই সৰুৰ পৰাই যোগ আৰু আধ্যাত্মিকতাৰ স্পৃহা আছিলে আৰু মই সৰুৰ পৰাই কৰিছিলোঁ। মেডিটেশ্যনো মই নিজে নিজেই কৰিছিলোঁ আৰু দেউতাৰ পৰা প্ৰথমতে মই শিকিছিলোঁ, যেতিয়া মই যোগ কি গমেই পোৱা নাছিলোঁ। তাৰপিছত লাহে লাহে যেতিয়া মই দেখিলোঁ যে আমাৰ জীৱনটো ইমান মসৃণ নহয় যে আমি যি হ'ব বিচাৰোঁ জীৱনত হ'ব পাৰিম, তেনেকুৱা ঘাট প্ৰতিঘাত বহু পাৰ কৰিছিলোঁ আৰু মোৰ নিজৰ সততাৰ কাৰণে মই সেই কলেজৰ চাকৰি বাদ দিব লগা হৈছিলে আৰু মই মানসিকভাৱে ভাগি পৰিছিলোঁ। কিন্তু সেই মুহূৰ্তত মই ভাবিলোঁ যে মই যদি এনেকৈ শেষ হৈ যাওঁ, সমাজৰ কিন্তু বহুত ল'ৰা ছোৱালী মোৰ নিচিনাকৈ হয়তো নিজৰ জীৱন শেষ কৰি দিব, গতিকে মই সামাজিক দায়বদ্ধৰ খাতিৰত সেই তেতিয়াই সেইখিনি উলিয়াই পেলালোঁ আৰু নিজকে বচালোঁ আৰু মই যোগ আৰু আধ্যাত্মিকতাৰ লগত কমপ্লিটলি জড়িত কৰি পেলালোঁ। আৰু যোগ আৰু আধ্যাত্মিকতাৰ জৰিয়তে কেনেকৈ এজন ব্যক্তিৰ অন্তৰ মনক ষ্ট্ৰং কৰিব পাৰি, আমাৰ জীৱনলৈ অহা প্ৰতিটো সমস্যাক প্ৰত্যাহ্বান জনাই আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, সেইটো কৰিবলৈ মই 2010 চনতে আৰম্ভ কৰিছিলোঁ যোগপ্ৰেৰণা ফাউণ্ডেশ্যন নামেৰে। আৰু তেতিয়াৰ পৰা মই বিনামূলীয়াভাৱে বিভিন্ন ঠাইত মই যোগৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছিলোঁ আৰু বিশেষকৈ মই মহিলাসকলক বেছিকৈ গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিলোঁ, কাৰণ এখন ঘৰৰ মূল চাবিকাঠি মহিলাগৰাকীৰ হাততেই থাকে,
5: হয় মূল চালিকা শক্তি হয় জানো, হয়।
4: আৰু সন্তানসকলক তেওঁলোকে বিভিন্ন নিজৰ সমস্যাৰ উপৰিও সন্তানসকলক তেওঁলোকে মানুহ কৰিব লাগিব, তেতিয়াহে আমি এখন দিব্য সমাজ, সুন্দৰ সমাজ আশা কৰিব পাৰিম। আৰু সেইকাৰণে মই ধৰ্মীয় গণ্ডীৰ ঊৰ্ধৰ যি মানৱতা আৰু মানুহৰ শৰীৰত অন্তৰ্নিহিত হৈ থকা শক্তিক জাগ্ৰত কৰি তোলাৰ মাধ্যমেৰে মানুহক আত্মিকভাৱে যোগাই শাৰীৰিক উৎফুল্লতা, মানসিক শান্তি আৰু জীৱনৰ গভীৰ সত্য উপলব্ধি কৰাবলৈ যোগপ্ৰেৰণা ফাউণ্ডেশ্যনৰ জৰিয়তে প্ৰত্যেকজন মানুহক আত্মিক যিটো স্থিতি আধ্যাত্মিক উন্নতিৰ জৰিয়তে উন্নত কৰি এখন সুন্দৰ দিব্য সমাজ নিৰ্মাণ, দিব্য পুৰুষ নিৰ্মাণৰ জৰিয়তে সকলোকে এখনি এটি সামাজিক সুস্থতাৰ পৰিৱেশ দিবলৈ চেষ্টা কৰিছে।
5: হয়, কাৰণ আমি সকলোৱে জানো যে সুস্থ দেহতহে সুস্থ মন থাকে আৰু সুস্থ মন হ'লেহে আচলতে এখন সুস্থ সমাজ গঢ় লৈ উঠিব, নহয় জানো? গতিকে যোগাসনৰ আচলতে প্ৰয়োজনীয়তা সেইখিনিতে। এতিয়া আমি আপুনি এটা কথা কওক যে আমাৰ মহিলাসকলে যোগাসনো কিয় কৰিব লাগে?
4: মহিলাসকলে যোগাটো কৰাটো অত্যন্ত জৰুৰী কথা, কাৰণ মহিলাসকলে এখন ঘৰ নিজেই সজাব লাগিব, চাৰিওফালৰ পৰা এখন সমাজ গঢ়িব লাগিব, কাৰণ সেই মহিলাগৰাকীয়ে যিটো বাচ্চা তুলি তাৰি ডাঙৰ কৰিব, অকল তেওঁৰ বাচ্চা নহয়, সেই বাচ্চাটোৱে এখন সমাজ প্ৰতিনিধিত্ব কৰিব।
5: হয়,
4: গতিকে মহিলাগৰাকী নিজেও সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব লাগিব, মেণ্টেলি সজাগ হৈ থাকিব লাগিব, সচেতন হৈ থাকিব লাগিব। সেইকাৰণে মহিলাসকলে প্ৰথমতেই নিজৰ শৰীৰটো ভালকৈ ৰাখিব লাগিব আৰু তাৰ কাৰণে হৰম'নৰ যিবিলাক সমস্যা আমাৰ থাকে, বিভিন্ন সমস্যা থাকে শুনিবলৈ পোৱা যায়, তাৰপিছত মাহেকীয়াৰ বিষ থাকে, PCOS, PCOD, গৰ্ভাৱস্থাৰ বিভিন্ন সমস্যা, এইবিলাক আঁতৰাবও পাৰোঁ আমি দৈনন্দিন অভ্যাসৰ জৰিয়তে, আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি কৰিব পাৰি, লগতে ওজন হ্ৰাস কৰিব পাৰি। তাৰপিছত পেটৰ বিষৰটো ক'লোৱেই মাহেকীয়া সময়ত। তাৰপিছত আমাৰ মানসিক যিটো চাপ, এইটো আমাৰ মোষ্ট ইম্পৰ্টেণ্ট মহিলাসকলৰ কাৰণে, কাৰণ পৰিয়ালৰ যিখিনি হেঁচা থাকিব, আমাৰ পৰিয়ালৰ দায়িত্বৰ মাজত হোৱা আমাৰ যি মানসিক চাপ আৰু তাৰ লগতে অন্যান্য আমাৰ মানসিক যি অৱসাদ বা উদ্বেগ থাকে, সেই সকলোবোৰ আমি দৈনন্দিন এটা শৈলীগতভাৱে যদি যোগা অভ্যাস কৰোঁ, তেতিয়াহ'লে আমি মানসিক শান্তি আৰু সতেজতা লাভ কৰিব পাৰোঁ।
5: হয় হয় হয় বাইদেউ, তথাপি এইখিনিতে আকৌ এবাৰ তথাপি আপোনাৰ পৰা জানিব বিচাৰিম না, আচলতে যোগাসন কি বা যোগাসন কৰাটো আমি কিয় মানে কিয় কৰিব লাগে, অভ্যাসত পৰিণত কিয় কৰিব লাগে?
4: যোগাসন হৈছে এটা শক্তিশালী অনুশীলন পদ্ধতি আচলতে, আৰু এই যোগাসনেই আমাৰ মানসিক স্পষ্টতা, শাৰীৰিক সুস্থতা, আন্তৰিক সুস্থতা, সামাজিক সুস্থতা প্ৰদান কৰিব পাৰে আমাক, আৰু ব্যক্তিৰ যিটো ভাৱনাত্মক সন্তুলন, সেইটোও ৰক্ষা কৰিব পাৰে আৰু যিটো আমাৰ সমাজৰ কাৰণে অত্যন্ত জৰুৰী আৰু সৰ্বপ্ৰকাৰৰ আমাৰ কল্যাণৰ কাৰণেও যোগাসন বহুত প্ৰয়োজন আৰু যিটো আমি যোৱা কৰোণা মহামাৰীৰ সময়ত আমি দেখিবলৈ পাইছোঁ যে ইমান ভয়াৱহ পৰিস্থিতিত যোগাসনৰ জৰিয়তে আমি সামাজিক আৰু ব্যক্তিগতভাৱে কল্যাণ লাভ কৰিছিলোঁ আৰু যোগাসন হৈছে মন শৰীৰ আৰু আত্মাৰ সামঞ্জস্য ৰক্ষাৰ এটা প্ৰধান আহিলা আৰু যোগ সমগ্ৰ বিশ্বলৈ আমাৰ ভাৰতবৰ্ষৰ এটা অৱদান আৰু এই যোগেই হৈছে জীৱনৰ গভীৰ সত্য উপলব্ধি কৰাৰ এটা মাধ্যম আৰু আমি ন দি ক'ব পাৰোঁ যে যদি আমি এক শৈলীগত প্ৰচেষ্টাৰ মাধ্যমেৰে কিছু বিশেষ প্ৰক্ৰিয়া অৱলম্বন কৰি এই যোগ দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে সমগ্ৰ দৰ্শনৰ যি মূল তত্ত্বীয় জ্ঞান সেয়া আমাৰ যোগৰ জৰিয়তে লাভ হয় আৰু এই বছৰৰ যিটো থিম যোগাৰ
5: হয় এই বছৰৰ থিমটোৰ কথা ক'ব বিচাৰিছে হয় কওকচোন
4: এই বছৰৰ যিটো থিম এইটোতো য়োগা ফৰ হেলডি এজিং মানে স্বাস্থ্যৱান বৃদ্ধাৱস্থাৰ বাবে যোগ
5: হয়
4: মানে এই থিমটোৰ নাম শুনিলেই আচলতে যোগৰ উদ্দেশ্য আমি গম পাওঁ আৰু এই থিমটোৱে যোগক বিশেষ এটা দিনৰ ভিতৰতে সীমিত কৰি ৰখা নাই এই থিমটোৱে আমাক কি বুজাইছে যে দৈনন্দিন জীৱনৰ যোগ এটা অপৰিহাৰ্য অংগ হ'ব পাৰে কাৰণ থিমটোৱে হৈছে যে স্বাস্থ্যৱান বৃদ্ধাৱস্থাৰ বাবে যোগ আৰু এই থিমটো যেতিয়া আমি শুনো তেতিয়া শুনাৰ লগে লগে আমাক যোগৰ প্ৰতি এটা এনেকুৱা সদ্ভাৱনা জাগ্ৰত হয় আমাৰ অন্তৰ্মনত যে বৰ্ধিত বয়সত স্বাস্থ্যৱান সক্ৰিয় আৰু সুখ শান্তিৰে পৰিপূৰ্ণ এটি জীৱন লাভ কৰাৰ বাবে চাৰিওফালৰ পৰা যি সমস্যাৰে জৰ্জৰিত আমাৰ এই সময়ত যোগেই হৈছে আমাক দীৰ্ঘায়ু প্ৰদান কৰিব পাৰে আৰু জীৱনত গতিশীলতা প্ৰদান কৰিব
5: হয় হয় কাৰণ শিশুৰ পৰা যুৱচাম পোৱাৰ পাছতো তাৰপিছতে সেইখিনি গোটেইখিনি পাৰ কৰাৰ পিছত অন্তিম সময়ত মানে শান্তিটো বহুত প্ৰয়োজনীয় কথা গতিকে এইবাৰ বিশ্বত আমাৰ আন্তৰ্জাতিক মানে যোগাসনৰ যিটো দিৱস পালন কৰা হৈছে গতিকে তাৰ বিষয়বস্তুটি হৈছে আপুনি যিটো
4: কৰে
5: এতিয়া কথাটো হ'ল কি ধৰক আচলতে আমাৰ প্ৰত্যেককে আমি শুনো যে আমাৰ মহিলাসকল বা পুৰুষসকলৰ কথা বাৰু আমি ক'ব খোজা নাই মহিলাসকলৰ কথা ক'ব খোজা যে দৈনন্দিন জীৱনত আমি ইমান ব্যস্ত যে তাৰ মাজতো আমি যোগাসনো কেতিয়া কৰিম বা কি কি যোগাসন কৰিলেনো আমাৰ লাভ হ'ব তে তেনেকুৱা কেতিয়াবা কিছুমান প্ৰশ্ন উদয় হোৱা মনত উদয় হোৱা আমি দেখা পাওঁ বা বহুখিনি মহিলাই তেনেকৈ কয় শুনো তে তেনে সেই ক্ষেত্ৰত আপুনি কি ক'ব
4: নিশ্চয় আমি আচলতে আমাৰ মন কৰিলে চন হয় বুলি এটা আছে এষাৰি কথা যদি আমি নিজক চিনি পাওঁ নিজক চিনিবলৈ চেষ্টা কৰোঁ আমাৰ তেতিয়া অহৰহ ভিতৰৰ পৰা এটা আৱাজ আহিব সেইটো আধ্যাত্মিকতাৰ উন্নতিৰ ক্ষেত্ৰত হ'ব আৰু সেই তেতিয়া আমি নিজক জনা আচলতে যোগা হৈছে আমাৰ নিজক জনাৰ এটা প্ৰচেছ যদিও আমি শাৰীৰিক বুলি কওঁ অকল আসনতেই যোগাটো সীমিত হৈ নাথাকে যোগ বুলি ক'বলৈ হ'লে আমি যোগৰ আঠটা অংগৰ কথা ভাবিব লাগিব য়ম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান আৰু সমাধি আসনটো তাৰ এটা অংগহে মাথো গতিকে
5: পুনৰবাৰ শুনিম কওকচোন আকৌ আঠটা
4: অংগ য়ম
5: য়ম
4: নিয়ম আসন
5: আসন
4: প্ৰাণায়াম ধাৰণা ধ্যান আৰু সমাধি আৰু আসনটো তাৰ এটা অংগহে মাথো যদি আমি সৰ্বাংগীন ব্যক্তি এজনৰ উন্নতি সাধন কৰিব বিচাৰোঁ তেতিয়াহ'লে যোগৰ এই আঠটা অংগ আমি আৰম্ভ কৰিব লাগিব আৰু মনৰ স্পৃহা নহাকৈ কেতিয়াও মানুহে আসন এটা ভালকৈ কৰিব নোৱাৰে কাৰণ যোগৰ উদ্দেশ্য হৈছে শৰীৰ মন একত্ৰিত কৰা
5: হয় হয়
4: যদি মনটো নহয় শৰীৰটোৰে আমি যোগা কৰিও লাভ নহ'ব বিশেষ আৰু যদি মনটো থাকে শৰীৰে নামানে
5: নামানে
4: তেতিয়াও নহ'ব গতিকে আমি প্ৰথমতে কণ্ট্ৰল কৰিব লাগিব যম আৰু নিয়ম যম আৰু নিয়ম হৈছে আন্তৰিক আৰু বাহ্যিক উন্নতিৰ কাৰণে আমি কৰা কিছুমান প্ৰয়াস
5: হয় হয়
4: নৈতিক অনুশাসন যমত থাকিব আমাৰ যেনে অহিংসা সত্য অস্তেয় ব্ৰহ্মচৰ্য অপৰিগ্ৰহ এইকেইটা আমি প্ৰথমতে নিজকে আমি ষ্টেবল কৰিবলৈ হ'লে আমি অহিংসা পথটো ল'ব লাগিব কায় মনোবাক্যে মানে মনেৰেও আমি কাকো হিংসা কৰিব নোৱাৰিম শৰীৰেও নোৱাৰিম আৰু বাক্যৰেও নোৱাৰিম এই ভাৱনা আমি প্ৰথমতে জাগ্ৰত কৰিব লাগিব সত্য ঠিক সেইদৰে কায় মনোবাক্যে আমি সত্যৰ আশ্ৰয় ল'ব লাগিব অহিংসা সত্য অস্তেয় চুৰ নকৰা চুৰ নকৰাটো কেনেকুৱা যে কাৰোবাৰ কিবা বস্তু দেখিছোঁ মোক লাগে সেইটো আনিছোঁ, সেইটো চুৰ কৰাই অকল চুৰ নহয়, চুৰ হৈছে কোনোবা এটা প্ৰাপ্য, সেই প্ৰাপ্যটোৰ পৰা তেওঁক বঞ্চিত কৰাটো চুৰ আচলতে। গতিকে সেই মনোবৃত্তি আমি প্ৰথমে, যদি আমি আধ্যাত্মিক উন্নতি বিচাৰিছোঁ, যদি আমি নিজক কমপ্লিট জানিব বিচাৰিছোঁ, গভীৰ জীৱনৰ সত্য উপলব্ধি কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে সেইটো আমাক লাগিবই। যম আৰু নিয়ম প্ৰথম চেষ্টা কৰিব লাগিব। ঠিক সেইদৰে অহিংসা সত্য অস্তেয় হৈ গ'ল, অপৰিগ্ৰহ আৰু ব্ৰহ্মচৰ্য থাকিল।
5: হয়,
4: গতিকে এনেকৈ প্ৰত্যেকটো যদি আমি, এইটো যমৰ নৈতিক অনুশাসন, তাৰপিছত নিয়মৰ কথাই শৌচ সন্তোষ এনেকৈ আমাৰ আছে কেইটামান, ঈশ্বৰ পৰিধান স্বাধ্যায়, এতিয়া এই পাঁচটা যদি আমি মানি ল'ব পাৰোঁ তেতিয়াহ'লে, তেতিয়া আমি এক ষ্টেপ উঠি গ'লোঁ।
5: হয়,
4: যম আৰু নিয়ম মানে আন্তৰিক আৰু বাহ্যিক, এইটো অনুশীলন আমি ফাষ্ট কৰিব, তাৰপিছতহে আমি আচলতে আসন কৰিব পাৰোঁ। গতিকে যদি কাৰোবাৰ বিশেষ আসনৰ প্ৰয়োজন হয়, মানে তেওঁ কৰিব পৰা নাই, তেতিয়াহ'লে তেওঁ নিজকে অকণমান মেণ্টেলি এইখিনি নিজেই তেওঁ ঠিক কৰিব লাগিব। আৰু যদি তেওঁ নিজে পৰা নাই, কোনোবা অভিজ্ঞ যোগ শিক্ষক এজনৰ তেওঁ অকণমান গাইড ল'ব পাৰে।
5: হয়,
4: যম নিয়ম আসন প্ৰাণায়াম আহিল, প্ৰাণায়ামটো আমি গমেই পালোঁ যে আমাৰ প্ৰাণ শক্তি বৃদ্ধি কৰিব পাৰে। গতিকে যেতিয়া মাইকী মানুহৰ মানে মহিলাগৰাকীয়ে যেতিয়া নিজক চিনিবলৈ চেষ্টা কৰিব, ঘৰখন ভাল কৰিবলৈ স্পৃহা হ'ব, তেতিয়া তেওঁৰ নিজে অট'মেটিক আহিব লাগিব, যেতিয়া কৰিব লাগিব। কামৰ মাজতে কিছুমান সৰু সৰু থাকে, যেনে পাকঘৰত তেওঁ ভাত বনাই আছে, তাৰ মাজতে তেওঁ কিছুমান কৰিব পাৰে, যেনে আঙুলিৰ ওপৰত ভৰ দি তেওঁ এবাৰ উঠি গ'ল ওপৰলৈ, এবাৰ তললৈ কৰি কিবা এটা কৰি থাকোঁতে তেওঁ সেইটো নিশ্চয় কৰিব পাৰে।
5: ভৰিৰ
4: আঙুলিৰে তেওঁ থিয় হৈ কিবা কাম কৰি আছে, উঠি গৈ আছে ওপৰলৈ, তললৈ নামি গৈ আছে, সেইটো উশাহৰ লগত তেওঁ কৰিলে আৰু বেছি ভাল। উশাহৰ লগে লগে তেওঁ উঠি গ'ল, ভৰিৰ আঙুলিৰ ভৰ দি অকণ সময় থাকি লাহে লাহে শ্ল'লি নামি আহিল। এনেকৈ ছয় সাতবাৰ তেওঁ দিনটোত নিশ্চয় কৰিব পাৰে। তিনিবাৰ ভাত বনাবলৈ তেওঁ তিনিবাৰো কৰিব পাৰে, দুবাৰো পাৰে। বহিলে অকণ সময় ক'ৰবাত, তেতিয়া তেওঁ হাত দুখন উশাহৰ লগে লগে ওপৰলৈ উঠাই তেওঁ ওপৰত ৰৈ দিব পাৰে। তেওঁৰ যদি আৰু ভাল, যদি বহি ল'লে তেওঁ হাত দুখন ওপৰলৈ উঠাই ল'লে, উঠাই লৈ হাত দুখন আঙুলি আমি এনেকৈ সোমাই দিওঁ ন, ইণ্টাৰলক কৰি, ইণ্টাৰলক কৰি যদি আমি হাত দুখন ওপৰলৈ, হাতৰ তলুৱা আকাশৰ ফালে দি পেলাই যদি আমি ওপৰলৈ অকণ চাই দিলোঁ, সেনেকৈ যদি আমি 10 মিনিট থাকোঁ নৰ্মেল ব্ৰিথত, তেতিয়া তেওঁ বহুতখিনি ৰিলেক্স অনুভৱ কৰিব পাৰিব, আৰু সেইটোৰ কাৰণে তেওঁৰ ব্লাড চাৰ্কুলেশ্যনটো ধুনীয়া হ'ব।
5: হয়, আমি যে অসমীয়াত এষাৰ কথা কওঁ যে কাম কৰি কৰি ভাগৰিছ, গাটো অকণ এঙা মুৰি দিছে বুলি যে কয়, আচলতে সেইখিনিও এটা প্ৰকাৰ ক'বলৈ গ'লে যোগাসনে, নহয় জানো?
4: হয়,
5: মানে যোগৰে এটা ভাগ,
4: যোগৰ এটা ভাগ, এইটো শৈলীগতভাৱে পঢ়িলে আৰু বেছি ভাল হ'ব।
5: হয় হয়।
4: আৰু কিছুমানে খুব, মই প্ৰায়ে কোৱা শুনো, কাৰণ বহু ক্ষেত্ৰত মই বিনামূলীয়া যোগাসন প্ৰতি বছৰে মই দিয়ে থাকোঁ, গতিকে সেই ক্ষেত্ৰত আমি মহিলাসকলক যিহেতুকে দিবলৈ যাওঁ বা শিশুসকলক হেৰি কৰিবলৈ যাওঁ, তেতিয়া বহুখিনি কয় বাইদেউ আমি কৰিবলৈ সময় নাপাওঁ, বা ইমান কাম কৰি থাকোঁ আমাৰ যোগাসনৰ কিহৰ প্ৰয়োজন, এনেকৈও কয়। কিন্তু এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ, কাম কৰাৰ আমাৰ যিটো শৰীৰৰ সঞ্চালন সেইটো বেলেগ, আৰু শৈলীগতভাৱে আমি যিটো কৰিম সেইটো বেলেগ। যদি আমি 5 মিনিটো শৈলীগতভাৱে ডেইলি কৰোঁ, কিন্তু ডেইলি কৰিব লাগিব যোগাসন, ডেইলি নহ'লেও সপ্তাহত 3 দিন।
5: হয়, মানে মানে আপুনি এটা কওক যে ন্যূনতম কিমান সময়ৰ বাবে কৰিব লাগে?
4: আধা ঘণ্টা কৰিব পাৰে, কিন্তু যদি নোৱাৰে তাতো কোনো কথা নাই, তেওঁ 5 মিনিট 10 মিনিট বঢ়াই লৈ যাব পাৰে। কিন্তু এনেকুৱা নহয় যে আজি সময় পাইছোঁ 3 ঘণ্টা কৰিলোঁ, কালি সময় পাইছোঁ আধা ঘণ্টা কৰিলোঁ।
5: হয় হয়,
4: তুমি সময় নাই তেখেতৰ, ঠিকে আছে, 10 মিনিট বা 15 মিনিট ৰেগুলাৰ কৰক। হয়,
5: তথাপি ইয়াৰ মাজতে মই এটা কথা জানিব বিচাৰিছোঁ, মনৰ সন্তুলনটো, কাৰণ বিশেষকৈ মানে ঘৰখনত যেতিয়া মহিলাগৰাকীয়ে বিভিন্ন ধৰণৰ কামৰ মানে চাপ পালে, অন্যান্য চাপ পালে, তাৰ মাজত মানে পদ্ধতিগতভাৱে কিমান সময়ৰ বাবে তেনেকুৱা বা কি কৰিলে তেওঁৰ কাৰণে ভাল হ'ব?
4: তেওঁ ৰাতিপুৱা শোৱাৰ পৰা সাৰ পৰাৰ লগে লগে বিচনাতে নিশ্চয় পাৰিব ওমকাৰ কৰিবলৈ।
5: হয়, ওমকাৰ,
4: ওমকাৰ, আৰু ওমকাৰৰ প্ৰচেছ আছে এটা।
5: হয়,
4: আমি হঠাতে আমি দেখোঁ কেতিয়াবা ওম কৰি, এইটো ভুল হয়।
5: হয়,
4: এনেকৈ হ'লেতো আমাৰ উদ্দেশ্যটো পূৰণ নহ'ব।
5: নহ'ব, হয়, এই সুযোগতে তেনেহ'লে মই আপোনাৰ পৰা ওমকাৰৰ সঠিক পদ্ধতিটো শিকিব বিচাৰিম বা শুনিব বিচাৰিম। কওক,
4: যেতিয়া আমি ওম কৰিম,
5: হয়,
4: আমি ৰাজহাড় ফিট কৰি ল'ম।
5: হয়,
4: আৰু ওম শব্দটো উৎপত্তি আচলতে অ উ ম,
5: অ উ ম,
4: উ ম, এই তিনিটাৰে হৈছে অ উ,
5: অ উ ম,
4: ম।
5: হয়,
4: আৰু আমি উশাহ ল'ম, ফাৰ্ষ্ট টাইম ৰাজহাড় ফিট কৰি ল'ম, তাৰপিছত উশাহ ল'ম, উশাহ লৈ লাহে লাহে এৰি আমি ওম কৰি থাকিম। আৰু সেই এৰাৰ প্ৰচেছটো হৈছে নাভিত অ, নাভিত অ বুলি কওঁতে আমি উশাহ এৰিম, মানে এটা উশাহ ল'ম নহয়, আমি উশাহটো ল'লোঁ অ নাভিৰ পৰা আমি উলিয়াই দিলোঁ,
5: হয়
4: উ বুলি কওঁতে আমি হৃদয়ৰ পৰা উলিয়াই দিম, আৰু ম বুলি ক'লে আজ্ঞা চক্ৰ দুই চেলাউৰিৰ মাজৰ অংশটোৰ পৰা ম শব্দটো উলিয়াই দিম। মই এবাৰ কৈ দিছোঁ, এইটো নিশ্চয় ধৰিব পাৰিব।
5: হয়
4: উশাহটো ল'ম,

0: এনেদৰে আমি তিনিবাৰ পাঁচবাৰ যিখিনি সময় পাই মানে যদি প্ৰত্যেক দিনাই ৰাতিপুৱা বিছনাৰ পৰা শুই উঠাৰ আগতেই কৰে, কিন্তু ইয়াত শৰীৰ মন একত্ৰিত কৰিব লাগিব, কাৰণ তেওঁ যেতিয়া উশাহটো দীঘলকৈ প্ৰথম টানি ল'ব, তাৰপিছত সেই একেটা উশাহে নাভিমণ্ডলৰ পৰা উলিয়াই দিব অ, তাৰপিছত
1: হয়
0: হৃদয়ৰ পৰা উলিয়াই দিব আৰু মটো এই আজ্ঞা চক্ৰৰ পৰা দুই চেলাউৰিৰ মাজৰ অংশটোৰ পৰা উলিয়াই দিব। অটো যিমান দীঘল হয় তাতকৈ পিছলৈ অকণ দীঘলকৈ
1: হ'ব পাৰে। কিবা সময় আছে নেকি? কিছুমানৰ শুনো যে 50 ছেকেণ্ড কৰিছে, কোনোবাই 30 ছেকেণ্ড কৰিছে।
0: যদি আমি ষ্টাৰ্টিঙতে এইটো কওঁ তেতিয়াহ'লে মানুহখিনি সেইটো কৰিবও
1: নোৱাৰিব,
0: গতিকে সেইটো আমি সেইকাৰণে নকওঁ লাইটলি। তেওঁ খালি কৰিলেই হ'ল, কিন্তু প্ৰচেছটো শুদ্ধকৈ
1: শুদ্ধ হ'ব লাগিব,
0: তেনেকৈ কেইদিনমান কৰিব লাগিব, কৰোঁতে কৰোঁতে তেওঁ নকৰিলে বেয়া লগা হ'ব।
1: হয় হয়,
0: কাৰণ সেইটো আমাৰ এনেকুৱা, আচলতে আমি আত্মাক জাগৰণ কৰোঁ।
1: হয়,
0: যোগ আধ্যাত্মিকতা হৈছে কি, আত্মাক জাগৰণ কৰা এটা প্ৰচেছ। আত্মাটো হৈছে আমাৰ নিজৰ, শৰীৰ আৰু মন আমাৰ বেলেগ, এটা নহয়।
1: হয়,
0: গতিকে শৰীৰ আৰু মন আমি যিসকলে এটা বুলি ভাবোঁ তেতিয়াহে আমাৰ বহুত আমাৰ আহিব যে মোৰ সময় নাই, কিবা নাই। কিন্তু যেতিয়া আমি লাহে লাহে নিজক জানিব কৰি মানে চেষ্টা কৰিম, বা ওমকাৰ নাজানাকৈ যেতিয়া ওমকাৰ কৰি থাকিলোঁ, বা বিভিন্ন ধৰণে আমি মই যেনেকৈ যম আৰু নিয়মৰ কথা ক'লোঁ সেইখিনি কৰে, সেইখিনি মানে ওমকাৰ আৰু যম আৰু নিয়মৰ পালনৰ জৰিয়তে মানুহ এজনৰ আধ্যাত্মিকৰ এটা ষ্টেপ আগবাঢ়ি যাব।
1: হয় হয়,
0: আৰু তেতিয়াই ব্যক্তিজনে নিজক চিনিবলৈ ইমান ধৰণৰ স্পৃহা জাগ্ৰত হ'ব, তেওঁ অট'মেটিক সেই লাইনত সোমাই যাব।
1: হয় বাইদেউ, এটা কথা জানিব বিচাৰোঁ যে আজিকালি আমি দেখোঁ যে সমাজত যুৱ শৃংখলতা দেখা পোৱা যায়, যে বহুতো সন্তান অকণমান কিশোৰ অৱস্থা পোৱাৰ লগে লগে বিভিন্ন ধৰণৰ উশৃংখল এটা পৰিস্থিতিৰ সৃষ্টি কৰে, বা দেখা যায় যে কিছুসকল পুৰুষেও হয় মদ্যপান কৰিছে বা অন্যান্য কিবা নিচাজাতীয় বস্তু গ্ৰহণ কৰিছে, কৰাৰ ফলত ঘৰবিলাকত খুব ধৰণৰ খুব ধৰক অশান্তি এটা সৃষ্টি কৰি আছে। এতিয়া এই গোটেইখিনি বস্তু কেতিয়া কি হয় যে মহিলাগৰাকীয়ে সহিব লগা হয়, যে মহিলাগৰাকীয়ে কাৰো আগত ক'বও নোৱাৰে, অথচ নক'লেও নহয়, বা ঘৰখন এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়, সেইখিনি সময়ত নিজৰ সন্তানটিৰ কাৰণে বা নিজৰ মানুহজনৰ কাৰণে মানুহগৰাকীয়ে কি কৰিব পাৰিব বাৰু? যোগাসনৰ তেনেকুৱা কিবা পদ্ধতি কথা আছে নেকি?
0: নিশ্চয় আছে।
1: হয়,
0: প্ৰথমতে মানুহগৰাকীয়ে নিজক সংযত কৰি ৰাখিব পাৰিব লাগিব, কাৰণ একেদিনাই আমি এটা পৰিৱেশ এটা পৰিস্থিতি কেতিয়াও সলনি কৰিব নোৱাৰোঁ। আৰু একেই নাই বুলি নহয়, আমি আচলতে পৰিৱেশ পৰিস্থিতি আৰু মানুহ কেতিয়াও সলনি কৰিব নোৱাৰোঁ সাধাৰণতে।
1: হয় হয়,
0: সেইকাৰণে আমি যদি পৰিৱেশটো ভাল কৰিব বিচাৰোঁ, আমি নিজক ইমানেই সংযত কৰিব লাগিব যে আমি নিজক সলনি কৰিব লাগিব। কাৰণ ছোৱালী এগৰাকীও মানে যেতিয়া তেওঁ বিয়া নহয় তেতিয়াও তেওঁ তেনেকুৱা এটা মেণ্টেলিটি থাকে, কাৰণ মাহঁতে চব কৰি দিয়ে। যেতিয়া বিয়া হৈ আহে তেতিয়া তেওঁ বহুত পৰিৱৰ্তন হৈ যায়, ঘৰ এখনৰ কমপ্লিট দায়িত্ব ল'ব লগা হয়। সেইখিনি সময়ত ছোৱালীজনীৰ কাৰণে আচলতে বহুত ডাঙৰ সমস্যা এটা, সেইটো বুজি পোৱা মানুহৰ ঘৰত থাকিলে বহুত ভাল, যদি মনত তেনেকুৱা ঘৰত নাথাকে তেতিয়াতো আৰু বেয়া। কিন্তু সেইখিনি সময়ত ছোৱালীজনীয়ে নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰিব লাগিবই, আৰু সেইটো আমি সৰুৰ পৰাই আচলতে ছোৱালীজনীক মাকেজনীয়ে দিব লাগে, আৰু সেইটো যোগৰ জৰিয়তে বা আধ্যাত্মিকতা। আধ্যাত্মিকতা নহ'লে সেইটো কেতিয়াও নোৱাৰে, ফাৰ্ষ্ট টাইম আধ্যাত্মিকতা লাগিব। আৰু আধ্যাত্মিকতা মানে ধৰ্ম নহয় যে পূজা কৰি বহি আছে।
1: হয় হয়,
0: এইটো ধৰ্মৰ ঊৰ্ধৰ বস্তু।
1: হয়,
0: ধৰ্ম আৰু আধ্যাত্মিকতা বহুত বেলেগ। ধৰ্ম হৈছে এটা ঠেক গণ্ডীৰ ভিতৰৰ বস্তু, আধ্যাত্মিকতা হৈছে বিশাল পৰিসৰৰ এটা বস্তু য'ত মানৱীয় তা থাকিব। গতিকে আধ্যাত্মিকতা বুলি কওঁতে আমি কেনেকৈ বিহেভিয়াৰ কৰিব লাগিব, ব্যৱহাৰ কৰ্ম আৰু বিচাৰধাৰা আমি কেনেকৈ ৰাখিব লাগিব, এইটো আমি ফাৰ্ষ্ট মাতৃ এজনীয়ে বাচ্চাটোক দিব লাগিব।
1: হয়,
0: অকল ছোৱালী সন্তান বুলি ল'ৰাসকলক আমি সেইটো দিব পাৰিব লাগে, ব্যৱহাৰ কৰ্ম আৰু বিচাৰধাৰা। গতিকে ব্যৱহাৰ কৰ্ম আৰু বিচাৰধাৰাত যদি আমি দয়া প্ৰেম আৰু সততা পবিত্ৰতা এই চাৰিটা বস্তু যদি সংমিশ্ৰণ কৰি দিব পাৰোঁ, তেতিয়াহ'লে এজন দিব্য সন্তানৰ সৃষ্টি হ'ব সেই সন্তানটো, আৰু সেই দিব্য সন্তানেই দিব্য সমাজ এখনৰ সৃষ্টি কৰিব। আৰু সেইটোৱে আমি যোগপ্ৰেৰণা ফাউণ্ডেশ্যনৰ মাজেৰে কৰিয়ে আছোঁ। সেইকাৰণে মই ন দি ক'ব পাৰোঁ যে মহিলাগৰাকীয়ে তেনেকুৱা সন্তান গঢ়ি তুলিব পাৰে ঘৰ এখনত, যদি তেওঁ ব্যৱহাৰ, কৰ্ম আৰু বিচাৰধাৰাত দয়া, প্ৰেম, সততা আৰু পবিত্ৰতা ভৰাই দিয়ে। কিন্তু তাৰ আগতে মহিলাজনীয়ে নিজেই হ'ব লাগিব, সেইটো গতিকে সেইকাৰণে তেওঁ মই ক'লোৱে য়ম নিয়ম, কাৰণ আসনটো পিছৰ, য়ম নিয়ম কৰিলেই হ'ল তেওঁ এনি টাইম। আৰু তাৰ কাৰণে আসনৰ কিছুমান থাকিব, যেনেকৈ হাতখন উঠাই দিয়া মই ক'লোঁ তেনেকৈ দুই এটা, আৰু যদি তেওঁ এনেকৈ কৈ দিলে বুজিও নাপাব ন, তেতিয়া অভিজ্ঞ যোগ প্ৰশিক্ষক এজনক আপুনি তেওঁ লগো ধৰিব পাৰে। গতিকে সেই মহিলাগৰাকীয়ে প্ৰথমতে নিজক ষ্টেবল কৰিব লাগিব, কাৰণ তেওঁ বুজিব লাগিব যে মই ঘৰখন চাব লাগিব, সেই ঘৰখন তেওঁৰ আপোন। আৰু মানুহজনৰ যদি কোনোবা ঘৰখনৰ মানুহখিনিয়ে যদি তেনেকুৱা এটা ধৰা বুজি পোৱা নাই, তেওঁলোকৰ নিজৰ দোষ নহয়, তেওঁলোকে পৰিৱেশটো পোৱা নাই। গতিকে সেই পৰিৱেশ তেওঁ নিজেই সৃষ্টি কৰিব পাৰিব লাগিব। গতিকে নিজে প্ৰথম সংযত হ'ব লাগিব, সংযত হ'বই লাগিব। কাৰণ অকণমান আগতে ক'লোঁ যে যেতিয়া আমি পৰিৱেশ আৰু মানুহ সলাব নোৱাৰোঁ, ফাৰ্ষ্টত নিজক সলনি কৰিব লাগিব। নিজক কেনেকৈ সলনি কৰিম, মোৰ ধৰা খং আছিলে বেছিকৈ, মই খংটো দমন কেনেকৈ কৰিম, আৰু নিজৰ খং নিজেহে দমন কৰিব পাৰিব। গতিকে তেওঁ সদায় সজাগ হৈ থাকিব লাগিব। গতিকে তাৰ কাৰণে কিছুমান চিম্পুল আসনো আছে, তেওঁ নিশ্চয় কৰিবই লাগিব। ওমকাৰটো কৰিবই লাগিব শুই উঠাৰ আগত আৰু শুবলৈ যোৱাৰ আগত,
1: মানে আপোনাৰ ন্যূনতম তিনিবাৰ,
0: ন্যূনতম তিনিবাৰ বা দুবাৰ কৰিলেও হ'ব,
1: দুবাৰ কৰিলে,
0: কাৰণ তেওঁ সময় নাপায়।
1: হয় হয়।
0: আৰু উশাহ নিশাহৰ কাৰণে তেওঁ কৰিবলৈ, কাৰণ উশাহত যেতিয়া আমি কণ্ট্ৰল আনিম ন, ব্যক্তি এজনৰ ভাৱনাত কণ্ট্ৰল আহে,
1: হয় হয়,
0: বিচাৰধাৰাত কণ্ট্ৰল আহে। আৰু যেতিয়া আমি নিজৰ বিচাৰধাৰাক কণ্ট্ৰল কৰিব পাৰোঁ, তেতিয়া আমি খং, ৰাগ এইবিলাক আমি কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ।
1: হয়, আচলতে যোগাসনৰ বহুতো আচলতে প্ৰয়োজনীয়তা আছে। এইখিনিতে কওকচোন, যোগাসন কৰাৰ সঠিক সময়ৰ কথা আপুনি ক'লে, শোৱাৰ পৰা উঠি উপলে কৰিব পাৰে, বা যদি ৰাতিপুৱাৰ সময়খিনি মানে
0: বেছি ভাল, ৰাতিপুৱা
1: যদি কিবা কাৰণত কৰিব পৰা নাই তেতিয়া আবেলিও নিশ্চয় পাৰে,
0: নিশ্চয় পাৰিব। তেওঁ মানে গধুৰ খাদ্য খোৱাৰ লগে লগে কৰিব
1: নালাগে,
0: গেপছ ৰাখিব লাগে।
1: হয়, এতিয়া ধৰক দুপৰীয়াৰ আহাৰ যদি তেওঁ দুটা বজাত গ্ৰহণ কৰিছে, তেনেহ'লে তাৰ পিছত কিমান সময়ৰ পিছত তেওঁ পাৰে?
0: তেওঁ পাঁচটামানৰ পৰা নিশ্চয় পাৰিব পাৰে।
1: হয়, মানে তিনি ঘণ্টাৰ পাছত,
0: তিনি ঘণ্টা, দুঘণ্টা, তিনি ঘণ্টা। আৰু যদি অ'টছ বা ৰুটি খায় তেতিয়াতো ইমান প্ৰব্লেম
1: কথা নাই। হয়, আৰু ধৰক সাজপাৰ কেনেকুৱা ধৰণৰ হ'ব লাগে?
0: কমফৰ্টেবল,
1: কমফৰ্টেবল,
0: হাতখন ডাঙতে কেনেকুৱা কমফৰ্টেবল কৰি ফিল কৰিছেনে নাই, ভৰিখন মেলিব পাৰিছেনে নাই, তেনেকৈ উশাহ লওঁতে তেওঁ কমফৰ্টেবলি নিব পাৰিছেনে নাই উশাহটো।
1: হয়, কাৰণ বেছিকৈ ধৰক টান কাপোৰ পিন্ধিলে অসুবিধা,
0: জিন্স পিন্ধিব নালাগে,
1: নালাগে। হয়, পাই এনেকুৱা ধৰক পেৰেলেল পেণ্ট বা স্পৰ্টিং এনেকুৱা ধৰণৰ পিন্ধিলে ভাল হয়। হয় বাইদেউ, যিহেতু আপুনি 2010 চনৰ পৰাই এই যোগাসনৰ সৈতে জড়িত হৈ আছে, গতিকে আপোনাৰ তেনেকুৱা কোনো ধৰণৰ অভিজ্ঞতা আছে নেকি যে যোগাসনৰ জৰিয়তে এনেকুৱা মানুহ সলনি হৈ গৈছে, বা তেওঁ ধৰক এখন যিখন অশান্তিৰ সৃষ্টি কৰি থকা হওক বা ৰোগৰ ক্ষেত্ৰতে হওক, তেনেকৈ আপুনি সলনি হৈ যোৱা কোনোবা ব্যক্তি আপোনাৰ জীৱনত আপুনি লগ পাইছে নিশ্চয়, তেনেকুৱা অভিজ্ঞতা অকণমান কওকচোন।
0: হয়, বহুত পাইছোঁ মই, সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে তেনেকুৱা বহুতখিনি পাইছোঁ। আৰু কিছুমান আনকি মই এনেকুৱা পাইছোঁ, তেওঁ মেণ্টেলি বহুত ডিপ্ৰেছনলৈ গুচি গৈছিলে, ৰিহাব চেণ্টাৰলৈ যাব লগা হৈছিলে। অলপতে এগৰাকী, মই নামটো ডিব্ৰুগড়ৰ ফালৰ, নামটো নকওঁ, তেখেতৰ বাচ্চা এটা আছে, তেওঁৰ 12 বছৰ ধৰি এটা হেৰিত ভুগি আছিলে। তেওঁ মানে মাহেকীয়াসকল, মাহেকীয়া যিটো সমস্যা থাকে সেইটো আছিলে আচলতে

0: মই শিকিব বিচাৰোঁ, তেতিয়া মানে কি যোগাটো মানুহে সাধাৰণতে আসন বুলিয়ে জানে বা কম্পিটিশ্যন কিবা এই বুলিয়ে জানে, মোৰ যে আধ্যাত্মিকতাৰ লগত জড়িত সেইটো তেওঁতো জনা নাছিলে। ভাবিছে আসন কৰিলে ভাল পাম, মোৰ আকৌ বেছি প্ৰেছাৰ দিয়া অভ্যাসো নাই, গতিকে মই কৈছিলোঁ হ'ব শিকিবা। গতিকে সেনেকৈ দুবছৰ তাইৰ পাৰ হৈ গ'ল, বস্তুটো বেছি হৈ গ'ল। তাৰপিছত এদিন বাইকৰ পৰা হাজবেণ্ডৰ লগত গৈ থাকোঁতে জাপ মাৰি দিলে, মানে এনেকুৱা স্থিতি হৈ গ'ল কি কৰে গম নাপায়,
1: গম নাপায়,
0: বাইকৰ পৰা জঁপিয়াই দিলে, তেনেকুৱা হ'ল। তাৰপিছত ভাল হ'ল যেনে তেনে, তাৰপিছত ৰিহাব চেণ্টাৰত যাবলৈ ওলাল। তেতিয়াই তাই ৰাতি মোলৈ মনত পৰিলে, মেছেজ কৰিলে, বাইদেউ মই শিকিব বিচাৰোঁ, বোলো শিকিবা। পিছদিনাখন কল কৰিলে, বাইদেউ মই শিকিব বিচাৰোঁ আপোনাৰ, মই শিকিমেই মানে, আজিৰ পৰা পাৰিম নেকি। তেওঁৰ মই টোনটোতে, কাৰণ মই 10 চনৰ পৰাই কৰি আহিছোঁ, মানুহৰ টোনেও কথা কয়,
1: মানসিক স্থিতিটো আপুনি বুজি পাই
0: হয়, যদি মানে কাৰোবালৈ কথা পাওঁতো বা এনেকুৱা এটা স্থিতি আহিয়ে যায়, মানে যোগ আৰু আধ্যাত্মিকতাৰ পাৱাৰ বহুত বেছি, কাৰোবাৰ কথা পাতি আছোঁ ন, তেওঁৰ মনৰ স্থিতিটো আমি ধৰিব পাৰোঁ, তেওঁৰ শৰীৰ মন চকু দেখিলে তেওঁৰ ভিতৰৰ স্থিতিটো ধৰিব পাৰি।
1: যিহেতু আজি আন্তৰ্জাতিক যোগ দিৱস, এই দিৱসৰ দিনা আজি আপোনাক আমাৰ মাজত এনেদৰে পাই আমাৰ খুব ভাল লাগিছে, বহুখিনি কথাই শিকিলোঁ। আমি আগলৈও আপোনাৰ সৈতে কথা পাতিম আৰু ভাবিছোঁ যে আমাৰ আইদেউসকলেও আপোনাৰ এইখিনি কথা শুনি নিশ্চয় উপকৃত হৈছে। বাইদেউ তেনেহ'লে আজিৰ কথা বতৰা আমি ইমানতে সামৰিছোঁ, পুনৰবাৰ যোগ দিৱসৰ শুভেচ্ছা জনাইছোঁ।
0: আপোনালোকে যোগ দিৱসৰ শুভেচ্ছা জনালোঁ আৰু ধন্যবাদ জনাইছোঁ বহুতো।
1: হয় আইদেউসকল, ইমান পৰে আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে এগৰাকী যোগবিদ ডক্টৰ ৰেখামণি দাসৰ সৈতে হোৱা কথা বতৰা শুনিলে। আজিলৈ আমাৰ সময় হৈ আহিল, আজিৰ আয়তি আমি ইমানতে সামৰিছোঁ। নমস্কাৰ।
2: আয়তি অনুষ্ঠানটি শুনিলে FM বেণ্ডৰ 102.7 MHz-ত, এয়া আকাশবাণী নগাঁও।

প্ৰিয় শ্ৰোতা, এইখিনিতে শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী। খন্তেক পিছতে অৰ্থাৎ 6:45 আঞ্চলিক বাতৰি, 9:25 নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা, 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

আজি সন্ধ্যা 7 বজাৰ পৰা 10:45 ভাৰত আৰু ছাউথ আফ্ৰিকাৰ মাজত মানচেষ্টাৰত চলি থকা ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপ 2026 ধাৰাভাষ্য আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এইখিনিতে শ্ৰোতাসকলক জনাই থওঁ, ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026ৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল awards.gov.inৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব।

আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবর্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ 9864160507।

0: হৈ গল ব্যৱস্থা।
1: কিহৰ গুড্ডিৰ ফিজৰ চাওচোন, 20,000 টকাৰ লোন ততালিকে, জানানে কোনে দিছে? সুদ বা কিমান? লোন নিয়ন্ত্রিত সংস্থার পৰাহে লব লাগে, ধাৰ সিমান, প্ৰয়োজন যিমান, তাকো চাই চিতি হৈ গল ব্যৱস্থা। দৰমহা এডভান্সত দিছো।
2: আরবিআই কয়
0: সঠিক বিত্তীয় আচরণে আপোনাক বচাই রাখে।
3: यार कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
4: TLI है ना,
5: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं TLI पॉलिसी का फायदा, और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
6: एक कहानी होल एगोरेकी नर्सर और तेर अंतरात्मा। নতুন কান ফুলি নহয়, প্রথমে সঞ্চয়, প্রথমে কান ফুলি। শুন, প্রতি মাহে অলপ বচাও, অলপ বিনিয়োগ কর, আর অলপ ইমার্জেন্সির বাবেও হাস, যাতে হয়ে রয় টেনশন ফ্রি। কিন্তু কান ফুলি কি হব, যাবানে? দিদিও ইঞ্জেকশন।
7: আরবিআই কয়
6: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট ইউজিৰ পুনৰ পৰীক্ষা সুকলমে সম্পন্ন, দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন, গুৱাহাটীত ৰাজ্য চৰকাৰৰ মূল কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ, শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা, দেশ বিদেশৰ সাধু সন্যাসী আৰু ভক্তিপ্ৰাণ ৰাইজক আদৰিবলৈ প্ৰশাসন তথা মন্দিৰ পৰিচালনা সমিতিৰ ব্যাপক প্ৰস্তুতি, বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন আৰু ছৌদি আৰৱৰ খেল, আৰু মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া বিতং বাতৰি। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে।
1: হৰি ব্ৰহ্মেন্দ্ৰ সেৱিতা শিৱ জ্ঞান প্ৰদায়নী সূৰ্য কো দীপক দিখানে কি ভাতি হে ইনকা মহাত্ম্য অপাৰ হে অসীমিত হে বস ইয়াহ বাৎসল্য কা আনন্দ লেনে আনা চাহিয়ে হম হমারি মা কে পাস আয়ে হে আর বস ইয়ে ভাব রে কি জেসে মা কি গোদ মে বচ্চা খেলতা হে উসি ভাব সে আইয়ে ক্যোঁকি বেদ শাস্ত্র পুরাণ উপনিষদ साधना के बड़े बड़े क्रम यहाँ आकर नेति नेति कहते हैं। अम्बुवाची में आप साधना करें, जप करें, मनन करें, स्मरण करें, स्तुतियों का जाप करें, स्तोत्रों का जाप करें, पाठ करें, जो आपके गुरु महाराज ने सतमार्ग बताया है उस सतमार्ग का पालन।
0: গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাৰ চাফ চিকুণতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠনৰ এগৰাকী বিষয়ববীয়াই এইদৰে কয়।
2: আমি ভয়েস অফ এনভাইৰনমেণ্ট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা কামাখ্যা দেৱালয়ত 2016ৰ পৰা আমি এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছিলোঁ স্বচ্ছ আৰু প্ৰদূষণমুক্ত কামাখ্যা দেৱালয়টো মানে ক্ৰিয়েট কৰিবলৈ। সেইটো বাবে আমি প্লাষ্টিক আৰু বিশেষকৈ যিটো ছিংগল ইউজ প্লাষ্টিকটো মানে এভইড কৰি আমাৰ টেম্পলখন স্বচ্ছ আৰু প্ৰদূষণমুক্ত বনাবলৈ এটা ষ্টাৰ্ট কৰিছিলোঁ ইনিচিয়েটিভ। আমি প্ৰতি বছৰে আপোনাৰ ডিউৰিং কামাখ্যা আমাৰ অম্বুবাচী মেলাৰ টাইমত আমি ড্ৰাইভ কৰোঁ, ক্লিনলিনেছ ড্ৰাইভ, এৱাৰনেছ, ছিগনেচাৰ কেম্পেইন আৰু যিমান ভিজিটৰ্ছ আহে তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰা, দোকানীবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰা আৰু মন্দিৰ কৰ্তৃপক্ষ আমাৰ এডমিনিষ্ট্ৰেশ্যন সবৰ লগতে আমি কাম কিমান বছৰ কৰিলোঁ। আমি এইবছৰো কৰিব বিচাৰোঁ, এইবছৰ আমাৰ 10 বছৰ আমি টাচ কৰিলোঁ আৰু ইয়াতে ফুটফল বহুত বেছি হয়। আমি এইটো এটা মডেল হিচাপে লৈছোঁ আৰু যাতে এইটো যদি আমি ক্ৰিয়েট কৰিব আৰু চিমিলাৰলি আমি বশিষ্ঠ টেম্পল আৰু উমানন্দতো কৰি আছোঁ।
0: চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ চলিত বৰ্ষৰ নীট ইউজি পৰীক্ষা আজি পুনৰ সম্পন্ন হয়। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত অনুষ্ঠিত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা 22,79,000। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো মুঠ 87টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, চিচিটিভি আৰু বায়োমেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিল বা আখৰাৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতিও গঠন কৰা হৈছে। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ধুবুৰী জিলাৰ শ্ৰীগুৰু টেগ বাহাদুৰ চাহেবজীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই অনুষ্ঠানত গোলকগঞ্জৰ বিধায়ক তথা সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ উপস্থিত থাকে। নিয়মিত যোগাভ্যাসেৰে সকলোকে বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ তেওঁ সকলোকে আহ্বান জনায়। শ্রীভূমি জেলার করিমগঞ্জ আভ্যন্তরীণ জল পরিবহন টার্মিনেলত আজি জেলা প্রশাসন, স্বাস্থ্য আর পরিয়াল কল্যাণ বিভাগ, NHM আর আয়ুষ বিভাগের যৌথ উদ্যোগত যোগ দিবস পালন করা হয়। রাজ্য সরকারের মন্ত্রী কৃষেন দুপাল এই অনুষ্ঠানত মুখ্য অতিথি হিসাবে উপস্থিত থাকে। এই কার্যসূচীত জিলা আয়ুক্ত প্রদীপ কুমার দ্বিবেদী, আরক্ষী অধীক্ষক লীনা দলেকে ধরে বিভিন্ন বিভাগের বিষয়া কর্মচারী তথা স্থানীয় রাইজে সহযোগিতা আগবায়। ইপিনে লক্ষিমপুর ইন্ডোর স্টেডিয়ামতো আজি আন্তঃরাষ্ট্রীয় যোগ দিবস উদযাপন করা হয়। অনুষ্ঠানত লক্ষিমপুর লোকসভা সমষ্টির সাংসদ প্রদান বড়ুয়ায় অংশগ্রহণ করে। দরং জিলাতো যোগ দিবসের কার্যসূচী রূপায়ণ করা হয়। যোগ দিবসের সঙ্গে সংগতি রাখি জিলাখনের খারুপেটিয়া জৈন যুবক পরিষদের উদ্যোগত আর মঙ্গলদৈ অসামরিক চিকিৎসালয় কর্তৃপক্ষের সহযোগত জৈন ভবনত স্বেচ্ছামূলক রক্তদান শিবির আর সজাগতা সভা অনুষ্ঠিত হয়। এই কার্যসূচীত 35 জনতক অধিক লোকে রক্তদান করে। রাজ্যের বিভিন্ন প্রান্ত 23,000 অধিক গাঁওয়ের 37,383 স্থানত আজি যোগাভ্যাসের অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটর 32 লাখের অধিক সদস্যায় অংশগ্রহণ করে। শক্তিপীঠ কামাখ্যা দেওয়ালয়ত কাইলৈৰ পৰা আৰম্ভ হবলগীয়া অম্বুবাসী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ-যাহ কৰা বাহন, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে এম্বুলেন্সকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ-যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কাইলৈৰ পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ পানীৰ যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। জিলা প্ৰশাসনৰ বিশেষ অনুমতি থকা বাহনসমূহ বংশী বাগানৰ মাজেৰে পাণ্ডু মন্দিৰ ঘাটৰ পৰা মন্দিৰলৈ যাব পাৰিব। কামাখ্যা মন্দিৰত কৰ্তব্যত মোতায়েন কৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গোট খাবলৈ এই বিজ্ঞপ্তিযোগে কোৱা হৈছে। তাৰ পৰা পাণ্ডু বন্দৰ পথেৰে জিলা প্ৰশাসনৰ বিশেষ বাহনৰ জৰিয়তে তেওঁলোকক কৰ্তব্যস্থানলৈ লৈ যোৱা হ'ব। জালুকবাৰীৰ দিশৰ পৰা ভক্তসকলক কঢ়িয়াই লৈ অহা বাহনসমূহ নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ লেনেৰে গৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 3 নম্বৰ গেটত নামিব পাৰিব। তাৰ পৰা এই বাহনসমূহ নীলাচল উৰণ সেতুৰ তলেৰে ঘূৰি আদাবাৰী বাছ ষ্টেণ্ড তথা বাৰীপাৰা

0: পৰা পথাৰত থকা বিশেষ বাহন ৰখা স্থানত ৰ'ব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা দৰ্শনাৰ্থী কঢ়িয়াই অনা বাহনসমূহেও নীলাচল উৰণ সেতুৰ ছাৰ্ভিছ লেনেৰে আহি স্বাগত চিকিৎসালয়ৰ বিপৰীতে থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 4 নম্বৰ গেটত যাত্ৰীসকলক নমাই পোনে পোনে যান বাহন ৰখা ঠাইলৈ যাব পাৰিব। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ সকলো বাছ, চিটি বাছ তথা ব্যক্তিগত বাহনসমূহে নীলাচল উৰণ সেতুৰ ওপৰেৰে আহ যাহ কৰিব লাগিব। অৱশ্যে স্থানীয় অধিবাসীসকলক এই নিয়মৰ পৰা আঁতৰত ৰখা হ'ব। জালুকবাৰীৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক বৰিপাৰা পুলিচ পইণ্ট অথবা বিশ্বকৰ্মা মন্দিৰত নমাব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক টেক্সি ষ্টেণ্ড অথবা বৰিপাৰা পুলিচ পইণ্টৰ বিপৰীতে নমাব পাৰিব। নীলাচল উৰণ সেতুৰ দুয়োমূৰে চিটি বাছ ৰবলৈ দিয়া নহ'ব। ব্যক্তিগত বাহনেৰে কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলক তেওঁলোকৰ বাহনসমূহ আদাবাৰী বাছ ষ্টেণ্ড, বৰিপাৰা পথাৰ, আই টি এ মাছখোৱা, এ এছ টি চি পাৰ্কিং মাছখোৱা অথবা ঈদগাহ ময়দানত থ'ব পাৰিব। অম্বুবাচী মহাযোগৰ এই সময়ছোৱা পুৱা 5 বজাৰ পৰা নিশা 11 বজাৰ ভিতৰত তিনিচকীয়া বা তাতকৈ বৃহৎ বাণিজ্যিক সামগ্ৰী পৰিবাহী বাহনসমূহ জালুকবাৰী ৰটাৰীৰ পৰা মাছখোৱালৈ অহাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডেৰে কোনো আন্তঃজিলা পৰিবহণ অথবা দীৰ্ঘ দূৰত্বৰ পৰিবহণৰ বাছ অহাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে বাজেট প্ৰস্তুতিমূলক এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যজুৰি জলসম্পদ ব্যৱস্থাপনা শক্তিশালী কৰাৰ লগতে জলসিঞ্চনৰ সুবিধা ত্বৰান্বিত কৰাৰ উপৰি কৃষি পামসমূহৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত কেইবাটাও পদক্ষেপ সম্পৰ্কে পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ মিত্ৰতা আগুৱাই নিয়া সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত বিকশিত অসম 2047ৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া বিত্তীয় পথসমূহৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি আন্তঃগাঁথনি উন্নয়নৰ লগতে বিনিয়োগচালিত প্ৰগতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত চিকিৎসা তথা নাৰ্ছিং মহাবিদ্যালয়সমূহৰ প্ৰগতি পৰ্যালোচনা কৰা হয় বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। তেওঁ কয় যে এই বৈঠকত সংশ্লিষ্ট বিষয়াসকলৰ লগত পাম্পত ভঁৰাল প্ৰকল্পকে ধৰি শক্তি আন্তঃগাঁথনিৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক, অংকুৰজ্যোতি শৰ্মাৰ পৰা।
1: অসম আৰু উত্তৰ পূৰ্বাঞ্চলত সুলভ তথা সহজলভ্য আৰু মানসম্পন্ন কৰ্কট চিকিৎসা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দোহাৰি আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। লোকসেৱা ভৱনত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৰিচালনা সমিতিৰ সভাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ৰাজ্যৰ কৰ্কট চিকিৎসা আৰু চিকিৎসালয়সমূহৰ সেৱাৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰে। সভাত নাৰ্ছিং শিক্ষা, দক্ষতা বিকাশ আৰু সামূহিক সজাগতা কাৰ্যসূচীৰ অগ্ৰগতি সম্পৰ্কেও আলোচনা কৰা হয়। কৰ্কট চিকিৎসাৰ আন্তঃগাঁথনি আৰু চিকিৎসা পদ্ধতিৰ উৎকৰ্ষ সাধন সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰাৰ লগতে স্বাস্থ্যসেৱা খণ্ডৰ কৰ্মীসকলক অধিক সেৱা আগবঢ়োৱা আৰু ৰোগী সেৱাৰ মান উন্নীতকৰণত গুৰুত্ব আৰোপ কৰে। জিলা পৰ্যায়ত ধপাতজনিত কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰতো বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে সুখবৰ কঢ়িয়াই ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰে। উল্লেখযোগ্য যে এই সিদ্ধান্তৰ ফলত ইউৰোপীয় সংঘৰ 27খন দেশৰ নাগৰিকে এতিয়াৰ পৰা অসম ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতায়ন বাহাল থকা চৰাইদেউ, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ অসমৰ পিছৰে পৰা ৰাজ্য চৰকাৰে বিদেশী দূতাবাসৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু জাপানেও অসম ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল। আনহাতে আমেৰিকা আৰু কানাডায়ো যাতে অনুৰূপ পদক্ষেপ গ্ৰহণ কৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰখা বুলি তেওঁ উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটৰ ঐতিহ্যমণ্ডিত তৰাজন সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত উপস্থিত হৈ তৰাজন নাট্যমন্দিৰ প্ৰেক্ষাগৃহৰ উন্নয়নৰ বাবে তেওঁ সাংসদ পুঁজিৰ পৰা 1 কোটি টকাৰ অনুদান আগবঢ়ায়। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি প্ৰস্তাৱিত নগাঁও বিশ্ববিদ্যালয়ৰ বাবে ভূমি পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে স্থানীয় বিধায়ক ৰূপ শৰ্মাৰ লগতে নগাঁও জিলাৰ ৰাজহ বিভাগৰ বিষয়াসকলে সংগ দিয়ে। বিশ্ব মটৰচাইকেল দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ আন বিভিন্ন স্থানৰ লগতে ধেমাজিতো আজি সুকীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয়। এই দিৱস উপলক্ষে দ্য এম ই এন এম চি ক্লাবে ধেমাজিত পথ সজাগতা তথা দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে মটৰচাইকেল আৰোহীক বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰে। বৈজ্ঞানিক আৰু পৰিৱেশ বিষয়ক

0: গৱেষণা সংস্থা ভয়েস অন এনভাইৰনমেণ্টে নিকা সেউজ অভিযান আৰু পৰিৱেশ অনুকূল ঐতিহ্যময় বিশেষ স্থান সম্পৰ্কীয় পদক্ষেপকে ধৰি বিভিন্ন ইতিবাচক কাম কাজ বাহাল ৰাখিছে। মহানগৰী কামাখ্যা মন্দিৰ প্ৰাংগণত সংগঠনটোৰ নিকা তথা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনা মুক্ত কৰি পৰিৱেশ অনুকূল বাতাবৰণ গঢ়ি তোলাৰ উদ্দেশ্যে এটা বিশেষ অভিযান মুকলি কৰা হয়। পৰৱৰ্তী বাতৰিখনক সংগীতা শৰ্মাৰ পৰা।
1: বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ এইচৰ এখন খেলত স্পেইন ছৌদি আৰবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। ইপিনে গ্ৰুপ এফৰ এখন খেলত আজি জাপানে টিউনিছিয়াৰ বিৰুদ্ধে 4-0 গলৰ ব্যৱধানত জয়লাভ কৰে। কানাডাৰ টৰণ্টত অনুষ্ঠিত আন এখন খেলত জাৰ্মানীয়ে আইভৰি কষ্টক 2-1 গলত পৰাস্ত কৰি নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জাৰ্মানীৰ হৈ ডেনিজ উণ্ডাভে 2টা গল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাওৰ মাজত কানচাছত অনুষ্ঠিত খেলখন গ'লশূন্যভাৱে অমীমাংসিত হৈ ৰয়। ইংলেণ্ডত চলি থকা ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ খন্তেক সময় পাছতে মানচেষ্টাৰত হ'বলগীয়া এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি ভাৰতে বেটিং কৰাৰ সিদ্ধান্ত লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ NEET UG পুনৰ পৰীক্ষা সুকলমে সম্পন্ন। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। গুৱাহাটীত ৰাজ্য চৰকাৰৰ মূল কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন আৰু ছৌদি আৰবৰ খেল। আৰু মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।